এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 13 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 1 অক্টোবৰ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, লোকৰ দুখ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম।

0: IMD predicted similar conditions in Nagaland, Manipur, Mizoram and Tripura today. The IMD said Rayalaseema, interior Karnataka, Orissa, Arunachal Pradesh, Assam and Meghalaya are likely to witness thunderstorms accompanied by gusty winds and lightning. In men's cricket, India crushed the West Indies by 8 wickets in the second ODI of the three-match series at Barsapara Cricket Stadium in Guwahati last night, taking an unassailable 2-0 lead. Put into bat, West Indies posted their highest ever ODI total of 405/7. India comfortably chased down the target in 43.3 overs, losing only 2 wickets. India enjoyed its most successful day at the ongoing Asian Games in Japan so far, winning 4 gold medals yesterday. India's medal tally has risen to 60, including 10 gold, 21 silver and 29 bronze medals. The country completed a hat-trick of gold medals in compound archery, with the women's team, mixed team and men's team all finishing on top. And that is the end of this news bulletin.
1: মিডিয়া মৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতামালা।
2: নবীনসকলক উদ্দেশ্য কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, দুষ্কৃতিৰে সংঘাত কৰি সংস্কৃতি গঢ়িবলৈ লোৱা সকলোকে, সকলো আদৰ্শবাদীকে ক'ব খোজোঁ যে যদিও বাস্তৱৰ মীমাংসাৰ কাৰণে তেওঁলোকে অৰ্জুনৰ দৰে হাতত গান্ধীবোৰ তুলি ল'বলগীয়া হয়, তথাপিও তেওঁলোকে মানৱ আদৰ্শৰূপে ভাৰতীয় তেজৰ সন্তান হৈ অহিংসাই যে মানৱ জীৱনৰ চৰম আদৰ্শ, তাক মানি ল'বই লাগিব। জীৱনৰ সকলো ক্ষেত্ৰতে অহিংসা প্ৰয়োগ কৰিব পাৰিলে মানৱ সংস্কৃতিৰ পূৰ্ণ বিকাশ অৱশ্যেই ঘটিব। অৱশেষত অহিংসাৰ বাটেদিয়েইতো মানৱে মহাপ্ৰগতিলৈ আগবাঢ়িব লাগিব। ভাৰতৰ মাটিৰ, ভাৰতৰ আকাশৰ, ভাৰতৰ মনীষাৰ, ভাৰতৰ প্ৰতিভাৰ, ভাৰতৰ সকলো চিন্তাৰ, ভাৰতৰ দুখ বেদনা ব্যথাৰ, ভাৰতৰ গোপনৰ, ভাৰতৰ সপোনৰ মৰ্মবাণীয়েই হ'ল অহিংসা। মানৱৰ মহাপ্ৰগতিৰ বাটৰ ধ্ৰুৱ জ্যোতি হ'ল অহিংসা। আদিম ভাৰতৰ আৰ্য মনীষাই দি যোৱা এই প্ৰদীপৰ পোহৰতেই বৰ হিংসাপূৰ্ণ পৃথিৱীত কালী হৈ, দুৰ্গা হৈ, বস্তুৰ ব্যৱহাৰ কৰিও সংস্কৃতি ৰক্ষা কৰি ভাৰতবৰ্ষ উত্থান পতনৰ মাজেদি আগবাঢ়ি আহিব লাগিছে। ভাৰতীয় নবীনে আনকি প্ৰতিকূল পৰিস্থিতিতো, সংঘাতৰ মাজতো ভাৰতীয় ঐতিহ্যৰ নুনুমুৱা চাকিটো অনিৰ্বাপীকৈ জ্বলাই ৰাখিব লাগিব। যিদিনাই এই আদৰ্শৰ চাকিগছ ভাৰতত নুমাব, সেইদিনাই ভাৰতৰ কপালত ঐতিহ্য আঁকি দিয়া পোহৰৰ ইন্দ্ৰধনু মচ খাই যাব, ভুৱন ভুলোৱা চিৰসুন্দৰৰ বাঁহী হৈ যাব স্তব্ধ। সৎ আৰু অসৎ, ইয়াৰ ওপৰতে সংস্কৃতি আৰু দুষ্কৃতি প্ৰতিষ্ঠিত। মানুহ শিল্পীহে, আৰু তাৰ সৌন্দৰ্য সৃষ্টি কৰা মতে তাৰ দুষ্কৃতি বিনাশটো একেলগে থাকিব লাগিব, আৰু সেইটোহে মানুহৰ পূৰ্ণ ৰূপ, আৰু পৰিচ্ছন্ন জীৱনেইহে মানুহৰ পূৰ্ণ জীৱন। ইয়াকেই দাপৰত উপলব্ধি হ'ল। সেইবাৰ সংস্কৃতিৰ যি মূৰ্তি সাজিলে, তাক সাজিলে সুন্দৰ ললিত বলিত অংগৰ ত্ৰিভংগ বংকী বংশীবাদক, বৃন্দাবনৰ সুকুমাৰ কলা বিশাৰদ কৃষ্ণৰ মোহনমালা আকাৰত, আৰু এই চিৰসুন্দৰ শিল্পীৰ মুখৰ বাঁহীৰ লগতে নাচৰ ভংগীৰ দেহাতেই দিলে কুবলয় হাতীকো উফৰাব পৰা বল, আৰু অজস্ৰ সুৰক পঠিব পৰা বল। সংস্কৃতিয়ে প্ৰথমে সুকুমাৰ কলাৰ যোগেদি জগত মুগ্ধ কৰি জনতাৰ মৰমেৰে পৰিপুষ্ট হৈ জীৱনৰ মহাসংঘাতক তাৰ প্ৰতিষ্ঠাৰ বাবে মানৱ জীৱনৰ চৰম সাংস্কৃতিক আদৰ্শকেই মানি লৈও বাস্তৱতাৰ বাবে দুষ্কৃতি বিনাশত নিয়োজিত হয়। তেতিয়া দুষ্কৃতিৰ সমূল অঞ্চে নাশ কৰি সংস্কৃতিয়ে জয় জয়কাৰ ঘোষণা কৰে।

0: দুষ্কৃতিৰ সৈতে মহাসংঘাতৰ মাজতো মানুহৰ মহামহত্বৰ জীৱন আদৰ্শ আৰু সেই আদৰ্শক কেনেকৈ পাব পাৰি সংস্কৃতিয়ে তাকো কৈ দিয়ে। মানুহ যে শিল্পীহে, শিল্পী হৈয়ে সি জীৱনক অপৰিচ্ছিন্নৰূপে চাব লাগিব, ধৰিব লাগিব আৰু শিল্পীৰূপেই তাৰ জীৱন আদৰ্শক পূৰ্ণ কৰি তুলিব লাগিব। অশোকৰ জীৱন দেখি বুজিছোঁ যে ভাৰততেই এই মানৱ অন্তৰৰ শিল্পীটোৰে পুনৰূপ ল'বলৈ প্ৰচণ্ড এটা চেষ্টা চলিছিল। সেই শিল্পীটোৱে কি ভুল কৰি দুষ্কৃতিৰ সৈতে পৰাজিত হ'ল বাৰু? কৃষ্ণৰ জীৱনতে তাৰ আমি উত্তৰ বিচাৰি পাওঁ। কৃষ্ণ কিয় ব্যাধৰ শৰত মৰে, যদুবংশ কিয় ধ্বংস হয়, ইয়াৰ অৰ্থ উলিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিলেহে সংস্কৃতি স্থায়ী হ'ব। মহাত্মাই কিন্তু কয়, সংস্কৃতিক সাংস্কৃতিক অস্ত্ৰৰে ৰক্ষা কৰাৰ উপায় উলিয়াব পাৰিলেই সমস্যাৰ সমাধান হ'ব। দুষ্কৃতিক ধ্বংস কৰিবলৈ যাওঁতে সংস্কৃতিয়ে যদি দুষ্কৃতিৰ উপায়বোৰ যেনে হিংসা, কূটনীতি, চল চাতুৰি এইবোৰ ব্যৱহাৰ কৰে, তেন্তে সংস্কৃতিও সেই ব্যাধিৰে কবলত পৰি নিজে নষ্ট হয়। কৃষ্ণৰ জীৱনেও তাকেই কয়।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া তিলোত্তমা ডেকা আৰু সংগীতবৃন্দৰ কণ্ঠৰ শুনাবলৈ লোৱা হৈছে কেইটিমান চিয়া গীত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনাবলৈ লোৱা হৈছে হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন। প্ৰথমে শুনক আমাৰ প্ৰেম ছবিৰ এটি ভজন লতা মংগেশকাৰৰ কণ্ঠত।

লতা মঙ্গেশকৰৰ কণ্ঠত ভাবিকীৰ চুৰিয়া ছবিৰ ভজনটিৰে সামৰা হ'ল আজিৰ ভজনৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব নাক কাণ আৰু ডিঙি ৰোগৰ বিশেষজ্ঞ ডক্টৰ জয়ন্ত কুমাৰ দাস। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানত এতিয়া আলোচনা, সেউজ বাহনেৰে কৰা যাতায়াতৰ বাবে পথ সুৰক্ষা। ভাগ ল'ব ডক্টৰ সীমান্ত কলিতা আৰু আৰ্চেল আখতাৰে। অনুষ্ঠানটি আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 বজাত কৃষক বাণীৰ আলোচনাৰ বিষয়ে, শালি ধান আৰু মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'ব লগা ব্যৱস্থা। ভাগ ল'ব ডক্টৰ মেৰী সাধনা শৰ্মা আৰু বিপুল কুমাৰ দাসে। অনুষ্ঠানটি আঁত ধৰিব শিখামণি দত্তই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 বজাত আইদেউৰ বোলনি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান, আড্ডাঘৰত আবেলিৰ বেলি। আগবঢ়াব নিভাৰাণী ৰয়ে। বিয়লি 5:25 বজাত হিন্দী কথিকাৰ অনুষ্ঠানত প্ৰিয়া সিঙৰ কথিকা গান্ধী অৰ গান্ধীজী কা বিচাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত মহাত্মা গান্ধীৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:30 বজাত গীতিমালিকাৰ শিল্পী অৰ্চনা মহন্ত, অসীম হাজৰিকা, বিউটি শৰ্মা বৰুৱা, ডিজাইন কোঁৱৰ আৰু মনীষা হাজৰিকা। 9:15 বজাত জিলাৰ ৰেহৰূপ। 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। 10:00 বজাত মাটিৰ গান। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 বজাত পৰাগমালা লাইভ। 11:30 বজাত

আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 1:10 আৰু সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠান, শিল্পী দুৰ্গাময়ী বৰা। 1:20 নকুল চন্দ্ৰ নাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত দীপক বৰুৱাৰ বেহেলাবাদন। 1:50 পৰবীন আহমেদৰ কণ্ঠৰ ভজন। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। ৫:45 শিক্ষকৰ বাবে প্ৰচাৰিত অনুষ্ঠানত ভাৰতী চেতিয়া ফুকনৰ কথিকা বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰাত শিক্ষকৰ ভূমিকা। 6:40 আৰু 7:05 নিৰ্মল প্ৰভা বৰদলৈ আৰু নলিনীবালা দেৱী ৰচিত বৃন্দগান। 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ শিৱনাথ শৰ্মাৰ কথিকা মহাত্মা গান্ধী মহোদয়স্য দৰ্শনম। 7:30 পূবালীৰ সুৰ অনুষ্ঠানত অৰুণ কাঠাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আধুনিক প্রযুক্তিলৈ সাধারণ রাসায়নিক মৌলৰ অবদান প্রথম ভাগ। দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে বিজ্ঞানৰ ক্ষেত্ৰখনত এক অভূতপূৰ্ব অগ্ৰগতি আৰম্ভ হয়। ৰকেট বিজ্ঞান, ইলেক্ট্ৰনিক্স আৰু ইয়াৰ লগে লগে কম্পিউটাৰ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিয়েই মানুহক চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম কৰি তোলে। সচৰাচৰ দেখি থকা মৌলবিলাকে কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ, নিউক্লিয় শক্তি, সৌৰকোষ আদি ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰয়োগ হ'বলৈ লয়। বহুদিন ধৰি সচৰাচৰ ব্যৱহাৰ হৈ থকা মৌলবোৰেও নতুন যুগৰ প্ৰযুক্তিবিদ্যালৈ প্ৰভূত অৰিহণা যোগাইছে। পৰ্যাবৃত্ত তালিকাৰ প্ৰথম 10টা মৌলৈ ইতিমধ্যে মহাকাশ বিজ্ঞান, শক্তি আৰু কম্পিউটাৰ প্ৰয়োগৰ ক্ষেত্ৰত নৱ নৱ উপযোগিতা বিচাৰি পাইছে। ইয়াৰে ভিতৰত হ'ল এবিধ হাইড্ৰজেন। বিশ্বব্ৰহ্মাণ্ডত অতি প্ৰচুৰ পৰিমাণে পোৱা মৌল হৈছে হাইড্ৰজেন। ই সৰ্বমুঠ পৰমাণুৰ শতকৰা 93% আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বমুঠ পদাৰ্থৰ শতকৰা 76%। ঐতিহাসিক এপ'ল' 11 চন্দ্ৰ অভিযানত ব্যৱহৃত SATURN-5 ৰকেটত এই প্ৰজ্বলক ব্যৱহাৰ কৰা হৈছিল। এই ৰকেটবোৰক তুহিন ৰকেট বোলা হয় কাৰণ ইয়াত ব্যৱহৃত প্ৰজ্বলক তৰল অক্সিজেন আৰু তৰল হাইড্ৰজেন নিম্ন উষ্ণত জমা কৰি ৰখা হয়। আটাইতকৈ পাতল গেছ হোৱা হেতুকে হাইড্ৰজেন এসময়ত সাধাৰণ আৰু নিয়ন্ত্ৰণক্ষম দুই ধৰণৰ বেলুন উৰাবলৈ ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইয়াৰ তীব্ৰ দাহ্যতাৰ বাবে দ্বিতীয় আটাইতকৈ পাতল গেছ হিলিয়ামে সেই স্থান দখল কৰে। আজিকালি ঔদ্যোগিক হাইড্ৰজেনৰ আধাখিনিয়েই এমনিয়ামলৈ ৰূপান্তৰ কৰা হয় আৰু পিছত ইয়াক উৰ্বৰক আৰু বিস্ফোৰক দ্ৰব্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঔদ্যোগিকভাৱে ভেষজ তেল আৰু হাইড্ৰজেনৰ সংযোজনৰ দ্বাৰা বনস্পতি তৈয়াৰ কৰা হয়। যিহেতু হাইড্ৰজেনৰ দহনত পানীৰ বাহিৰে অন্য কোনো পদাৰ্থ সৃষ্টি নহয়, ইয়াক ভৱিষ্যতৰ ইন্ধন হিচাপে বেছ গুৰুত্ব দিয়া হৈছে। ইয়াক অতি সুবিধাজনকভাৱে বিদ্যুৎ উৎপাদনৰ বাবে ইন্ধন কোষত ব্যৱহাৰ কৰিব পাৰি আৰু এই প্ৰক্ৰিয়াত পানী এক উপজাত দ্ৰব্য হিচাপে পাব পাৰি। এনেধৰণৰ কোষ আমেৰিকাৰ পৰা চন্দ্ৰলৈ চলোৱা এপ'ল' অভিযানসমূহত ব্যৱহাৰ কৰা হৈছিল। হিলিয়াম, যদিও হিলিয়াম বিশ্বব্ৰহ্মাণ্ডৰ দ্বিতীয়টো প্ৰচুৰ পৰিমাণে পোৱা মৌল, তথাপি এই গেছ পৃথিৱীত বিৰল। পৃথিৱীত আৱিষ্কাৰ হোৱাৰ 27 বছৰ আগেয়ে এই গেছৰ উপস্থিতি সৌৰ বৰ্ণালীত ধৰা পৰিছিল। সকলো নক্ষত্ৰই হাইড্ৰজেন আৰু হিলিয়ামৰ দ্বাৰা গঠিত। 1903 চনতেই এগৰাকী ৰসায়নবিদ উইলিয়াম ৰামজে দেখুৱালে যে হিলিয়াম হৈছে ৰেডিয়ামৰ তেজস্ক্ৰিয় অৱক্ষয়ৰ ফলত সৃষ্টি হোৱা এবিধ পদাৰ্থ। তেওঁৰ পৰীক্ষাটো হ'ল এটা মৌল আন এটা মৌললৈ ৰূপান্তৰ হোৱা মৌলান্তৰ প্ৰক্ৰিয়াৰ এক আগতীয়া উদাহৰণ। যিহেতু অতি নিম্ন উষ্ণতাত হিলিয়াম তৰল অৱস্থা প্ৰাপ্ত হয়, সেইবাবে অতি নিম্ন উষ্ণতা প্ৰয়োজন হোৱা ক্ষেত্ৰবোৰত ইয়াক ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে তুহিন কৌশল, অতি পাতল আৰু অদাহ্য হোৱা বাবে ইয়াক বতৰ বিজ্ঞানৰ বেলুন আৰু পুতলা বিমান উৰাবলৈও ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইছিছ টেকনিচিয়ান 1টা পদ, হেল্থ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰিগ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18-27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21-40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: এক জমানে সে কাহানি হে সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানি নহি বদলি স্টাইল গয়া হে বদল, জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল।
5: ডাউনলোড ওয়েভস OTT অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।

0: হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰকচোন। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধানমন্ত্ৰীসমূহৰ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত হ'বলগীয়া প্ৰতিৰক্ষা হিচাপ বিভাগৰ 279 সংখ্যক বাৰ্ষিক দিৱসত অংশ ল'ব। চৰকাৰে দেশত প্ৰতিৰোধমূলক আৰু সামগ্ৰিক স্বাস্থ্যসেৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই সদৰি কৰিছে। বস্ত্ৰখণ্ডত প্ৰয়োগ হোৱা শেহতীয়া প্ৰযুক্তি সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে আজি নতুন দিল্লীত বস্ত্ৰ সমাৰোহৰ আয়োজন কৰা হৈছে। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 3খনীয়া এদিনীয়া শৃংখলাৰ গুৱাহাটীত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে আলহী দলটোক 8 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু সমবেত লোকসকলক উদ্দেশ্যি ভাষণ দিব। 1926 চনত কেন্দ্ৰীয় লোকসেৱা আয়োগ প্ৰতিষ্ঠা হোৱাৰ 100 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যোৱা বৰ্ষৰ 1 অক্টোবৰৰ পৰা আৰম্ভ হোৱা বছৰজোৰা উদযাপনৰ আজি সামৰণি পৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে শতবৰ্ষ উপলক্ষে স্মাৰক মুদ্ৰা, স্মাৰক ডাক টিকট আৰু 100 লেণ্ডমাৰ্ক জাজমেণ্টছ শ্বেপিং দ্য পলিচিজ অফ ইউ পি এছ চি এণ্ড পাব্লিক ছাৰ্ভিচ কমিশ্যনছ ইন ইণ্ডিয়া শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰিব। এই অনুষ্ঠানত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ, সদস্য, জ্যেষ্ঠ চৰকাৰী বিষয়া, শিক্ষাবিদ, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিষয়া আৰু অন্যান্য লোকসকলে অংশগ্ৰহণ কৰিব। লোকসেৱা আয়োগে দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত কালি ভাৰত মণ্ডপমত শতাব্দী সমাৰোহ মন্থন কাৰ্যসূচী অনুষ্ঠিত হয়। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত হ'বলগীয়া প্ৰতিৰক্ষা হিচাপ বিভাগ ডি এ ডিৰ 279 সংখ্যক বাৰ্ষিক দিৱসত অংশ ল'ব। এই অনুষ্ঠানতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ডি এ ডিৰ বাবে বিভিন্ন তথ্য প্ৰযুক্তিৰ প্ৰচেষ্টাসমূহৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত ভাৰতীয় সেনাৰ বিত্তীয় তথ্য প্ৰণালী বিভাগৰ সক্ষম মঞ্চৰ সৈতে একত্ৰীকৰণ, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাবে সংগঠিত ৰাষ্ট্ৰীয় সংকলন প্ৰণালী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ত ৰাজকোষীয় একক একাউণ্ট পৰিশোধ কৰাৰ আৰম্ভ কৰাৰ বাবে পেমেণ্ট ৰুটিং আৰু সংহত প্ৰণালী ব্যৱস্থাপনা প্ৰিজম মঞ্চ অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰীসিঙে ইয়াৰ লগতে প্ৰতিৰক্ষা ব্যয় 2026ৰ বিস্তৃত পৰিসংখ্যাগত হাতপুথি, বিভাগটোৰ আভ্যন্তৰীণ হিন্দী আলোচনী আৰু 2025-26 বৰ্ষৰ বজাৰৰ প্ৰতিবেদনকে ধৰি প্ৰকাশিত ভালেসংখ্যক আলোচনী উন্মোচন কৰিব। চৰকাৰে দেশত প্ৰতিৰোধমূলক আৰু সামগ্ৰিক স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই সদৰি কৰিছে। নতুন দিল্লীত অনুষ্ঠিত 4দিনীয়া ৱৰ্ল্ড কংগ্ৰেছ অব গেষ্ট্ৰ এণ্টাৰলজি 2026 শীৰ্ষক কাৰ্যসূচীত নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বৰ্তমানলৈকে 60 কোটিৰো অধিক হিতাধিকাৰীক সামৰি লোৱা হৈছে। প্ৰতিটো পৰিয়ালক বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা দিয়া এই আঁচনিৰ জৰিয়তে 2 লাখ কোটি টকাতকৈও অধিক ধন ব্যয় কৰি 13 কোটিৰো অধিক লোকক চিকিৎসা সুবিধা প্ৰদান কৰা হোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীনাড্ডাই লগতে প্ৰকাশ কৰে যে 1990ৰ পৰা 2023 চনৰ ভিতৰত ভাৰতত প্ৰসূতি মৃত্যুৰ হাৰ 86% হ্ৰাস পাইছে। অসংক্ৰামক ৰোগসমূহৰ আগতীয়াকৈ চিনাক্তকৰণ আৰু প্ৰতিৰোধৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ কয় যে বিশ্ব গেষ্ট্ৰ এণ্টাৰলজি কংগ্ৰেছৰ দৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চই জ্ঞানৰ আদান প্ৰদান, উন্নত চিকিৎসা ব্যৱস্থাৰ অধ্যয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ নবীন চিকিৎসকসকলৰ বাবে এনে মঞ্চ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত মহত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে। ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই 4দিনীয়া কাৰ্যসূচীত বিশ্বৰ বহুসংখ্যক বিশেষজ্ঞ, চিকিৎসক আৰু গৱেষকে অংশগ্ৰহণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।

বস্ত্ৰ খণ্ডত প্ৰয়োগ হোৱা শেহতীয়া প্ৰযুক্তি সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে আজি নতুন দিল্লীত বস্ত্ৰ সমাৰোহৰ আয়োজন কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত লঘু উদ্যোগ ভাৰতীৰ ৰাষ্ট্ৰীয় সাধাৰণ সচিব ওম প্ৰকাশ গুপ্তাই কয় যে সমাৰোহত বস্ত্ৰ খণ্ডৰ সৈতে জড়িত দেশৰ সৰু বৰ 400 উদ্যোগক একত্ৰিত কৰিব। তেওঁ কয় যে কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে এই সমাৰোহ উদ্বোধন কৰিব। শ্ৰীগুপ্তাই লগতে কয় যে সমাৰোহৰ মূল বিষয় হিচাপে বিভিন্ন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিয়ে কিদৰে নতুন বজাৰ মুকলি কৰিব এই সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। অংশগ্ৰহণকাৰীসকলে বস্ত্ৰখণ্ডক আগুৱাই নিবলৈ চৰকাৰৰ লক্ষ্য, নীতি আৰু বিভিন্ন আঁচনি সন্দৰ্ভত বিস্তৃতভাৱে উপস্থাপন কৰিব। তেওঁ কয় যে সমগ্ৰ দেশৰ প্ৰায় 4.5 কোটি মানুহ বস্ত্ৰখণ্ডত সংস্থাপিত হৈছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে স্বচ্ছতাই সেৱা 2026 কাৰ্যসূচীৰ অংশ হিচাপে কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাফাই মিত্ৰ সুৰক্ষা আৰু সন্মান শিবিৰ অনুষ্ঠিত কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কয় যে নমস্তে আঁচনিৰ জৰিয়তে চাফাই কৰ্মীসকলৰ সুৰক্ষা, সন্মান আৰু সামাজিক অৰ্থনৈতিক সবলীকৰণৰ দিশত বিশেষ গুৰুত্ব দিয়া হৈছে। তেওঁ কয় যে আঁচনিৰ লাভ সকলো চাফাই কৰ্মীৰ লগতে আৱৰ্জনা বুটলা কৰ্মীসকলেও লাভ কৰিব। মন্ত্ৰী ডঃ কুমাৰে যোগ্য কৰ্মীসকলক স্বাস্থ্য যত্ন, সামাজিক সুৰক্ষা আৰু এটা সন্মানজনক জীৱনৰ লগতে সমাজৰ অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো প্ৰতিগৰাকী নাগৰিকৰ কৰ্তব্য। এয়া কেৱল চাফাই মিত্ৰ বা অনাময় কৰ্মীসকলৰে কাম নহয়। তেওঁ কয় যে অনাময় কৰ্মীসকলে তেওঁলোকৰ প্ৰাপ্য সুৰক্ষা আৰু অধিকাৰ লাভ কৰাটো নিশ্চিত হ'ব লাগিব। এই অনুষ্ঠানৰ সময়ত চাফাই মিত্ৰসকলৰ মাজত আয়ুষ্মান কাৰ্ডো বিতৰণ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ G20 বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে পোলেণ্ডৰ বিত্তীয় আৰু অৰ্থনৈতিক মন্ত্ৰী এণ্ড্ৰেছ ডোমানস্কিক সাক্ষাৎ কৰে। সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে পোলেণ্ডৰ মন্ত্ৰীগৰাকীৰ সৈতে এই বৈঠক ফলপ্ৰসূ আছিল। দুয়োগৰাকী নেতাই ভাৰত আৰু পোলেণ্ডৰ মাজৰ বাণিজ্য আৰু বিনিয়োগ সম্বন্ধীয় বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে ব্যৱসায়িক আৰু দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতাৰ দিশত নতুন সুযোগ সৃষ্টি কৰাৰ বাবেও দুয়োগৰাকী নেতাই আলোচনা কৰে। অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী বিউৰাম ৱাগেই কালি স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ৰাজ্যখনৰ কোনো অঞ্চলত বৃদ্ধি হোৱা ডেংগু ৰোগ সন্দৰ্ভত পৰ্যালোচনা কৰে। এই বৈঠকত জনসচেতনতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা শক্তিশালী কৰা, পৰীক্ষা কৰোৱা আৰু ৰোগৰ লক্ষণ আগতীয়াকৈ চিনাক্ত কৰা আদি বিষয়ত আলোচনা অনুষ্ঠিত হয়। ইয়াৰ লগতে অন্যান্য অঞ্চললৈ এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ সৈতে সমন্বয় শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই দিশত চোকা দৃষ্টি ৰাখিবলৈ আৰু ৰোগ নিয়ন্ত্ৰণৰ বাবে সমন্বিত ব্যৱস্থা নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক সজাগ হৈ থাকিবলৈ, প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আৰু ৰোগৰ লক্ষণ দেখা দিয়া মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায়। ভাৰতে এদিনীয়া ক্ৰিকেটত নিজৰ সৰ্বাধিক ৰান অনুসৰণৰ নতুন অভিলেখ ৰচি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 3খনীয়া এদিনীয়া শৃংখলাত 2-0 অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে আলহী দলটোক 8 উইকেটত পৰাজিত কৰি শৃংখলা দখল কৰাটো সুনিশ্চিত কৰে। খেলখনত ভাৰতৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি ৱেষ্ট ইণ্ডিজে জন কেম্বেল, শ্বাইহুব আৰু আমিৰ জাংগুৰ শতকৰ সহায়ত 7 উইকেটত 405 ৰাণ সংগ্ৰহ কৰে। এয়া দলটোৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণ। প্ৰত্যুত্তৰত ভাৰতেও চমকপ্ৰদৰ প্ৰদৰ্শনেৰে 43 অভাৰ আৰু 3টা বলত মাত্ৰ 2টা উইকেট হেৰুৱাই এই বিশাল লক্ষ্য অতিক্ৰম কৰে। অধিনায়ক শুভমন গিলে 133টা বলত 223 ৰাণ কৰি আউট নোহোৱাকৈ থকাৰ বিপৰীতে ৰোহিত শৰ্মাই 75 বলত 101 ৰাণ কৰে। দুয়োগৰাকী প্ৰাৰম্ভিক বেটাৰে প্ৰথম উইকেটত 255 ৰাণ যোগ কৰি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। তিৰুৱনন্তপুৰমত হোৱা প্ৰথমখন খেলতো ভাৰত 8 উইকেটত জয়ী হৈছিল। শৃংখলাৰ তৃতীয় তথা অন্তিম মেচখন অহা শনিবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত হ'বলগীয়া প্ৰতিৰক্ষা হিচাপ বিভাগৰ 279 সংখ্যক বাৰ্ষিক দিৱসত অংশ ল'ব।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰ আব্দৰ আহিন মাহৰ আজি 13 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 1 অক্টোবৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ পঞ্চমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:19:14 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:08:35।

তুমি কি কৰিছা সেইটো তাৎপৰ্যপূৰ্ণ কথা নহয়, কিন্তু তুমি যে কিবা কৰিছা সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। আজি জ্যেষ্ঠ নাগৰিক দিৱস। 1990 চনৰ 14 ডিচেম্বৰৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই দিৱসটি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 1991 চনৰ 1 অক্টোবৰত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়। বিশ্বৰ জ্যেষ্ঠ নাগৰিকসকলৰ অধিকাৰ, মৰ্যাদা, স্বাস্থ্য, কল্যাণ আৰু সমাজলৈ তেওঁলোকৰ অৱদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই দিৱসটি উদযাপন কৰা হয়। ইউনাইটেড নেশ্যনে এই দিৱসৰ বাবে 1 অক্টোবৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল। জ্যেষ্ঠ নাগৰিকসকল হৈছে আমাৰ সমাজৰ অভিজ্ঞতা, জ্ঞান আৰু মূল্যবোধৰ এক অমূল্য ভঁৰাল। তেখেতলোকে জীৱনৰ দীঘলীয়া পথ অতিক্ৰম কৰি পৰিয়াল, সমাজ আৰু দেশৰ উন্নয়নত নিজৰ সামৰ্থ্য অনুসৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। জ্যেষ্ঠসকলৰ প্ৰতি সন্মান, মৰম আৰু যত্ন দেখুওৱাটো আমাৰ সকলোৰে দায়িত্ব। জ্যেষ্ঠ নাগৰিক দিৱসৰ মূল উদ্দেশ্য হৈছে বয়সৰ লগে লগে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰয়োজনীয়তাৰ প্ৰতি সমাজৰ দৃষ্টি আকৰ্ষণ কৰা। স্বাস্থ্যসেৱা, আৰ্থিক সুৰক্ষা, নিৰাপত্তা, সামাজিক মৰ্যাদা আৰু একাকিত্বৰ দৰে বিষয়সমূহত জ্যেষ্ঠসকলক সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজন আছে। ব্যস্ততাপূৰ্ণ জীৱনত বহু সময়ত নিজৰ কৰ্মব্যস্ততাৰ মাজত আমি ঘৰৰ জ্যেষ্ঠসকলক অকণমান সময় দিবলৈ পাহৰি যাওঁ। অথচ তেওঁলোকৰ বাবে আমাৰ অলপ সময়, অকণমান মৰম, অকণমান ভাল লগা কথা আৰু মনোযোগেই বহু মূল্যৱান। জ্যেষ্ঠসকলৰ অভিজ্ঞতাৰ কথা শুনা, স্বাস্থ্যৰ খবৰ লোৱা, প্ৰয়োজনত সহায় কৰা আৰু সিদ্ধান্ত গ্ৰহণৰ সময়ত তেখেতসকলৰ মতামতক সন্মান কৰা, এই সৰু সৰু কামবোৰেই জ্যেষ্ঠসকলক সামাজিকভাৱে অধিক নিৰাপদ আৰু সন্মানিত অনুভৱ কৰাব পাৰে। জ্যেষ্ঠজন কেৱল আমাৰ পৰিয়ালৰে এগৰাকী সদস্য নহয়, তেখেতসকল আমাৰ অতীত আৰু বৰ্তমানৰ মাজৰ এক জীৱন্ত সংযোগ। তেওঁলোকৰ জীৱন আৰু অভিজ্ঞতাৰ পৰাই নতুন প্ৰজন্মই শিকিব পাৰে ধৈৰ্য, দায়িত্ববোধ, পৰিশ্ৰম, মানৱীয়তা আৰু জীৱনক সন্মুখীন কৰাৰ সাহস। জ্যেষ্ঠ নাগৰিক দিৱসৰ দিনাখন আমাৰ সমাজৰ জ্যেষ্ঠসকলক কেৱল আজিৰ দিনটোৰ বাবে নহয়, প্ৰতিদিনেই সন্মান, মৰম আৰু নিৰাপত্তা প্ৰদান কৰাৰ সংকল্প লওঁ। আজি অসম আৰক্ষী দিৱস। প্ৰতি বছৰে 1 অক্টোবৰত অসম আৰক্ষী দিৱস উদযাপন কৰা হয়। এই দিনটো অসম আৰক্ষীৰ ইতিহাস, কৰ্তব্যনিষ্ঠা, সাহস আৰু জনসেৱাৰ প্ৰতি সন্মান জনোৱাৰ বাবে এটি বিশেষ দিন। 1951 চনৰ 1 অক্টোবৰত ভাৰতীয় আৰক্ষী বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথমগৰাকী ভাৰতীয় বিষয়া হিচাপে তদানীন্তন ব্ৰিটিছ আৰক্ষী বিষয়া জে এছ ৰিডৰ পৰা অসম আৰক্ষীক মুখ্য বিষয়াৰ আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰিছিল। এই ঐতিহাসিক ঘটনাক স্মৰণ কৰিয়েই 1 অক্টোবৰ দিনটো অসম আৰক্ষী দিৱস হিচাপে পালন কৰি অহা হৈছে। অসম আৰক্ষীয়ে ৰাজ্যখনত শান্তি শৃংখলা, জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা আৰু আইন শৃংখলা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসম আৰক্ষী দিৱস কেৱল আৰক্ষী বাহিনীৰ বাবে এটা বিশেষ দিন নহয়, ই আৰক্ষী আৰু জনসাধাৰণৰ মাজত সহযোগিতা আৰু বিশ্বাসৰ গুৰুত্বও সোঁৱৰাই দিয়ে। জনহিত, জনসেৱাৰ মনোভাৱেৰে আৰক্ষী আৰু ৰাইজে পৰস্পৰ সহযোগিতাৰে এখন শান্তিপূৰ্ণ আৰু সুৰক্ষিত আৰু সুস্থ সমাজ গঢ়ি তুলিব পাৰে। আজিৰ দিনটোত কৰ্তব্যৰত প্ৰতিগৰাকী আৰক্ষী বিষয়া জোৱানলৈ আমি আন্তৰিক শুভেচ্ছা।

আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে দেশ আৰু সমাজৰ সুৰক্ষাৰ বাবে প্ৰাণাহুতি দিয়া আৰক্ষী বীৰসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আজি সামৰিক নাৰ্ছিং সেৱা দিৱস। যুদ্ধক্ষেত্ৰ, সেনা চিকিৎসালয় আৰু বিভিন্ন সামৰিক চিকিৎসা কেন্দ্ৰত নাৰ্ছসকলে আহত আৰু অসুস্থ সেনা জোৱানসকলক চিকিৎসা আৰু যত্নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰতত মিলিটেৰী নাৰ্ছিং ছাৰ্ভিচৰ আৰম্ভণি 1888 চনত হৈছিল। পৰৱৰ্তী সময়ত এই সেৱাই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ চিকিৎসা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংশ হিচাপে বিকশিত হয়। এই দিৱসত সামৰিক নাৰ্ছসকলৰ নিঃস্বাৰ্থ সেৱা, ত্যাগ, সাহস আৰু কৰ্তব্যনিষ্ঠাক সন্মান জনোৱা হয়। বিশেষকৈ যুদ্ধ আৰু জৰুৰীকালীন পৰিস্থিতিত জীৱনৰ প্ৰতি থকা বিপদকো নেওচি ৰোগী আৰু আহতসকলৰ সেৱাত নিয়োজিত হোৱা নাৰ্ছৰ সদস্যসকলৰ অৱদানক স্মৰণ কৰা হয়। 1 অক্টোবৰত সামৰিক নাৰ্ছিং সেৱা প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। আজি ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস। ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস প্ৰতিবছৰে 1 অক্টোবৰত ভাৰতত পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্যই হৈছে মানুহক স্বেচ্ছাই আৰু বিনামূলীয়াকৈ ৰক্তদান কৰিবলৈ উৎসাহিত কৰা আৰু ৰক্তদানৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। ভাৰতত এই দিৱস 1975 চনৰ পৰা পালন কৰি অহা হৈছে। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত এই দিৱস পালনৰ জৰিয়তে নিয়মীয়াকৈ স্বেচ্ছামূলক ৰক্তদানৰ সংখ্যা বৃদ্ধি আৰু নিৰাপদ ৰক্তৰ যোগান নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। ৰক্তদানৰ জৰিয়তে দুৰ্ঘটনাত আহত ব্যক্তি, অস্ত্ৰোপচাৰ কৰিবলগীয়া ৰোগী, প্ৰসূতি, থেলাচেমিয়া আৰু অন্যান্য ৰক্তজনিত ৰোগত আক্ৰান্ত লোককে ধৰি বহু লোকৰ জীৱন ৰক্ষা কৰিব পাৰি। সুস্থ প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে চিকিৎসকৰ পৰামৰ্শ আৰু নিৰ্ধাৰিত নিয়ম অনুসৰি ৰক্তদান সাধাৰণতে এক নিৰাপদ আৰু মানৱীয় সেৱা। এক ইউনিট তেজে কেতিয়াবা কেইবাগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰাত সহায় কৰিব পাৰে। সেয়েহে ৰক্তদান কেৱল দানেই নহয়, ই জীৱনদানৰ এক মহান মানৱীয় কাৰ্য। ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। প্ৰতিবছৰে 1 অক্টোবৰত উদযাপন কৰা হয় বিশ্ব নিৰামিষভোজী দিৱস। এই দিৱসৰ আৰম্ভণি 1977 চনত নৰ্থ আমেৰিকান ভেজিটেৰিয়ান ছচাইটিয়ে কৰিছিল। পৰৱৰ্তী সময়ত 1978 চনত ইণ্টাৰনেশ্যনেল ভেজিটেৰিয়ান ইউনিয়নে এই দিৱসক সমৰ্থন কৰে। বিশ্ব নিৰামিষভোজী দিৱসৰ মূল উদ্দেশ্য হৈছে নিৰামিষ আহাৰৰ উপকাৰিতা আৰু নিৰামিষ জীৱনশৈলীৰ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। শাক পাচলি, ফল মূল, দাইল, মাহজাতীয় শস্য, বাদাম, বীজ আদি উদ্ভিদভিত্তিক খাদ্যৰ পুষ্টিগত গুৰুত্বৰ সম্পৰ্কে এই দিনটোত আলোচনা কৰা হয়। নিৰামিষভোজী জীৱনশৈলীৰ সৈতে স্বাস্থ্য, পৰিৱেশ আৰু জীৱ জন্তুৰ কল্যাণৰ বিভিন্ন দিশ জড়িত হৈ আছে। অৱশ্যে সকলোৰে খাদ্যাভ্যাস আৰু পুষ্টিৰ প্ৰয়োজনীয়তা একে নহয়। সুষম খাদ্য গ্ৰহণ কৰাটো অধিক গুৰুত্বপূৰ্ণ। বিশ্ব নিৰামিষভোজী দিৱসে আমাক খাদ্যৰ প্ৰতি সচেতন হোৱা, স্বাস্থ্যকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰা আৰু প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হোৱাৰ বাৰ্তা দিয়ে। মানৱ সমাজৰ উন্নতিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা ব্যক্তিসকলৰ ভিতৰৰ অন্যতম এগৰাকী মহিয়সী নাৰী আছিল এনি বেচান্ত। এনি বেচান্তে সুদূৰ লণ্ডনৰ পৰা আহি দক্ষিণ ভাৰতৰ এটা অভাৱগ্ৰস্ত অঞ্চলত বসবাস কৰিবলৈ লৈছিল। কেৱল মানৱ সেৱাকেই জীৱনৰ ব্ৰত কৰি লোৱা এগৰাকী বিদুষী মহিলাই সমাজৰ সকলো দিশৰ পৰা অন্ধকাৰত বাস কৰা সমাজৰ কল্যাণৰ হকে নিজকে বিলাই দিছিল। প্ৰায় 40 বছৰ ধৰি ভাৰতৰ মাটিকে আপোন বুলি আঁকোৱালি লৈছিল এনি বেচান্তে। এনি বেচান্তৰ জন্ম হৈছিল লণ্ডনৰ কেলফাৰ্মত 1847 চনৰ 1 অক্টোবৰত। শিশু সাহিত্যিক আৰু অনুবাদক হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল তুষপ্ৰভা কলিতাই। তুষপ্ৰভা কলিতাৰ জন্ম হৈছিল 1938 চনত নগাঁও জিলাৰ পুৰণি গুদামত। পুৰণি গুদামৰ ছোৱালী হাইস্কুলৰ পৰা তেখেতে উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয় আৰু গুৱাহাটী খন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। পুৰণি গুদামৰ ছোৱালী হাইস্কুলত তেখেতে 3 বছৰ শিক্ষকতা কৰে আৰু পাছত 1973 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্য পুথি প্ৰস্তুত সমন্বয় সমিতিৰ সাহিত্য সহায়কৰ চাকৰিত সোমায়। পৰৱৰ্তী সময়ত বিদেশী বিতৰণ আন্দোলনত হিংসাশ্ৰয়ী দিশৰ বিৰোধিতা কৰাৰ কাৰণেই 1980 চনৰ পৰা কেইবাবছৰৰ কাৰণে চাকৰি জীৱনত তেখেতে নিৰ্যাতন ভুগিবলগীয়া হয়। 1983 চনত চাকৰি তেখেতে ইস্তফা দিয়ে। সমাজ সচেতন আৰু মানৱতাবাদী লেখিকা, প্ৰধানকৈ কবি, শিশু সাহিত্যিক আৰু অনুবাদক হিচাপে তেখেতে পৰিচিতি লাভ কৰিছিল। কবিতা সংকলন, শিশু সাহিত্য, অনুবাদ গ্ৰন্থ, ভ্ৰমণ কাহিনীকে ধৰি তুষপ্ৰভা কলিতাৰ কিতাপৰ সংখ্যা প্ৰায় 29খন। ইয়াৰ উপৰিও আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিশু আৰু বিদ্যাৰ্থী অনুষ্ঠানৰ বাবে কেইবাখনো নাটিকা ৰচনা কৰিছিল। অসমীয়া শিশু সাহিত্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ কাৰণে সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছিল 2013 চনত। তুষপ্ৰভা কলিতাৰ মৃত্যু হৈছিল 2021 চনৰ 1 অক্টোবৰত গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ নিজা বাসভৱনত। জুবিন গাৰ্গৰ ভগ্নী জংকী বৰঠাকুৰৰ জন্ম হৈছিল 1975 চনৰ 1 অক্টোবৰত। 1996 চনত উজান প্ৰীতি এলবামত জুবিন গাৰ্গৰ সৈতে কণ্ঠ নিগৰাইছিল। ইয়াৰ পাছত জুবিন

বৰ্গৰ আন কিছু এলবাম যেনে মুক্তি, চন্দা, ৰংধালিকে আদি কৰি বহু গীতত কণ্ঠ নিগৰাইছিল। 2002 চনৰ 11 জানুৱাৰীত এটি পথ দুৰ্ঘটনাত জংকী বৰঠাকুৰৰ পৰলোক প্ৰাপ্তি হয়। ইতিহাসৰ পিছত গুৰুত্ব বিচাৰিলে পাওঁ টকিঅ' অলিম্পিকৰ লগত সংগতি ৰাখি জাপানত ঘণ্টাত 320 কিলোমিটাৰ বেগত বুলেট ৰেলৰ প্ৰচলন আৰম্ভ হৈছিল 1986 চনত। 2000 চনত ছিডনীত অনুষ্ঠিত অলিম্পিকৰ সামৰণি হৈছিল। ভাৰতীয় প্ৰখ্যাত কবি আৰু গীতিকাৰ মজৰু চুলতানপুৰীৰ জন্ম হৈছিল 1919 চনত। 1993 চনত মজৰু চুলতানপুৰীক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উত্তৰ প্ৰদেশৰ কানপুৰত জন্ম হৈছিল 1945 চনত।

নির্মল প্রভা বৰদলৈ তেখেতৰ কবিতাত লিখিছে, শৰত প্ৰেমময় বসন্ততকৈও। আকৌ গীতিকাৰে সুধিছে, কি গীত গালে শেৱালি ফুলে, শৰত আহে মোৰ পদূলিতে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাব্যত শেৱালিৰ কথা আছে। নিয়লি ফুল কেমন ফুল, এমন ফুল, শেৱালি আৰু নিয়ৰক বাদ দিলে শৰত আচলতে অসম্পূৰ্ণ। প্ৰকৃতিৰ তিক্ত অভিজ্ঞতাক পাহৰাই শৰতে মানুহৰ মনত নতুন বীজ ৰোপণ কৰে। ভূপেন হাজৰিকাই গাইছিল, শৰতৰ শেৱালিৰ নতুন নেওৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই মুকুতিৰ গীত গাই শৰালি জাকে। শৰতৰ নৈসৰ্গিক শোভাৰ কথা তেখেতে কৈছে এনেদৰে, সাৰথি ৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচেই আপোন, সদ্য স্নাতাৰু পুহী মোৰ পু তিনিশাৰ সপোন। আমাৰ ছটা ঋতুৰ তৃতীয় ঋতু হৈছে শৰত। ভাদৰ শেষভাগৰ পৰাই আৰম্ভ হৈ সম্পূৰ্ণ আহিন আৰু কাতি মাহৰ প্ৰায় শেষলৈকে শৰৎ ঋতু অনুভূত হয়। এইখিনি সময়ত দিন চুটি আৰু ৰাতি দীঘল হয়। পুৱাৰ ভাগলৈ সামান্য শীতৰ অনুভৱ হয়। শৰতত বৰষুণৰ পৰিমাণ কমে আৰু বতৰ ফৰকাল হয়। শেৱালি আৰু বকুল কেৱল শৰতত ফুলিবলৈ ধৰে। নদীৰ পাৰত শুভ্ৰ কহুৱা, এই শৰততে দুৰ্গা পূজা, লক্ষ্মী পূজা, দেৱালী, কালী পূজা আদি অনুষ্ঠিত হয়। আনহাতে এইখিনি সময়তে কাতি বিহু অসমত পালন কৰা হয়। শৰতকালৰ ৰাত্ৰি অতি বিতুপন, ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলমন, শৰতৰ পূৰ্ণিমা ৰাতি ৰাস উদযাপন কৰা হয়। এইখিনি সময়ত প্ৰকৃতিৰ অপৰূপা ৰূপৰ বাবে শৰতক ঋতুৰ ৰাণী বুলি অভিহিত কৰা হয়। শৰৎকাল মানেই যেন এক বিতুপন অপূৰ্ব শোভা, শৰৎ মানেই শাৰদীয় সুবাস, আহিনৰ ৰিপ ৰিপ মলয়াই আকাশ বিয়পাই পেলায়। শৰৎ কেৱল এটি ঋতুৱেই নহয়, শৰৎ মানেই কুঁৱলী, শৰৎ মানেই শেৱালি, শৰৎ মানেই কহুৱা, শৰৎ মানে দুৰ্গোৎসৱ, শৰৎ মানে শাৰদী, শৰৎ মানেই আকাশ ৰূপোৱালি, পথাৰ সোণোৱালি, সৌন্দৰ্যৰ আকৰ, আৰু শৰতে আমাৰ সকলোৰে মন উদ্ভাসিত কৰে। শৰত আহে নীৰৱে, কিন্তু লগত লৈ আহে প্ৰকৃতিৰ এক অপূৰ্ব ৰূপ। বৰষুণৰ সেমেকা দিনবোৰ আঁতৰাই নীলা আকাশত শুকুলা ডাৱৰৰ খেলা খেলে শৰতে, পথাৰৰ আলিত, নদীৰ পাৰৰ কাষত, গাঁৱৰ মুকলি বাটত কহুৱাৰ শুভ্ৰ ফুলে হালি জালি যেন শৰতৰ আগমনৰ বতৰা বিলায়। পুৱাৰ কোমল ৰ'দত নিয়ৰৰ টোপালে চিকমিকাই উঠে, শেৱালিৰ সুবাসে পুৱাৰ বতাহ আমোল মোলাই তোলে। কেতিয়াবা দূৰৰ পৰা ভাঁহি অহা শেৱালিৰ গোন্ধ, কহুৱাৰ মৃদু দোলন আৰু নীলা আকাশৰ বিশালতাই আমাৰ মন অজানিতে শান্ত কৰি তোলে। শৰতৰ আকাশখন যেন এখন বিশাল নীলা কেনভাচ, য'ত প্ৰকৃতিয়ে নিজৰ হাতৰ পৰশিৰে আঁকি যায় শুভ্ৰতাৰ ছবি। শৰত মানেই উৎসৱৰ বতৰ, আনন্দৰ বতৰ, চৌদিশে যেন নতুন আশাৰ সঞ্চাৰ হয়। গাঁৱৰ পথাৰৰ পৰা নগৰৰ ব্যস্ত জীৱনলৈকে শৰতে কঢ়িয়াই এনে এক নিৰ্মল অনুভূতি। জীৱনতো কেতিয়াবা বাৰিষাৰ দৰে বিষাদেৰে ভৰি পৰিব পাৰে, কিন্তু তাৰ পাছতেই আহে এচমকা নীলা আকাশ, এজাক কোমল ৰ'দ আৰু নতুন আশাৰ পোহৰ। সেয়ে শৰত কেৱল এটি ঋতু নহয়, শৰত হৈছে নতুনকৈ সপোন দেখাৰ, মনটো পৰিষ্কাৰ কৰাৰ আৰু জীৱনক নতুন ৰূপেৰে আদৰি লোৱাৰ এক সুন্দৰ সময়। শৰতৰ শুভ্ৰতাই আমাৰ মনৰ সকলো ক্লান্তি আঁতৰায়, কোমল বতাহে কঢ়িয়াই আনক প্ৰেম আৰু আশাৰ বতৰা। কহুৱাৰ শুভ্ৰতাত, শেৱালিৰ সুবাসত আৰু নীলা আকাশৰ বিশালতাত জিলিকি থাকক আমাৰ সপোনবোৰ।

এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। উত্তৰ পূৰ্বাঞ্চলক উত্তৰ প্ৰদেশৰ লগত সংযোগ কৰাৰ পৰিকল্পনা 61,500 কোটিৰে শিলিগুৰি গুৱাহাটী শ্বিলঙক লৈ সোণালী চতুৰ্ভুজ ছেকেণ্ড একৰ নিৰাপত্তা সুদৃঢ়

আজি পুৱা অনুষ্ঠানটি শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

ফেণ্টেচিৰ দৰে হ'ম, সদায় সত্য পথত ৰ'ম, অহিংসা ব্ৰতৰে জগত জিনিম, সত্য কথাহে ক'ম, মই গান্ধীজীৰ দৰে হ'ম।

0: धागा में वो भगवान का दर्शन करता है या तो करती है, किस शरण से कि जब उसके दिल में ऐसा है कि मैं वो सारी दुनिया के लिए, यहाँ हमारी दुनिया भारतवर्ष है, तो भारतवर्ष के जितने गरीब हैं जिसको खाने का भी नहीं मिलता है, उनके निमित्त से तो पीछे दलित नारायण के निमित्त से हम काटते हैं, तब हम इस एक एक धागा निकालते हैं उसमें हम भगवत दर्शन करते हैं।
1: গান্ধীজির আদর্শৰ পোহৰ আজিও দীপ্তিমান, তেখেতৰ আদর্শৰ পোহৰে আজিও উজ্বলাই আছে বহুতো সংবেদী মন। ইংৰাজৰ শাসনৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিবলৈ গান্ধীজীয়ে হিংসাৰ বিৰুদ্ধে তুলি লৈছিল অহিংসাৰ অস্ত্ৰ। সন্ন্যাসী লেখীয়া এই সৰ্বত্যাগী পুৰুষজনৰ সন্মোহনী শক্তিয়ে দেশবাসীক জাগ্ৰত কৰি তুলিছিল ইংৰাজৰ বিৰুদ্ধে। সকলোৱে কেৱল তেখেতৰে নিৰ্দেশ পালন কৰিছিল। তেখেতৰ নেতৃত্বত জাগ্ৰত জনতাই কঁপাই তুলিলে ইংৰাজৰ শাসনযন্ত্ৰ। তেখেত যেন হৈ পৰিল জনতাৰ বাবে এক অতি মানৱীয় শক্তিৰ প্ৰতীক।
2: বাপুৱে পাতিলে ৰণ, নাই ধেনুকাৰ, নাই বন্দুক, নাই বাটলু গুটি, তথাপি কিন্তু দেশৰ শত্ৰু কৰিলে দেশ ক্ষতি। এনেহেন বীৰ কোনখন দেশত কেইজন বাৰু আছে, বাপুৰ জহতে আজি ভাৰতত তিৰংগ পতাকা।

গান্ধীজী হৈ পৰিছিল জনগণৰ আবেগ আৰু কল্পনাত জোকা দিয়া এক কাব্যিক প্ৰেৰণা। গান্ধীজীৰ অসম আগমনে সকলোকে উৎফুল্লিত কৰি তুলিছিল।

গান্ধীজী যেতিয়া 1921 চনত পোনপ্ৰথমে অসমলৈ আহে, তেতিয়া স্বৰ্গীয় তৰুণৰাম ফুকনৰ আগচোতালত এক বিস্ময়কৰ কাৰ্য সংঘটিত হয়। ফুকন আৰু আন আন মানুহে গান্ধীজীৰ বিদেশী বৰ্জনৰ আদৰ্শৰ নিৰ্দেশত যি বিলাতী বস্ত্ৰ দাহ পাতিলে, সি এক অভাৱনীয় ঘটনা। এই ঘটনাই অসমত গান্ধী নাম প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায় কৰিলে। সাধাৰণ লোকে ধাৰণা কৰিলে এই বস্ত্ৰদাহ যজ্ঞত অকল বিলাতী কাপোৰেই পৰা নাছিল, পাট, মুগা আদি দামী কাপোৰো পৰা হৈছিল। এফাকি গীতত এই কথাৰ স্মৰণ ৰখা হৈছে। আৰু গীত ফাঁকিত তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈ দুয়োৰো নাম উল্লেখ আছে।

0: মহাত্মা গান্ধী পিছত কেইবাবাৰো অসমলৈ আহিছিল। স্বাধীনতাৰ পূৰ্বে অসমলৈ আহোঁতে গান্ধীজীক লগ পাইছিল সুদক্ষিণা শৰ্মাই। তেখেতৰ গীত শুনি গান্ধীজীয়ে তেখেতক আশীৰ্বাদো দিছিল।
1: মই ইমান ওখ, ইমান মানুহ দেখিছোঁ, মেখেলা চাদৰ ৰিহা এখন পিন্ধাই দিছে। মই উঠি গৈছোঁ ওপৰলৈ, মানুহৰ সাগৰ দেখিছোঁ মহাত্মা গান্ধীৰ সময়ত। মই বহুত ওপৰত গাইছিলোঁ, মই সেইকেইটা পদ কেইফাকি মই গাই দিছোঁ।
2: আপুনি গাই শুনা।

0: গলা এই গীতটি গাইছিলোঁ, মানুহে কান্দিছিলে বুলি কয়। মোৰ দুটামান ভূপেন দাই তিনিটা মহাত্মা গান্ধীৰ ওপৰত লিখিছিলে। এটা লিখিছিলে দলিত ভাৰতৰ আশাৰ প্ৰতীক জয় মহাত্মা গান্ধী,
1: আৰু এটা হ'ল মহাত্মাই হাঁহিবলৈ
0: ৰাম, মহাত্মাই হাঁহিবলৈ ৰামৰ ৰহিম। এই তিনিটা ভূপেন দাই সেইখিনি সময়ত লিখিছিলে গীত।

0: বাৰ দিন পিছত চিতা ভস্ম যেতিয়া গোপীনাথ বৰদে লৈ আহিলে, তেতিয়া চিতা ভস্ম শুক্লেশ্বৰ ঘাটত দিব লাগে নহয়, সেই বালি আছিল তেতিয়া, তাত বিসৰ্জন দিবলৈ যেতিয়া লৈ গ'ল, ভূপেনদা নাছিলে, মোকে গাবলৈ দিলে, সেই চন্দন কাঠেৰে ধোৱা তেতিয়া বালি একেবাৰে উৰুৱাই সুন্দৰ বতাহ বলি আছে, একেবাৰে এটপচফলত মিলি গৈছে, মই ওপৰত গাইছিলোঁ, সেইকাৰণে হয়তো মানুহে আৰু ভাল পাইছিলে, আৰু তেতিয়া এতিয়া ইমোশ্যনত গাইছিলোঁ, সেয়ে মই জীৱনত পাহৰিব নোৱাৰা দিন মোৰ এটা মহাত্মা গান্ধী আহোঁতে, এটা তেখেতৰ মৃত্যুত।
1: মোহন দাস, করমচাঁদ গান্ধী, রাম রাজ্যর সপোন পিয়াসী কামর কবি, দুর্মুখর শুনিবা মিনতি, আকৌ এবার আহিবানে তুমি এই কথা কবলৈ।

এবারেই আহি এবারেই গোলা, আৰু তুমি ঘূৰি নাহা। প্ৰমোদ উদ্যান সাজি ৰাজঘাট, বাৰাকপুৰত জীয়াই ৰাখিছো আমি তোমাৰ মৰণ। মোহন দাস, মোহন দাস করমচাঁদ গান্ধী।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা গান্ধীজীৰ ভাষণৰ কিয় অংশ, ডক্টৰ সূৰ্যদাস ৰচিত আলেখ্য গান্ধীক চাবা যাওঁ, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ৰচিত আলেখ্য লোকসাহিত্যত গান্ধীজী, আলেখ্য গান্ধীজী আজি, আৰু সুদক্ষিণা শৰ্মাৰ জীৱনৰ দিগবাণীৰ কিয় অংশ, আৰু লগতে লক্ষ্যধৰ চৌধুৰীয়ে অকণিৰ মেল অনুষ্ঠানত গান্ধীজীৰ বিষয়ে কোৱা কিছু কথাৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।

0: গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ শিক্ষা বিভাগে শীঘ্ৰেই শিক্ষকৰ একক বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই বিষয়ে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে উমৈহতীয়া বদলীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত শিক্ষকৰ একক বদলীকৰণৰ নিৰ্দেশনা শীঘ্ৰেই প্ৰকাশ পাব। কালি সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকৰ ৰেচনেলাইজেচনৰ সময়ত কম শিক্ষক থকা বিদ্যালয়সমূহৰ বিষয়টো বিবেচনা কৰা হ'ব। উল্লেখযোগ্য যে শিক্ষা বিভাগে উমৈহতীয়া বদলীকৰণ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে একক বদলীকৰণ বন্ধ ৰাখিছিল। নিৰ্দিষ্ট এটা বিষয়ৰ এজন শিক্ষকক বদলি কৰিলে সংশ্লিষ্ট বিদ্যালয়ত খালী হ'ব পৰা পদ পূৰণৰ ক্ষেত্ৰত দেখা দিয়া জটিলতাৰ বাবে একক শিক্ষক বদলীকৰণ বন্ধ ৰখা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: ইতিমধ্যে আমি মিউচুৱেল ট্ৰেন্সফাৰ দিলো, ছিংগল ট্ৰেন্সফাৰৰ অৰ্ডাৰখিনিও সোনকালে ওলাব। গতিকে বদলীকৰণ প্ৰক্ৰিয়াটো যেতিয়া চলি থাকে তেতিয়া ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আমি বন্ধ কৰিব লগা হয়, আৰু ৰেচনেলাইজেশ্যন কৰাৰ সময়ত য'ত কম শিক্ষক আছে তাৰ সমস্যা আমি বিশেষভাৱে সেইটো আমি চাম। তাৰোপৰি এটা স্পেচিয়েল ড্ৰাইভ এটা আমাৰ চলিব যে পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এইখিনিও আমি ৰেচনেলাইজ কৰিব বিচাৰিছোঁ আৰু SOP এটা ওলাব। পষ্ট গ্ৰেজুৱেট টিচাৰ ছাবজেক্ট ৱাইজ য'ত নাই তাত আমি দিব লাগিব। এজন PGT টিচাৰে দিনটোত 4টা ক্লাছ কৰিবলগীয়া হ'ব, গতিকে 80:1 এই PTR ছাবজেক্ট ৱাইজ PTRটো মেইনটেইন কৰিলে আমি PGTৰ ক্ষেত্ৰত প্ৰত্যেক ছাবজেক্টতে প্ৰয়োজনীয় কোৰ ছাবজেক্ট গোটেইখিনিত আমি শিক্ষক দিবলৈ সক্ষম হ'ম।
1: তদুপৰি মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত নতুন পদ্ধতিৰে বিষয় অনুসৰি স্নাতকোত্তৰ শিক্ষক নিযুক্তি দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। শীঘ্ৰেই স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে নীতি নিৰ্দেশনা প্ৰকাশ পাব বুলিও তেওঁ কয়। 1:80 বিদ্যালয়ত বিষয় শিক্ষক নিযুক্তি দিয়া হ'ব, অৰ্থাৎ 1ম শ্ৰেণীত 80গৰাকী নিৰ্দিষ্ট বিষয়ৰ শিক্ষাৰ্থী থাকিলে শিক্ষাৰ্থীসকলৰ মাজত 2টা শাখা হ'ব। এই অনুসৰি এজন স্নাতকোত্তৰ শিক্ষকে দিনটোত 4টাকৈ শ্ৰেণীত পাঠদান কৰিব লাগিব বুলিও তেওঁ কয়। চৰকাৰী সেৱাসমূহ জনসাধাৰণৰ দুৱাৰদলিলৈ লৈ যোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আজিৰে পৰা 10 অক্টোবৰলৈ সেৱা সংকল্প অভিযান আৰম্ভ কৰিছে। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আদি আঁচনিৰ লগতে ভূমি পট্টা, ৰেচন কাৰ্ড, জন্ম মৃত্যু আৰু বিবাহৰ প্ৰমাণ পত্ৰ, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী আঁচনি, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ পেঞ্চন, VV ৰামজী কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী স্বনিধি, জৰীপ আৰু মানচিত্ৰ প্ৰস্তুতকৰণ, প্ৰধানমন্ত্ৰী ধন জন যোজনা, অটল পেঞ্চন যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আদি চৰকাৰী আঁচনিৰ সুবিধা, বিভিন্ন সেৱা লাভ, অভিযোগ দাখিল আদি কাৰণত জনসাধাৰণে সেৱা সংকল্প অভিযানৰ জৰিয়তে ওচৰৰ সেৱা সংকল্প শিবিৰসমূহৰ সৈতে যোগাযোগ কৰিব পাৰিব। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অন্যান্য আঁচনিসমূহৰ সুফল জনসাধাৰণে লাভ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ 202টা স্থানত এই অভিযানৰ অধীনত বিনামূলীয়া স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি আন্তৰ্জাতিক দিৱস পালন কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ অসমৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন জিলাত জ্যেষ্ঠ নাগৰিকসকলক একত্ৰিত কৰি প্ৰতিবছৰে আজিৰ দিনটো পালন কৰি অহা হৈছে। জ্যেষ্ঠজনৰ জীৱনজোৰা অভিজ্ঞতা, জ্ঞান আৰু মূল্যবোধে সমাজক সমৃদ্ধ কৰি আহিছে। নৱপ্ৰজন্মৰ মাজত জ্যেষ্ঠ নাগৰিকসকলৰ সুস্থ চিন্তাধাৰা আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ জৰিয়তে এখন অধিক মানৱীয়, সহমৰ্মী আৰু সুস্থ সমাজ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদা, নিৰাপত্তা, সামাজিক অংশগ্ৰহণ আৰু সুস্বাস্থ্য নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব। আজিৰ এই আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকলৈ শুভেচ্ছা জনাইছে। ডিফু বৈদ্যুতিক উপসংমণ্ডলীয় অভিযন্তাই জানিবলৈ দিয়া অনুসৰি নতুন 33 কিলোভল্ট ধনশিৰি ফিডাৰৰ নিৰ্মাণ কাৰ্যৰ বাবে আজিৰ পৰা 10 অক্টোবৰলৈ প্ৰতিদিনে পুৱা 5 বজাৰ পৰা 9 বজালৈ ডিফুৰ কেইবাটাও এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব। এই অঞ্চলৰ বাসিন্দাসকল

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন এ আই আৰ মোবাইল এপত নিবেদন কৰা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে অৰ্চনা মহন্তৰ কণ্ঠৰ এটি গীতেৰে। গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। অনুষ্ঠানত এইবাৰৰ শিল্পী অসীম হাজৰিকা, গীতৰ কথা কমল শৰ্মাৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

কমল শৰ্মাৰ কথাৰে আৰু জ্যোতিপ্ৰকাশ দাসৰ প্ৰযোজনাৰে অসীম হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে সতীশ দাসৰ কথাৰে বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

সতীশ দাসৰ ৰচনা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে সেয়া আছিল বিউটি শৰ্মা বৰুৱা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ডিজেন কোঁৱৰৰ কণ্ঠত স্বৰচিত এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

দ্বিজেন কোঁৱৰৰ কণ্ঠত স্বৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে পুৰুষোত্তম দাসৰ কথা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাৰে মনীষা হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

মনীষা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল পুৰুষোত্তম দাসৰ, প্ৰযোজনা আছিল অসীম হাজৰিকাৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব নাক কাণ আৰু ডিঙি ৰোগৰ বিশেষজ্ঞ ডক্টৰ জয়ন্ত কুমাৰ দাস। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বৰ্মাই। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত এতিয়া আলোচনা, সেউজ বাহনেৰে কৰা যাতায়াতৰ বাবে পথ সুৰক্ষা। ইয়াত ভাগ ল'ব ডক্টৰ সীমান্ত কলিতা আৰু আৰ্চেল আখতাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

দিনৰ 12:30 বজাত আইডিঅ'ৰ বুলনিত আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আড্ডাঘৰত আবেলিৰ বেলি আগবঢ়াব নিভাৰাণী দয়ে। পুনৰ কৈছোঁ, আগবঢ়াব নিভাৰাণী ৰয়ে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
4: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।

0: ENSS-ৰ অধীনত ব্যৱস্থা গ্ৰহণৰ বাবে ফাষ্ট্ৰেক আদালতৰ নিৰ্দেশ আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত কেইবাটাও বিশ্ব অভিলেখ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতৰ অপ্ৰতিৰোধ অগ্ৰগতি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। শিলচৰ শ্বিলং শিলিগুৰি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ 82,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু শীঘ্ৰে কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰত প্ৰকাশ কৰে। তেওঁ কয় যে বৰাকত পথ, ৰেল আৰু বিমান যোগাযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 31,000 কোটি টকা ব্যয়েৰে ৰেলপথ নিৰ্মাণ হ'ব বুলি উল্লেখ কৰাৰ লগতে লংকাৰ পৰা মইনাৰ বন্দলৈ ৰেল সংযোগ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: হাইৱে, ৰেলৱে, এয়াৰৱে তিনো মে বৰাক ভেলী কো এক বহুত আচ্ছা কমিউনিকেশন মিলনে যা ৰহা হে। বৰাক ভেলী কে লিয়ে হামাৰে চৰকাৰ ট্ৰান্সপৰ্টেশ্যন আৰু কমিউনিকেশ্যন কো ইম্প্ৰুভ কৰনে কে লিয়ে কাম কৰ ৰহা হে। শিলচৰ শ্বিলং হাইৱে নাও ইট উইল বি এক্সটেণ্ডেড আপ টু শিলিগুৰি। ইয়ে প্ৰজেক্ট মে হাম লোক 82,000 কৰোৰ ৰুপিয়া খৰচা কৰনে যা ৰহা হে। পহলা ফেজ কা টেণ্ডাৰ ভি হো চুকা হে। দুসৰা লংকা সে মৈনার বন তক হাম লোক এক রেলওয়ে লাইন বানানে কা কাম শুরু কিয়া হো। 31,000 কোটি লাগেগা। ইয়ে ভি ভারত সরকার কা আন্ডার কনসিডারেশন হে। সাথ মে দোলু কা এয়ারপোর্ট ভি ইসি সাল মে অনুমোদন আ জায়েগা।
0: উল্লেখযোগ্য যে কেন্দ্রীয় পথ পরিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে দেশৰ পথ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিবলৈ গুৱাহাটী শ্বিলং এক্সপ্ৰেছ হাইৱে কৰিডৰ নিৰ্মাণৰ অভিলাষী পদক্ষেপ লৈছে। 61,500 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। এই এক্সপ্ৰেছ হাইৱে কৰিডৰটোৰ দৈৰ্ঘ্য 630 কিলোমিটাৰ হ'ব আৰু 3টা পৰ্যায়ত প্ৰকল্প নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। প্ৰথম পৰ্যায়ত শিলিগুৰি আৰু গুৱাহাটীৰ মাজৰ 400 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ৰাজ্যৰ শিক্ষা বিভাগে শীঘ্ৰেই শিক্ষকৰ একক বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে কালি এই বিষয়ে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে উমৈহতীয়া বদলীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত শিক্ষকৰ একক বদলীকৰণৰ নিৰ্দেশনা শীঘ্ৰেই প্ৰকাশ পাব। কালি সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকৰ ৰেচনেলাইজেশ্যনৰ সময়ত কম শিক্ষক থকা বিদ্যালয়সমূহৰ বিষয়টো বিবেচনা কৰা হ'ব। উল্লেখযোগ্য যে শিক্ষা বিভাগে উমৈহতীয়া বদলীকৰণ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে একক বদলীকৰণ বন্ধ ৰাখিছিল। নিৰ্দিষ্ট এটা বিষয়ৰ এজন শিক্ষকক বদলি কৰিলে সংশ্লিষ্ট বিদ্যালয়ত খালী হ'ব পৰা পদ পূৰণৰ ক্ষেত্ৰত দেখা দিয়া জটিলতাৰ বাবে একক শিক্ষক বদলীকৰণ বন্ধ ৰখা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: ইতিমধ্যে আমি মিউচুৱেল ট্ৰান্সফাৰ দিলো, ছিংগল ট্ৰান্সফাৰৰ অৰ্ডাৰখিনিও সোনকালে ওলাব। গতিকে বদলীকৰণ প্ৰক্ৰিয়াটো যেতিয়া চলি থাকে তেতিয়া ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো আমি বন্ধ কৰিব লগা হয় আৰু ৰেচনেলাইজেশ্যন কৰাৰ সময়ত য'ত কম শিক্ষক আছে তাৰ সমস্যা আমি বিশেষভাৱে সেইটো আমি চাম। তাৰোপৰি এটা স্পেচিয়েল ড্ৰাইভ এটা আমাৰ চলিব যে পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এইখিনিও আমি ৰেচনেলাইজ কৰিব বিচাৰিছোঁ আৰু SOP এটা ওলাব। পষ্ট গ্ৰেজুৱেট টিচাৰ ছাবজেক্ট ৱাইজ য'ত নাই তাত আমি দিব লাগিব। এজন PGT টিচাৰে দিনটোত 4টা ক্লাছ কৰিবলগীয়া হ'ব। গতিকে 80:1 এই PTR ছাবজেক্ট ৱাইজ PTRটো মেইনটেইন কৰিলে আমি PGTৰ ক্ষেত্ৰত প্ৰত্যেক ছাবজেক্টতে প্ৰয়োজনীয় কোৰ ছাবজেক্ট গোটেইখিনিত আমি শিক্ষক দিবলৈ সক্ষম হ'ম।
0: তদুপৰি মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত নতুন পদ্ধতিৰে বিষয় অনুসৰি স্নাতকোত্তৰ শিক্ষক নিযুক্তি দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। শীঘ্ৰে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে নীতি নিৰ্দেশনা প্ৰকাশ পাব বুলিও তেওঁ কয়। 1:80 বিদ্যালয়ত বিষয় শিক্ষক নিযুক্তি দিয়া হ'ব, অৰ্থাৎ 1-শ্ৰেণীত 80গৰাকী নিৰ্দিষ্ট বিষয়ৰ শিক্ষাৰ্থী থাকিলে শিক্ষাৰ্থীসকলৰ মাজত 2টা শাখা হ'ব। এই অনুসৰি এজন স্নাতকোত্তৰ শিক্ষকে দিনটোত 4টাকৈ শ্ৰেণীত পাঠদান কৰিব লাগিব বুলি তেওঁ কয়। আনহাতে শিক্ষা বিভাগে 2,500খন বিদ্যালয় চৌহদত দেৱাল নিৰ্মাণৰ লক্ষ্য লৈছে। VBG ৰামজী আঁচনিৰ অধীনত শিক্ষানুষ্ঠানসমূহৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি ড০ পেগুৱে জানিবলৈ দিয়ে। তেওঁ কয় যে ৰাজ্যৰ 26,000 গাঁৱত প্ৰায় 45,000 বিদ্যালয় আছে। এই বিদ্যালয় চৌহদসমূহত দেৱাল নিৰ্মাণৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইপিনে বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পাছত কোনো লোক বিদ্যালয় চৌহদত প্ৰৱেশ কৰিব নোৱাৰাকৈ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰা বুলি শেহতীয়াকৈ প্ৰকাশিত বাতৰিৰ সত্যতা শিক্ষামন্ত্ৰীগৰাকীয়ে অস্বীকাৰ কৰে। অসম আৰু পাঞ্জাবৰ মাজত সাংস্কৃতিক বিনিময়ৰ মাধ্যমেৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰাৰ বাবে

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 82,000 কোটি টকা ব্যয় সাপেক্ষে শিলচৰ শ্বিলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সিদ্ধান্ত, ৰাজ্যৰ শিক্ষা বিভাগৰ শীঘ্ৰে শিক্ষকৰ একক বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ, অসম আৰু পাঞ্জাৱৰ মাজত সাংস্কৃতিক বিনিময়ৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ মাজত চুক্তি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ জবানবন্দী প্ৰচাৰ কৰা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে

0: ৰাজ্যৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছে। কালি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক মীনাক্ষী গোৱেলকে ধৰি শৈক্ষিক ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰীয়ে চণ্ডীগড়ত এই চুক্তিত স্বাক্ষৰ কৰে। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক ৱাই পি বৰ্মাই চুক্তিখনত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে পাৰস্পৰিক সহযোগিতাৰে গৱেষণা তথা বিদ্যায়তনিক কাৰ্যসূচী ৰূপায়ণ কৰিব। এনে কাৰ্যসূচীসমূহ পাঞ্জাৱ বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সলনা সলনিকৈ অনুষ্ঠিত হ'ব। তদুপৰি গ্ৰন্থ প্ৰকাশ আৰু পাণ্ডুলিপি সম্পাদনাৰ প্ৰকল্পও যুটীয়াভাৱে ৰূপায়ণ কৰা হ'ব বুলি কলাক্ষেত্ৰ সমাজৰ সচিবগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। আনহাতে শংকৰী সাহিত্য, ভক্তি পৰম্পৰা আৰু সাঁচিপতীয়া পুথিৰ নথিভুক্তি তথা সংৰক্ষণৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে। চুক্তিৰ আধাৰত অসমৰ পৰা গৈ সত্ৰীয়া শিল্পীয়ে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ আগ্ৰহী শিক্ষাৰ্থীক অংকীয়া ভাওনা, বৰগীত, মুখাশিল্প, সত্ৰীয়া নৃত্য আদিৰ প্ৰশিক্ষণ প্ৰদান কৰিব। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ উদ্যোগত প্ৰতিবছৰে দুদিনীয়াকৈ অসমীয়া পাঞ্জাৱী সাংস্কৃতিক উৎসৱৰ আয়োজন কৰা হ'ব বুলিও সচিবগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰি ৰাজ্য দুখনৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত শৈক্ষিক বিনিময়ৰ ব্যৱস্থাও চুক্তিখনত ৰখা হৈছে বুলি সচিবগৰাকীয়ে উল্লেখ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া তন্ময় ফুকনে চতুৰ্থটো দিনৰ বাবে অভিযুক্ত পক্ষৰ জেৰাৰ বাবে আদালতত উপস্থিত হ'ব। কালি এই গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে বাকীসকল অভিযুক্তৰ অধিবক্তাই ফুকনক জেৰা কৰিব নোৱাৰিলে। আজি দিনৰ 10:30 বজাত ফুকনক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই আজি আৰম্ভণিতে তেওঁক জেৰা কৰিব। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতে সাক্ষীৰ জবানবন্দী প্ৰচাৰ কৰা সামাজিক মাধ্যম আধাৰিত সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ লগতে দুটা সংবাদ মাধ্যমত এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈ সকিয়নি দিছে। ইয়াৰ আগেয়ে ফাৰ্ষ্ট ট্ৰেক আদালতে দুটা এনেধৰণৰ সংবাদ প্ৰতিষ্ঠানক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 183 ধাৰাৰ অধীনত জবানবন্দী প্ৰচাৰ কৰা ঘটনাৰ অপৰাধ অনুসন্ধান শাখাক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। কালি অপৰাধ অনুসন্ধান শাখাই প্ৰতিবেদন দাখিল কৰাৰ পাছতে সাক্ষীৰ জবানবন্দী প্ৰচাৰ কৰা কাৰ্যক কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাম্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে 2017-18 বিত্তীয় বৰ্ষত ঘোষণা কৰা খেলো ইণ্ডিয়া কাৰ্যসূচীয়ে অসমৰ ক্ৰীড়া ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকা সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ খেলো ইণ্ডিয়া কাৰ্যসূচীয়ে অসমত ক্ৰীড়াৰ এটা বিশেষ পৰিৱেশ গঢ়ি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ খেলো ইণ্ডিয়া কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে প্ৰধান ভূমিকা গ্ৰহণ কৰাৰ লগতে এটা ক্ৰীড়া পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো বৰঙণি আগবঢ়াইছে। এই কাৰ্যসূচীৰ অংশ হিচাপে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2020ৰ তৃতীয় সংস্কৰণ সৰুহজাইত পূৰ্বৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ৰাজ্যখনে মুঠ 20টা ইভেণ্টত অংশগ্ৰহণ কৰা 6,500 খেলুৱৈক আদৰাৰ লগতে ক্ৰীড়াৰ সুবিধা প্ৰদান কৰে। একেদৰে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াৰ 2023ৰ চতুৰ্থ সংস্কৰণো গুৱাহাটী আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত হয়। এই ক্ৰীড়াত অষ্টলক্ষ্মী শীৰ্ষক শুভংকৰ মুকলি কৰাৰ লগতে 200খন বিশ্ববিদ্যালয়ৰ 4,500 খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
0: আজি অসম আৰক্ষী দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে এটা বিশেষ বাৰ্তাযোগে অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। জনহিত জনসেৱাৰ্থে সংকল্পৰে আইন শৃংখলা ৰক্ষাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে অসম আৰক্ষীৰ বিষয়া তথা জোৱানসকলে নিষ্ঠা, সাহস আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰি অহা বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দেশ তথা ৰাজ্যৰ শান্তি, নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ বীৰ শ্বহীদসকললৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীক সাহস, সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ উজ্জ্বল প্ৰতীক বুলি অভিহিত কৰি ডঃ শৰ্মাই এই গৌৰৱময় যাত্ৰা আগলৈ অধিক শক্তিশালী তথা জনসেৱাৰ প্ৰতি আৰক্ষীৰ অংগীকাৰ অধিক সুদৃঢ় হোৱাৰ কামনা কৰিছে।

0: ভাৰতে এদিনীয়া ক্ৰিকেটত নিজৰ সৰ্বাধিক ৰাণ অনুসৰণৰ নতুন অভিলেখ ৰচি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাত 2-0 অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে আলহী দলটোক 8 উইকেটত পৰাজিত কৰি শৃংখলা দখল কৰাটো সুনিশ্চিত কৰে। খেলখনত ভাৰতৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি ৱেষ্ট ইণ্ডিজে জন কেম্বেল, শ্বাই হোপ আৰু আমিৰ জাংগুৰ শতকৰ সহায়ত 7 উইকেটত 405 ৰাণ সংগ্ৰহ কৰে। এয়া দলটোৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণ। প্ৰত্যুত্তৰত ভাৰতেও চমকপ্ৰদ প্ৰদৰ্শনেৰে 43 অভাৰ আৰু 3টা বলত মাত্ৰ 2টা উইকেট হেৰুৱাই এই বিশাল লক্ষ্য অতিক্ৰম কৰে। অধিনায়ক শুভমন গিলে 133 বলত 223 ৰাণ কৰি আউট নোহোৱাকৈ থকাৰ বিপৰীতে ৰোহিত শৰ্মাই 75 বলত 101 ৰাণ কৰে। দুয়োগৰাকী প্ৰাৰম্ভিক বেটাৰে প্ৰথমে উইকেটত 255 ৰাণ যোগ কৰি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। ইপিনে শুভমন গিলে মাত্ৰ 117 বলত 2 শতক সংগ্ৰহ কৰি এদিনীয়া ক্ৰিকেটৰ দ্ৰুততম 2 শতকৰ বিশ্ব অভিলেখ অৰ্জন কৰাৰ লগতে ৰাণ অনুসৰণৰ ক্ষেত্ৰত 1টা ইনিংছত সৰ্বাধিক ৰাণ কৰা ভাৰতীয় খেলুৱৈত পৰিণত হয়। গিল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰূপেও নিৰ্বাচিত হয়। একেখন খেলতে ৰোহিত শৰ্মাই বিশ্বৰ দ্বিতীয় দ্ৰুততম বেটাৰৰূপে 12,000 ৰাণ সম্পূৰ্ণ কৰে। থিৰুৱনন্তপুৰমত হোৱা প্ৰথমখন খেলতো ভাৰত 8 উইকেটত জয়ী হৈছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: শিলিগুৰি, গুৱাহাটী, শ্বিলঙক লৈ মুখ্যমন্ত্ৰীৰ পৰিকল্পনা, শিক্ষকৰ বদলীকৰণক লৈ শিক্ষামন্ত্ৰীৰ বিশেষ ঘোষণা, ইতিহাসগুৰি এছিয়ান গেমছৰ ফাইনেলত অসম গণ্যা লাভলীনাৰ প্ৰৱেশ, গুৱাহাটীত ভাৰত ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট খেলকে ধৰি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ কৰা বিভিন্ন ঘোষণাক আজি কাকতসমূহে বিশেষ গুৰুত্ব দিছে। ইয়াৰ উত্তৰ পূৰ্বাঞ্চলক উত্তৰ প্ৰদেশৰ সৈতে সংযোগ তথা 61,500 কোটি টকাৰে শিলিগুৰি, গুৱাহাটী, শ্বিলঙক লৈ সোণালী চতুৰ্ভুজৰ ঘোষণাক নিয়মীয়া বাৰ্তা, অসমীয়া খবৰকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম গণ্যা তথা ভাৰতৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই এছিয়ান গেমছৰ ফাইনেলত ক্ৰমাগত দ্বিতীয়বাৰলৈ প্ৰৱেশ কৰি ইতিহাস ৰচাৰ বাতৰিকো আজি কাকতসমূহে প্ৰাধান্য দিছে। আমাৰ সমকাকতে বাতৰিটো ইতিহাস ৰচি স্বৰ্ণৰ দৌৰত লাভলীনা, অসমীয়া প্ৰতিদিন কাকতে নিজৰ জন্মদিনতেই স্বৰ্ণ পদকৰ যুঁজত নামিব লাভলীনা, আৰু দৈনিক অগ্ৰদূত কাকতে স্বৰ্ণজয় দুৱাৰদলিত অসম কল্যাণ লাভলীনা শিৰোনামেৰে প্ৰকাশ কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া খেলৰ বাতৰিও আজিৰ কাকতসমূহত বিশেষ গুৰুত্ব লাভ কৰিছে। কালি শৃংখলাৰ দ্বিতীয়খন খেলৰ এই বাতৰি দৈনিক অসম কাকতে ৰোহিত গিলৰ বেটিং বিক্ৰমত ধলিচাত ৱেষ্ট ইণ্ডিজ শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতেও খেলখনৰ আলোচিত প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে ৰাণৰ বৰষুণ বৰ্ষাপাৰাত
0: 82,000 কোটি টকা ব্যয় সাপেক্ষে শিলচৰ শ্বিলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সিদ্ধান্ত, ৰাজ্যৰ শিক্ষা বিভাগৰ শীঘ্ৰেই শিক্ষকৰ একক বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ, অসম আৰু পঞ্জাৱৰ মাজত সাংস্কৃতিক বিনিময়ৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমাজ আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ৰ মাজত চুক্তি, আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত কেইবাটাও বিশ্ব অভিলেখ, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাৰতৰ অপ্ৰতিৰোধ অগ্ৰগতি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি আগবঢ়াইছো ওদালগুৰি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে ওদালগুৰিৰ আমাৰ সংবাদদাতা নাৰায়ণ ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 বছৰীয়া জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ আন জিলাৰ লগতে BTCৰ ওদালগুৰি জিলাতো সেৱা সংকল্প অভিযান নামেৰে এলানি কাৰ্যসূচী অব্যাহত আছে। এই বিষয়ে বিতংকৈ কৈছে আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই।
3: এই অভিযানৰ অংশ হিচাপে 25 ছেপ্টেম্বৰত ওদালগুৰি জিলাৰ টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কলাইগাঁও, ভকতপাৰা, টংলা আৰু পানেৰীত বাতৰ নাট পৰিৱেশন কৰা হয়। নৰেন্দ্ৰ মোদীৰ জীৱন ভিত্তিত ৰচিত নাটকখনৰ পৰিচালনা চিৰঞ্জীৱ ওজাৰ। কলাগাঁও চহৰৰ থানা চকত বাতৰ নাট উদ্বোধন কৰে টংলা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকাই। জিলাখনৰ অংগনবাড়ী কেন্দ্ৰসমূহতো সেৱা সংকল্প অভিযানৰ বিভিন্ন কাৰ্যসূচী চলি আছে। আনহাতে ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত মিছন অভিযানৰ অধীনত দেশব্যাপী সচেতনতামূলক আৰু পৰিচ্ছন্নতা প্ৰচাৰ অভিযানৰ জৰিয়তে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণৰ যোগেদি পৰিষ্কাৰ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে অব্যাহত ৰখা স্বচ্ছতা ই সেৱা 2026 কৰ্মসূচী জিলাখনৰ

0: ভিচিডিচিকে ধৰি আন আন ভিচিডিচি সমিতিসমূহেও এই অভিযান অব্যাহত ৰাখিছে।
1: ওদালগুৰি জিলাৰ কৰ্কট ৰোগীসকলৰ চিকিৎসাৰ সুবিধাৰ্থে ওদালগুৰি অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা এটা ডে কেয়াৰ কেন্সাৰ কেন্দ্ৰ মুকলি কৰাৰ লগতে বডোফা ইউ এন ব্ৰহ্মৰ এটি প্ৰতিমূৰ্তি 25 ছেপ্টেম্বৰত উন্মোচন কৰা হয়। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: ওদালগুৰি জিলাৰ কৰ্কট ৰোগীসকলৰ চিকিৎসাৰ সুবিধাৰ্থে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ওদালগুৰি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ডে কেয়াৰ কেন্সাৰ কেন্দ্ৰটি বিটিচি চৰকাৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যকৰী সদস্য দেৰহাছাত বসুমতীৰে উন্মোচন কৰে। ইয়াৰ পূৰ্বে চিকিৎসালয় চৌহদত নিৰ্মাণ কৰি উলিওৱা বড়ো জনগোষ্ঠীৰ জাতীয় নায়ক বডোফা ভূপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিটোও উন্মোচন কৰা হয়। বিটিচি চৰকাৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যকৰী সদস্য দেৰহাছাত বসুমতাৰীয়ে বিটিচি চৰকাৰৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী, বিটিচি বিধানসভাৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰে। এই অনুষ্ঠানত বিটিচি চৰকাৰৰ মনোনীত এম চি এল এ ৰতন চন্দ্ৰ ৰাভা, বিটিচি চৰকাৰৰ সচিব ভাস্কৰ জ্যোতি মান্তাৰ লগতে ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাক্তৰ এন বিনয় সিংহ সহিতে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। লগতে জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালকৰ নতুন কাৰ্যালয় আধাৰশিলাও স্থাপন কৰে। আনহাতে কাৰ্যকৰী সদস্য দেৰহাছাত বসুমতাৰীৰ সভাপতিত্বত আৰু উপমুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ এখন পৰ্যালোচনা সভাও অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে স্বাস্থ্য বিভাগৰ বিভিন্ন অভাৱ অভিযোগ বিটিচি চৰকাৰৰ তৰফৰ পৰা অতি শীঘ্ৰে পূৰণ কৰাৰো আশ্বাস প্ৰদান কৰে।
1: ওদালগুৰি জিলাৰ ডিমাকুচি আঞ্চলিক এপছু আৰু ডিমাকুচি আঞ্চলিক ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত 29 ছেপ্টেম্বৰৰ পৰা ডিমাকুচিত 29 সংখ্যক বড়োলেণ্ড গেলেণ্টছ গ'ল্ড ফুটবল কাপ টুৰ্ণামেণ্ট আৰম্ভ হৈছে। উদ্বোধনী খেলত ওদালগুৰি ডি ই এফে অগ্ৰগতি লাভ কৰিছে। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
0: বড়োলেণ্ডৰ বীৰ শ্বহীদসকলক সোঁৱৰাৰ উপৰি বিটিচি অঞ্চলৰ নৱপ্ৰজন্মৰ মাজত ফুটবল খেলৰ জনপ্ৰিয়তা বৃদ্ধিৰ লক্ষ্যৰে ডিমাকুচি আঞ্চলিক এপছু আৰু ডিমাকুচি আঞ্চলিক ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত 29 ছেপ্টেম্বৰৰ পৰা ডিমাকুচিত 29 সংখ্যক বড়োলেণ্ড গেলেণ্টছ গ'ল্ড কাপ ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছে। ডিমাকুচিৰ জেমছ বেংগা খেলপথাৰত আয়োজিত টুৰ্ণামেণ্টৰ উদ্বোধনী মেচখনত ওদালগুৰিৰ ডি ই এফ ক্লাবে মিজোৰামৰ 3 বাৰ্ডাৰ্ছ এফ চিক 6-1 গ'লত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। এপছুৰ সভাপতি খৰমদাও ৱাৰীয়ে উদ্বোধন কৰা মেচখনত আৰম্ভণিৰ পৰা আধিপত্য বিস্তাৰ কৰা ওদালগুৰি ডি ই এফৰ হৈ ৰিউচ দৈমাৰীয়ে হেট্ৰিক কৰাৰ লগতে সাজন চাংমা, ইৰাক খাকলাৰী আৰু দিদুমচা বসুমতাৰীয়ে এটাকৈ গ'ল দিয়ে। আনহাতে মিজোৰাম দলৰ অংকিতে এগ'ল পৰিশোধ কৰে। মুঠ 12টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা 13 অক্টোবৰত সামৰণি পৰিব।
1: শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ওদালগুৰি জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল ওদালগুৰিৰ সংবাদদাতা নাৰায়ণ ডেকা। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু। আপোনাৰ ভাল লগা গীতটি শুনাবৰ বাবে আমালৈ এই দুটি নম্বৰত ফোন কৰিব পাৰে 9435405223 আৰু 03612661876। আদৰৰ শ্ৰোতা, আমি অপেক্ষা কৰিছোঁ আপোনাৰ ফোন কলটিলৈ। এইখিনিতে আপোনালোকক জনাব খুজিছোঁ, আজি আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অস্মিতা ভাগৱতী আৰু দেৱাশীষ ৰাজকুমাৰ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত আপোনালোকৰ সৈতে মই অনামিকা বৰদলে বৰুৱা। আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ দুৰ্গাময়ী বৰাৰ কণ্ঠৰ মোৰ ভাল লগা এই গীতটিৰে।

আমালৈ ফোন আহিছে, আমি প্ৰথম ফোনটি লৈ লৈছোঁ। হেল্ল' হেল্ল' হেল্ল'

0: হেল্ল
1: হয় বাইদেউ, মই ধেমাজি নগাঁওখনৰ পৰা ক'লো, অংকুৰ শৰ্মাই।
0: অংকুৰ শৰ্মা, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। কেনে আছে আপুনি, ভালে আছে?
1: বাইদেউ ভালে আছোঁ।
0: হয়, আপুনি কোন কি গীত শুনিব, কাৰ গীত?
1: আজি বাইদেউ জুবিন গাৰ্গৰ কণ্ঠত মই মুগ্ধ হিয়ামুৰ গীতটি শুনিব বিচাৰোঁ।
0: মুগ্ধ হিয়ামুৰ, আৰু বাকী কওকচোন।
1: আপুনি, আমাৰ এটা পৰিয়াল আছে, অনাথ মৰমাকলোৱা পৰিয়াল।
0: হয়, আপুনি কওকচোন, হ'ব বাৰু, আমি শুনিম শুনিম বাৰু। আপুনি
1: গুৱাহাটীলৈ গৈছিলোঁ?
0: হয়,
1: তাতে আমি আমাৰ
0: অনাতাৰ কেন্দ্ৰলৈ আহিছিলে।
1: সুদীপ্ত শৰ্মা ভৰালী, শৰ্মা, আৰ কে দাস, কৰবী হাজৰিকা বৰ
0: লগ পাইছিলে। হয় হয় হয় হয়। বাৰু এতিয়া আপুনি কিহত ব্যস্ত হৈ আছে? আপুনি কিহত ব্যস্ত হৈ আছে
1: এতিয়া? মই আমাৰ ঘৰতে হৰিহৰ মিল আছে,
0: হয়,
1: মই তাতে ব্যস্ত।
0: বাৰু বাৰু, ভাল লাগিল আমালৈ ফোন কৰাৰ বাবে। আপোনাৰ ভাল লগা গীতটি আমি শুনাইছো, জুবিন গাৰ্গৰ কণ্ঠ।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। আমি আৰু এটি ফোন লৈছোঁ। হেল্ল' হেল্ল' হয় নমস্কাৰ, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে? হাতগাঁৱৰ পৰা কৈছে। আজি কোনটো গান শুনিব বিচাৰিব আপুনি? আপুনিও জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিব বিচাৰিছে। কি কৰি আছে বাৰু? আমি বিচাৰি আছো বাৰু গীতটি, আপুনি কি কৰি আছে?
1: মই ঘৰৰ গৃহিণী হয়, তাৰ উপৰি মই তাৰমানে টিউচন পঢ়াওঁ আৰু।
0: অ' আপুনি টিউচন কৰে, কোন শ্ৰেণীলৈকে?
1: আৰু আমাৰ টিউচন চেণ্টাৰ এটা খুলিছোঁ আমি, তাত ল'ৰা ছোৱালীক আমি এনেই পঢ়াওঁ, পইচা নলওঁ আৰু।
0: অ' বৰ ভাল কাম কৰিছে এইটো, আপুনি হাতগাঁৱতে কৰিছে।
1: হয় হয়।
0: আৰু ঘৰত কোন কোন আছে আপোনাৰ?
1: মোৰ ঘৰত হাজবেণ্ড আৰু মাইনা এজনী, আমি তিনিজনে মানুহ।
0: হয়, আপোনালোক দুয়োগৰাকী হয় হয়। বাৰু ভাল লাগিল আপোনাৰ লগত কথা পাতি, মাজে মাজে কৰিব। আমি গীতটি পাইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ, আপোনাৰ ভাল লগা গীতটি শুনাইছোঁ।
1: ধন্যবাদ।

0: আমালৈ আন এটি ফোন আহিছে। হেল্ল'
1: নমস্কাৰ,
0: ক'ৰ পৰা ক'লে আপুনি, কোনে ক'লে? দিনেশ শৰ্মা নহয়, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা। কওকচোন, আপুনি কাৰ গান শুনিব বিচাৰিব আজি? খগেন মহন্তৰ যিকোনো এটি গীত। এতিয়া কিহত কিহত ব্যস্ত হৈ আছে, আপোনাৰ খবৰ কেনেকুৱা? অঁ, চিকিউৰিটি গাৰ্ড কৰিছে, হয়, আপুনি কৈছিলে, মই পাহৰিছোঁ, বাছ ষ্টেণ্ডত আছে। অঁ, আপোনাৰ নাইট ডিউটি আছিলে, আপোনালোকৰ শ্বিফটিং? হয় হয়, সদায় ৰাতি থাকে নে দিনতো থাকে? হয়
1: হয়,
0: কি কৈছে? আপুনি সুন্দৰকে এটা পাৰ্টি দিবলগীয়া অৱস্থা হৈছেগে, এশবাৰ হ'লে আমাক আহি পেলাই ধুনীয়াকে এটি পাৰ্টি দিব, আৰু আপোনাৰ কাৰণে আমিও আপোনাক মিঠাই খুৱাম, চাহ মিঠাই আহিব। ভাল লাগিল, আপুনি আমাৰ লগত জড়িত হৈ আছে সদায়, ভালে থাকক। বাৰু, নাইট ডিউটি কৰিছে, এতিয়া গৈ শুবগে চাগে। বাৰু, এতিয়া গানটো শুনক তেতিয়াহ'লে, আপোনাৰ ভাল লগা গানটো। আমি খগেন মহন্তৰ আপোনাৰ ভাল লগা যিকোনো এটি গীত শুনাব কৈছে, আমি শুনাবলৈ চেষ্টা কৰিছোঁ। হয় হয়, ধন্যবাদ।

0: খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। আমি আন এটি ফোন কল লৈছোঁ। হেল্ল'
1: হেল্ল'
0: নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছিলে, কোনে কৈছিলে?
1: মই বজালী জিলাৰ বৰগুণনী গাঁৱৰ পৰা খনিন দত্ত কৈছোঁ বাইদেউ।
0: খনিন দত্ত ডাঙৰীয়া ভালে আছেনে?
1: আজি মই কিশোৰ কুমাৰে কণ্ঠ নিগৰুৱা আন্ধাৰ।

0: চিনেমাখনৰ ৰোতে ৰোতে হাচমাচি কৰি গীতটো নিব খুজিছোঁ।
1: বাৰু বাৰু আমি চাইছোঁ, বাকী আপোনাৰ কথা কওক, কি কৰি আছে, কেনে খবৰ?
0: মই সেইটো এনে বাকী বিশেষ অসুবিধা নোহোৱা কৰি আছোঁ আৰু, মইতো চকুতে দেখা নাপাওঁ।
1: অঁ হয় হয় হয়,
0: ৰাতিপুৱা 8:30 বজাৰ পৰা মোবাইলটো লৈ আপোনালোকৰ অনুষ্ঠান শুনিয়ে আছোঁ আৰু, সৰু মোবাইল এটাত শুনি থাকোঁ।
1: হয় হয়, আমাৰ অনুষ্ঠান
0: সময়খিনি বন্ধ না শুনিবলৈ নাপাওঁ। ল'ৰাটোৰ মেট্ৰিক পৰীক্ষা আহিব, এই 6 মাহিলী পৰীক্ষা চলি আছে, তাক পঢ়াৰ সুবিধা দিয়াৰ কাৰণে ৰাতিপুৱা
1: ৰেডিঅ'টো নচলায় আৰু,
0: মোবাইল নচলাওঁ।
1: হয়, ভালেই কৰিছে, তেওঁলোককো আমি চাব লাগিব নহয় জানো।
0: মোবাইলটো চলে আহি,
1: হয়, তেওঁলোকক আমি ল'ৰা ছোৱালীখিনিকো সুবিধা দিব লাগিব পঢ়া শুনাৰ বাবে।
0: অঁ দিব লাগিব,
1: হয়, এতিয়া চাগে পৰীক্ষা চলি আছে।
0: অঁ পৰীক্ষা চলি আছে, আজি শেষ হ'ব, আজি ইংলিছ আছে।
1: হয়, কোন ক্লাছত পঢ়ে আপোনাৰ ল'ৰা?
0: ক্লাছ 10 মানত এইবাৰ।
1: অঁ ক্লাছ 10ত পঢ়ে, 10 মান শ্ৰেণী।
0: এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা দিব।
1: হয়, ভাল বাৰু দাদা। আপুনি
0: গানটো তিনিজনমান শ্ৰোতাৰ নাম ল'ব খুজিছিলোঁ।
1: কওকচোন বাৰু।
0: মাধৱী নাথ, ৰূপালী কলিতা আৰু মাইনা দাসলৈ মই উপহাৰ হিচাপে আগবঢ়াইছোঁ, আৰু লগতে আপোনালোকৰ কৰ্মচাৰীসমূহ কৰ্মবৃন্দলৈ।
1: ভাল বাৰু, আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই আপোনাৰ ভাল লগা গীতটি শুনাই দিছোঁ, আন্ধা কানুন ছবিৰ কিশোৰ কুমাৰৰ কণ্ঠ।
0: হয়, ঠিক আছে।

0: আমালৈ আৰু এটি ফোন আহিছে, আমি এই ফোনটো লৈ লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ। হয় নমস্কাৰ, ক'ৰ পৰা কৈছিলে আপুনি? অঁ মইনা কলিতা বাইদেউ, আপুনি ভালে আছেনে? হয় হয়, আপুনি কাৰ গান শুনিব বিচাৰিব আজি? শুনা নাই? হয় হয়, বহুদিনৰ মূৰত আপোনাৰ লগতে আমিও শুনিম বাৰু। আমি বাৰু বজাই থাকোঁ মাজে মাজে। যি কি নহওক, আপুনি অনুৰোধ কৰিছে, বাকী আপোনাৰ ভাল নহয় জানো? এতিয়া কি কামত ব্যস্ত হৈ আছে? হয় বাৰু, ভাল লাগিল আপুনি ফোন কৰিলে, আমালৈ ফোন কৰি থাকিব। আপোনাৰ অনুৰোধৰ এই গীতটি আমি শুনাবলৈ লৈছোঁ।
1: হয় বাইদেউ,
0: ধন্যবাদ।

0: দীপেন বৰুৱা কণ্ঠত অভিযান ছবিৰ গীতটি শুনিলে। আজিৰ অনুষ্ঠানৰ শেষ ফোনটি লৈছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হেল্ল'
1: হয়,
0: আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে?
1: মই ধেমাজিৰ পৰা কৈছোঁ, হেৰি প্ৰদীপ শৰ্মাই।
0: হয়, আজি কোনটো গান শুনিব বিচাৰিব?
1: মই ভূপেন হাজৰিকাৰ এই তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি এই গানটো শুনিম।
0: তোমাৰ উশাহ কহুৱা কোমল,
1: হয়
0: হয়, শেৱালি ফুলৰ হাঁহি। শৰৎ আহিলেই নহয় জানো? শৰৎ আহিলে বোলো,
1: শৰৎ আহিলে সেইকাৰণে
0: কহুৱা ফুললে। হয় হয়, আমি বিচাৰিছোঁ বাৰু গীতটি, চাইছোঁ। বাকী আপুনি কি কামত ব্যস্ত হৈ আছে? আমাৰ হাতত সময় বিশেষ নাই। হয় হয় হয়, বাৰু আমি গীতটি বিচাৰি আছোঁ। আৰু কওকচোন, আপোনাৰ ঘৰত কোন কোন আছে এতিয়া?
1: আমাৰ ঘৰত ল'ৰা, মোৰ ল'ৰা এটা, ছোৱালী এজনী,
0: হয় সময় খুব কম, আমি গীতটি বিচাৰি পোৱা নাই। আপোনাক যিকোনো এটি গীত শুনাই দিওঁ নেকি? ভূপেন হাজৰিকা শৰতৰে গীত এটি শুনাই দিওঁ, ভাল পাব নেকি?
1: হ'ব
0: হ'ব দিয়ক, তেতিয়াহ'লে ধন্যবাদ। ভূপেন হাজৰিকাৰ কণ্ঠৰ আপুনি ভাল পোৱা আৰু যি কি নহওক ভাল পাব গীতটি শুনাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ আপোনালে, হয় ফোন কৰিব আমালৈ।
1: হ'ব,
0: হয়। ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনাই আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ পৰা মই অনামিকা বৰদলৈ বৰুৱাই বিদায় ল'ব খুজিছোঁ। আজি মোক সহায় কৰিলে অস্মিতা ভাগৱতীয়ে।
2: এই শৰতৰ শেৱালিৰ কোমল নিয়ৰ গাত সানি শৰালি যাক উৰিছে মুক্ত মুক্তভাৱে উন্মুক্ত আকাশত, গীতি কবিয়ে সেয়ে চিঞৰি উঠিছে শৰতৰ সৰাপাত কিয় বুটলিম, ৰিক্ত ৰিক্ত মন কিয় আদৰিম, বন্ধ বন্ধ সীমা কিমান সহিম।

লাইভ ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰা হৈছে মাটিৰ গান। প্ৰথমে শুনাবলৈ লোৱা হৈছে লাল হৈমিং লিয়ানা পুলামটেৰ কণ্ঠৰীতি মেজু মাৰ গীত।

নবদ্বীপ বৰণনৰ কণ্ঠৰ মণিপুৰী গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ উদয় বৰ্মনৰ কণ্ঠৰ এটি ডিমাচা গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনক এটি কাৰ্বি গীত, আন্দাৰাম কাথাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ।

যোগেন বৰদলৈ আৰু সংগীতবৃন্দৰ কণ্ঠত তিৱা গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: जिससे दुश्मन पर किए जा रहे जवाबी फायर की गति धीमी न पड़े। मेजर शर्मा एक जगह मैगजीन में गोलियां भर ही रहे थे कि दुश्मन का एक बम उनके बगल में पड़े एम्यूनिशन के भंडार पर आ गिरा। और इस धमाके से इस योद्धा ने वीर गति पाई। लगभग 6 घंटे तक हमारे 100 सैनिकों ने 700 की संख्या वाले दुश्मन को रोके रखा। और बच्चों, उन्होंने श्रीनगर हवाई अड्डे को दुश्मन के हाथों में पड़ने से बचा लिया। मेजर शर्मा अंतिम सांस तक अपने जवानों का नेतृत्व करते रहे और इस तरह उन्होंने उत्कृष्ट वीरता का उदाहरण प्रस्तुत किया। मेजर सोमनाथ शर्मा परमवीर चक्र पाने वाले पहले व्यक्ति थे। उन्हें मरणोपरांत ये चक्र दिया गया था।
1: मेघा, मेघा, क्या हुआ? तुम्हारी आंखों में आंसू?
0: मेघा, इस कहानी को सुनकर आंसू नहीं, जोश आना चाहिए। अपने देश के लिए कुछ करने का जोश। क्यों बच्चों?
2: यस सर, शाबाश।
1: हाँ तो बच्चों, ये थी मेजर सोमनाथ शर्मा की वीरता और बलिदान की कहानी। ऐसी और भी कई कहानियां हैं जिनके बारे में हम चर्चा करते रहेंगे।
0: नंदिनी जी,
1: जी
0: मैं आपका और खासतौर से इन बच्चों का धन्यवाद करना चाहूंगा। इसलिए नहीं कि आपने मुझे यहाँ बुलाया और ध्यान से सुना, बल्कि इसलिए कि इन बच्चों ने इस विषय पर जानकारी प्राप्त करने की इच्छा जाहिर की।
1: जी,
0: इन बच्चों से मिलकर मुझे विश्वास हो गया कि ये वीरों की कक्षा है और इनमें भी कहीं ना कहीं कोई परम वीर छिपा है। क्यों बच्चों, ठीक कहा ना?
2: यस सर।
0: अच्छा, अब मैं चलता
3: हूं। राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रयोजित अनुष्ठान उमंग शुनिले। एया आकाशवाणी गुवाहाटीर महाबाहु। एतिया शुनक आंचलिक बातरी।
4: एया आकाशवाणी गुवाहाटी दिनर 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। আজি অসম আৰক্ষী দিবস। আজিৰ দিনটোত অসম আৰক্ষীয়ে ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী বীৰৰ অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। জনসেৱাৰ মূল মন্ত্ৰৰে উদ্বুদ্ধ হৈ অসম আৰক্ষীয়ে বিগত সময়ছোৱাত নিৰন্তৰ সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। উত্তৰ গুৱাহাটীৰ মাণ্ডাকাটাৰ প্ৰথম কামাণ্ডো বেটেলিয়নৰ চৌহদত আয়োজিত দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গোৱালপাৰা জিলাত অসম আৰক্ষী দিৱসৰ সৈতে সংগতি ৰাখি যোৱা 27 ছেপ্টেম্বৰৰ পৰাই বিভিন্ন কাৰ্যসূচী ৰূপায়িত হৈছে। বাল্য বিবাহ ৰোধ, মাদক দ্ৰব্য বিৰোধী সজাগতা আৰু পথ সুৰক্ষা, এই তিনিটা বিষয়বস্তুক লৈ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ঠাইত দেৱাল চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আজি দিৱস উপলক্ষে পুৱা গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী ছাউনীত অসম আৰক্ষীৰ পতাকা উত্তোলন, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, সংকল্প পাঠ, কুচকাৱাজ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ মহাপৰিদৰ্শক ৱাই টি গ্যাটছো, গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমু, গোৱালপাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে এটা বিশেষ বাৰ্তাযোগে অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। জনহিতাৰ্থে সংকল্পৰে আইন শৃংখলা ৰক্ষাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে অসম আৰক্ষীৰ বিষয়া তথা জোৱানসকলে নিষ্ঠা, সাহস আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰি অহা বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দেশ তথা ৰাজ্যৰ শান্তি, নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ বীৰ শ্বহীদসকললৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীক সাহস সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ উজ্জ্বল প্ৰতীক বুলি অভিহিত কৰি ড

0: শৰ্মাই এই গৌৰৱময় যাত্ৰা আগলৈ অধিক শক্তিশালী তথা জনসেৱাৰ প্ৰতি আৰক্ষীৰ অংগীকাৰ অধিক সুদৃঢ় হোৱাৰ কামনা কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ কাইলৈ জয়ন্তী উপলক্ষে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত এদিন এঘণ্টা একেলগে শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অধীনত পুৱা 8 বজাত শিৱদৌলৰ পৰা মুক্তিনাথ চাৰিআলিলৈ পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, ৱাৰ্ড সদস্য, চাফাই কৰ্মী, আম্মসহায়ক গোট আৰু বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে। ঐতিহ্যপূৰ্ণ শিৱসাগৰ চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে পৰ্যটন আৰু জনস্বাস্থ্যৰ স্বাৰ্থত প্ৰতিগৰাকী নাগৰিকক নিয়মিতভাৱে স্বচ্ছতা বজাই ৰাখিবলৈ এই কাৰ্যসূচীৰ জৰিয়তে আহান জনোৱা হয়। দৰং জিলাৰ খাৰুপেটীয়াত আজি স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত মন্ত্ৰী নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰি এইদৰে কয়।
1: আৰু বিশেষভাৱে আজি আমাৰ যোৱা 17 ছেপ্টেম্বৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজাৰ দিন আছিল আৰু তেতিয়াৰ পৰা আমাৰ এমাহ জুৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছিল। তাৰপিছত স্বচ্ছ ভাৰত অভিযান এটা আৰু মাননীয় প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদী ডাঙৰীয়াই স্বচ্ছতাৰ ওপৰত বহুত গুৰুত্ব দিছিল আৰু এতিয়া এনেকুৱা হৈছিল তাৰ মানুহে চকলেট খায়ো পাকে মানে চকলেটৰ বাকলিটো য'তে ত'তে পেলাব সন্দৰ্ভে নিজৰ বেগতে লাগে ভৰাই লৈ যায় এনেকুৱাও দেখা পাইছিলোঁ আমি। কিন্তু তথাপিতো মানুহখিনি যদি সাৱধান নহয় কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব। আজি মানে কাৰ্যসূচীত সংগতি ৰাখি খাৰুপেটীয়াত আমি স্বচ্ছ ভাৰত অভিযান পৌৰসভা কৃষ্ণা চাহা আছে, গণেশ আছে, অসীম আছে, গোটেই মানে খাৰুপেটীয়া দলৰ কাৰ্যকৰ্তাসকলৰ লগত আমি একেলগে এই বিশেষকৈ এই লাইনটো আমাৰ চাৰিআলিৰ পৰা হনুমান মন্দিৰৰ ওচৰলৈকে পৰিষ্কাৰ পৰিচ্ছন্নৰ কাৰণে গোটেইখিনি লাগি লাগি পৰিছোঁ।
0: বৰপেটা জিলাতো আজি চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিধায়ক দীপক কুমাৰ দাসৰ নেতৃত্বত আৰু বৰপেটা পৌৰসভাৰ সহযোগত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিধায়ক শ্ৰীদাসে প্লাষ্টিকৰ ব্যৱহাৰৰ ক্ষেত্ৰত ৰাইজক সজাগ হবলৈ আহান জনায়। অন্ন সেৱাই জনসেৱাৰ সংকল্পৰে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত অব্যাহত থকা অন্ন সেৱা দিনৰ অক্টোবৰ মাহৰ কাৰ্যসূচী আজি আৰম্ভ হৈছে। প্ৰতি মাহৰ 1-10 তাৰিখলৈ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অন্ত্যোদয়া অন্ন যোজনাৰ অন্তৰ্ভুক্ত প্ৰতিটো পৰিয়াললৈ 35 কিলোগ্ৰামকৈ চাউলৰ উপৰি 100 টকাত 1 কিলোগ্ৰামকৈ মচুৰ দাইল আৰু চেনী বিতৰণ কৰা হয়। চলিত মাহত দাইল আৰু চেনীৰ দাম 105 টকালৈ বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল যদিও অলপতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ দামতে খাদ্য সামগ্ৰী দুবিধৰ উপলব্ধতাৰ বিষয়ে সদৰি কৰিছিল। বিভাগে বিভিন্ন বিজ্ঞপ্তিৰ জৰিয়তে সকলো ৰেচন কাৰ্ড ধাৰকক সমীপৰ সুলভ মূল্যৰ দোকানৰ পৰা শীঘ্ৰে নিজৰ ৰেচন সংগ্ৰহ কৰাৰ লগতে চেনীৰ পেকেটত মুদ্ৰিত 35 টকাৰ বিপৰীতে 30 টকাহে পৰিশোধ কৰিবলৈ আহান জনাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া তন্ময় ফুকনে চতুৰ্থটো দিনৰ বাবে অভিযুক্ত পক্ষৰ জেৰাৰ বাবে আদালতত উপস্থিত হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, নিখিল শৰ্মা, আছিফ আহমেদ, বিজয় কুমাৰ বৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, অজয় আনন্দ, ময়ূৰ কৃষ্ণ মহন্ত, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, দৰ্শন কাশ্যপ আৰু ষ্টুডিঅ'ত মই নিমিষা ভৰালী দাস। এতিয়া শুনো পৰাগমালা লাইভ, আগবঢ়াব অমিত বাস্কটাই।
3: পৰাগমালা नमस्कार प्रिय श्रोताओं, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव। श्रोताओं, इस कार्यक्रम में मैं अमित बासकोटा आप सभी का हार्दिक स्वागत करता हूं। श्रोताओं, आज है 1 अक्टूबर और आज का यह दिन सभी संगीत प्रेमियों और संगीत के दीवानों के लिए एक बेहद ही खास दिन है। आज पूरी दुनिया में मनाया जा रहा है अंतर्राष्ट्रीय संगीत दिवस यानी इंटरनेशनल म्यूजिक डे। श्रोताओं, संगीत सिर्फ 7 सुरों का जोड़ या कानों का मनोरंजन नहीं है बल्कि यह वह रूहानी ताकत है जो बिना किसी भेदभाव के सीधे इंसान की आत्मा से जुड़ती है। दिन भर की आपाधापी, काम के बोझ और

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানৰ এটি খণ্ড।
1: সময়ৰ খোজত খোজ মিলাই যুৱ প্ৰজন্মই আগবাঢ়িবই লাগিব। নিশ্চিত বুলি ভবা সপোনবোৰে পূৰ্ণতা পাব, জীৱনৰ মাৰাথনখন হেলাৰঙে পাৰ কৰিব, প্ৰতিটো প্ৰত্যাহ্বানক সাহসেৰে ওফৰাই দি নতুন দিনৰ উন্মেষ ঘটাব। এয়াতো প্ৰতিটো প্ৰজন্মৰ কাম্য নহয়নে? প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। এতিয়া জানোচোন আহক, আজিনো মই কাৰ কাৰ সৈতে পৰিচয় হ'লোঁ।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, বৰ্তমান মই উপস্থিত আছোঁ ৰাজগড় অঞ্চলত আৰু এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে, মই তেখেতৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো জনাব, আপোনাৰ পৰিচয়টো জনাব।

0: খুলুমাই নমস্কাৰ, মোৰ নাম ভাসু বড়ো, মই জে বি আইন মহাবিদ্যালয়ৰ এজন ছাত্ৰ আৰু মোৰ ঘৰ টংলা ওদালগুৰি ডিষ্ট্ৰিক্ট।
1: হয়, তুমি এগৰাকী আইনৰ ছাত্ৰ হয়নে? মই যদি সোধো সাধাৰণ মানুহ আৰু আইনৰ মাজত যিটো সম্পৰ্ক, আইন সম্পৰ্কে আমি সাধাৰণ মানুহবোৰে কিয় জ্ঞাত হ'ব লাগে, বা আইনৰ সুবিধাসমূহ আমি কি ধৰণে ল'ব পাৰোঁ, বা আমি কেতিয়াবা ভয় কৰোঁ নেকি আইনৰ প্ৰতি, সেই বিষয়ে অকণমান জানিব বিচাৰিম।
0: আমি চিটিজেনছবোৰে মানে আইনৰ যেতিয়া নামটো শুনা পাওঁ আমি অকণমান ভয় খাওঁ। আমি যেতিয়া কোৰ্টছবোৰৰ নামটো শুনা পাওঁ তেতিয়া আমি ভয় খাওঁ। যেতিয়া পুলিচৰ নাম আমি শুনা পাওঁ তেতিয়া আমি ভয় খাওঁ। আমি পুলিচ ষ্টেচনত মানে যেতিয়া যাবলৈ লগা হয় তেতিয়া মানুহবোৰে মানে অকণ ভয় খায় যে পুলিচ ষ্টেচন নাযাওঁ, এই বহুত কিবা কিবি হ'ব। বাট ভয় খোৱাটো উচিত নহয়, কাৰণ সিহঁতে আমাৰ হেল্পৰ কাৰণে আছে, আমাৰ কোৰ্টবোৰ আমাৰ হেল্পৰ কাৰণে আছে। আৰু আপোনাক এটা কথা ক'বলৈ খোজোঁ যে আমাৰ এতিয়া ইণ্ডিয়াত মেইনলি জাষ্টিছ ছিষ্টেমটো বহুত শ্ল', বহুত বহুত শ্ল'। আমাৰ ইণ্ডিয়া ট'টেল এতিয়া 5.64 crore কেছ পেণ্ডিং আছে ইন হাই কোৰ্টছ, ইন ডিষ্ট্ৰিক্ট কোৰ্টছ, ইনক্লুডিং দি সুপ্ৰিম কোৰ্ট। হাই কোৰ্টত আপোনাৰ এতিয়া 90 lakhs বেছি কেছ পেণ্ডিং আছে, আৰু সুপ্ৰিম কোৰ্টত আপোনাৰ 96,000 কেচেছ পেণ্ডিং আছে। তো সেই কেচেছবোৰ এতিয়া যদি ছল্ভ কৰিবলৈ যাওঁ তেতিয়া আপোনাৰ 10 বছৰকৈ বেছি লাগিব। আপুনি যদি দিনত 10টাকৈও কেছ ছল্ভ কৰে আপোনাৰ 10 বছৰকৈ বেছি লাগিব। আৰু জাষ্টিছ ছিষ্টেমটো ইণ্ডিয়াত কিয় শ্ল', আপোনাক মই এটা এক্সাম্পল দি আছোঁ। আমাৰ পুণেত এটা কাৰ ক্ৰেছ হৈছিলে, তাতে মটৰচাইকেলৰ লগত 2 জন ল'ৰা গৈ আছিলে আৰু পিছফালে এটা কাৰ আহি পেলাই খুন্দা মাৰি পেলাই 2 মানুহৰ মৃত্যু হ'ল। আৰু যেতিয়া মৃত্যুটো হ'ল, যোনে খুন্দা মাৰিছিলে তাক উচিত শাস্তি দিব লাগিছিলে, বাট উচিত শাস্তি দিয়া নাই। কি শাস্তি দিছিলে? অকল এচি লিখিব দিছিলে। এচিটোতো মই লিখি দিব পাৰোঁ এতিয়া ছিম্পলি, সেইটোতো শাস্তি নহয়। তো সেই হিচাপে মই ভাবোঁ যে ইণ্ডিয়াত জাষ্টিছ ছিষ্টেমটো বহুত শ্ল', জাষ্টিছ ছিষ্টেমটো অকণমান বেটাৰ কৰিব লাগে। আৰু এতিয়া আমাৰ AIৰ যুগ হয়, ছ'চিয়েল মিডিয়াৰ যুগ হয়, ইণ্টাৰনেটৰ যুগ হয়, আমাৰ কোৰ্চবোৰ এতিয়াও মানে বেকৱৰ্ড হৈ আছে। অকণমান যদি আপগ্ৰেড কৰি দিয়ে, অকণমান যদি ডিজিটেল কৰি দিয়ে, অকণমান যদি AI ইউজ কৰে, আমাৰ জাষ্টিছ ছিষ্টেমটো আৰু ফাষ্ট হ'ব পাৰে।
1: কোৱাচোন যে সাধাৰণ মানুহ আইন সম্পৰ্কে জ্ঞাত হোৱাটো কিমান জৰুৰী, বা বিভিন্ন সময়ত আমি আইন নজনাৰ বাবেই বিভিন্ন বেলেগ ধৰণৰ পৰিস্থিতি আমি দেখা হৈছোঁ বা আমি তাৰ সন্মুখীন হ'ব লগা হৈছে, তুমি এই বিষয়ে অকণমান ক'লে ভাল পাওঁ।
0: হয়, আইনৰ শিক্ষাটো বহুত ইম্পৰ্টেণ্ট হয়। মোৰ এটা এক্সাম্পল দি আছোঁ, মই ক্লাছ 10 আছিলোঁ, মই গুৱাহাটীত আহি আছিলোঁ। গুৱাহাটীত অহা টাইমত কি হৈছিলে, এটা ফেক টিটি আছিলে, মই সেই সময়ত গম নাপাওঁ, মই আইনৰ বিষয়ে একো নাজানো। এটা ফেক টিটি আহিল মোৰ ওচৰত, সি ক'লে যে তোমাৰতো টিকেট নাই। মোৰ টিকেট নাই সেই সময়ত, কাৰণ ট্ৰেইনটো মানে লেট আছিলে, লেট মানে মই লেট আছিলোঁ, ষ্টেচনত লেটকৈ পাইছিলোঁ, সেইকাৰণে মানে মোৰ টিকেট কটা নহ'ল। সেই সময়ত মই কোচত গ'লোঁ, কোচত বহিলোঁ, তাৰপিছত টিটি এজন আহিল, অহাৰ পিছত মোক ক'লে তোমাৰতো টিকেট নাই, তুমি এতিয়া ফাইন দিব লাগিব। ফাইন ক'লে সি 2,000 টকা। এতিয়া 2,000 টকা ক'লে, মোৰতো আইন জ্ঞাত নহয়, আইন জ্ঞাত নহয় যদি মই অকণ ভয় খালোঁ। মই ক'লোঁ ছাৰ অকণমান কম কৰি লওক, ষ্টুডেণ্ট হয়। পিছত সি ক'লে 500 টকা দিলে হ'ব। এতিয়াতো মইতো গম নাপাওঁ যে সিহঁতক পইচা দিব নালাগে, আৰু যোনটো ষ্টেচন পৰা ট্ৰেইনটো ষ্টাৰ্ট হয় সেই ষ্টেচন পৰাহে কাউণ্ট হয় সেইটো। আৰু মই য'ৰ পৰা আহিছোঁ তাৰ পৰা জেনেৰেলৰ ফেয়াৰ হয় অকল 50 টকা, আৰু সি খুজি আছিলে 500 টকা, 10 গুণ বেছি। মইতো ভয় খাই গৈছিলোঁ, মইতো 500 টকা দি দিলোঁ। যেতিয়া মই ষ্টেচন পৰা আহিলোঁ ঘৰত, তেতিয়া মোক দেউতা ক'লে সেইটোতো ফেক টিটি আছিলে, তো পইচাটো কিয় দিলি। মই সেই সময়ত মানে মই গম পালোঁ যে ফেক টিটি আছিলে আৰু মোৰ লগত মানে স্কেম হৈ গৈছিলে। আৰু সেই সময়ত মই গম পালোঁ যে আইনৰ শিক্ষাটো মানে বহুত ইম্পৰ্টেণ্ট হয়।
1: এই অনুষ্ঠানটিৰ নাম হৈছে আচলতে গীতেৰে কথাৰে। আমি বিভিন্নজনৰ সৈতে কথা পাতোঁ আৰু তেখেতসকলৰ পচন্দৰ এটি প্ৰিয় গীত বজাবলৈ চেষ্টা কৰোঁ। গতিকে আজি আপোনাৰ পচন্দৰ এটি গীত বজাবলৈ চেষ্টা কৰিম। তাৰ আগতে জানিব বিচাৰিছোঁ আপোনাৰ প্ৰিয় শিল্পীগৰাকী কোন?
0: জুবিন দা।
1: একে একেৰে জুবিন গাৰ্গ, ঠিক আছে। আপোনাৰ জুবিন গাৰ্গৰ কোনটো গীত শুনিবলৈ ইচ্ছা কৰিব?
0: জুবিন দাৰ ৰুমাল।
1: জুবিন গাৰ্গৰ ৰুমাল গীতটি মই অনুষ্ঠানত বজাবলৈ চেষ্টা কৰিম। আৰু ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

0: মই উপস্থিত আছোঁ চান্দমাৰী অঞ্চলত, চান্দমাৰী ৰাজগড় অঞ্চলত, আৰু ইয়াৰ মোৰ সন্মুখত আছে দুগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি। প্ৰথমে আহিছোঁ, নামটো জনাব, আপোনাৰ পৰিচয়টো জনাব।
1: হয়, নমস্কাৰ, মোৰ নাম শ্ৰী অভিলাষ গোস্বামী। মই অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ কম্পিউটাৰ বিভাগৰ এজন ছাত্ৰ।
0: তোমাৰ ঘৰ ক'ত আৰু তোমাৰ নিজৰ ঠাইখনৰ কথা অকণমান কোৱাচোন।
1: মোৰ ঘৰ আপোনাৰ নগাঁও জিলাৰ কলিয়াবৰত, আৰু মই ইয়াত আপোনাৰ গুৱাহাটীত বৰ্তমান পঢ়িবৰ বাবে আছোঁ।
0: কিমান বছৰ হ'ল বা কিমান মাহ হ'ল তোমাৰ ইয়াতে?
1: মোৰ আপোনাৰ, মই ইয়াত নতুনকৈ আহিছোঁ, মোৰ আপোনাৰ 2 মাহ হৈছে হয়তো।
0: তেনেহ'লে যদি মই তোমাক সুধো, নতুন নতুন ঠাই মানে নতুন সময়, এই নতুন সময়খিনিৰ অভিজ্ঞতা, নতুন ঠাইখনৰ অভিজ্ঞতাৰ কথা যদি সুধো, কি ক'বা?
1: হয়, ইয়াত থাকি ভালেই লাগিছে, নতুন নতুন কিছুমান কথা শিকিব পাৰিছোঁ, নতুন ঠাই, নতুন জেগা, ভাল লাগিছে। অলপ বানপানীৰ সমস্যাই মাজে মাজে আৰু অশান্তি কৰে, কিন্তু তাৰ বাদে বাকী সকলোখিনি ভালেই লাগিছে।
0: নতুন সময়খিনি খুব ভালদৰে গৈছে বুলি মই আশা কৰিছোঁ। আমাৰ এই অনুষ্ঠানত আচলতে আমি বিভিন্নজনৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ পচন্দৰ গীত এটি বজাবলৈ চেষ্টা কৰোঁ। নিশ্চয় পচন্দৰ গীতটি বজাবলৈ চেষ্টা কৰিম। তাৰ আগতে সুধিব বিচাৰিছোঁ যে আপোনাৰ প্ৰিয় শিল্পীগৰাকীৰ নাম যদি সুধো, কোন হ'ব বা কাৰ নাম ক'ব? আপুনি নিজে গানৰ সৈতে জড়িত হয় নেকি বা সংগীতৰ সৈতে কিবা ধৰণে জড়িত হয় নেকি?
1: মই আপোনাৰ সংগীত জগতৰ লগত জড়িত নহয়, কিন্তু মই গান শুনি বহুত ভাল পাওঁ। মই আপোনাৰ খোল বজাওঁ, আৰু আপোনাৰ এনেই মই গান গাব ইমান ভালকৈ নোৱাৰোঁ, আৰু মোৰ আপোনাৰ প্ৰিয় শিল্পী হৈছে জুবিন গাৰ্গ।
0: খুব সুন্দৰ আচলতে, তুমি ইমান কম বয়সতে খোলৰ দৰে এটা বাদ্য শিকিবলৈ তুমি লৈছা, খুব ভাল কথা। তোমাৰ পচন্দৰ গীতটি যদি সুধো, কাৰ গীত বজাম?
1: জুবিন গাৰ্গৰ যিকোনো এটি গীত বজাই দিব।
0: ঠিক আছে, জুবিন গাৰ্গৰ যিকোনো এটি গীত মই বজাবলৈ চেষ্টা কৰিম।

0: তোমাৰ নামটো জনাবা আৰু তোমাৰ পৰিচয়টো জনাবা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী মাধুৰ্য মণ্ডিত কাশ্যপ। মোৰ ঘৰ আচলতে বৈঠালাংচু, পশ্চিম কাৰ্বি আংলং।
0: তুমি ইয়াত কি কৰি আছা?
1: মই বৰ্তমান অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰথম ষান্মাসিক ৰাসায়নিক বিভাগত মই পঢ়ি আছোঁ।
0: প্ৰথম ষান্মাসিকৰ ছাত্ৰ, নিশ্চয় তুমি নতুনকৈ গুৱাহাটীলৈ আহিছা। গুৱাহাটীৰ অভিজ্ঞতাৰ কথা কোৱাচোন অকণমান।
1: খুবেই ভাল। ইয়ালৈ ঘৰৰ এটা গাঁৱলীয়া পৰিৱেশ বাদ দি চহৰত আহিছোঁ। চহৰত কেনেদৰে চলিব লাগে তাৰে এটা আভাস লৈছোঁ, লগতে নিজৰ কামবোৰ নিজে কৰিছোঁ। ইয়াতে মই ছাত্ৰাবাসত আছোঁ, গতিকে নিজৰ কাপোৰ ধোৱা আৰু বাচন ধোৱা, নিজে খোৱা খাদ্য, ভালদৰে নিজৰ বিচনা পাতি সকলো সামৰি ৰখা, এই সকলোবোৰ অভিজ্ঞতা লৈছোঁ নতুনকৈ।
0: খুব ধুনীয়া আচলতে, নতুন নতুন অভিজ্ঞতা, নতুন নতুন শিক্ষা, মানে জীৱনটো আগবঢ়াই নিবলৈ বিভিন্ন ধৰণৰ শিক্ষাই প্ৰয়োজন হয়। এইখিনিতে সুধিব বিচাৰিছোঁ যে আজৰি সময়ত তুমি কি কৰি ভাল পোৱা? আৰু এটা কথা লগত সুধিব বিচাৰিছোঁ যে তুমি আকাশবাণী গুৱাহাটী শুনানে?
1: হয়, মই আকাশবাণী গুৱাহাটী শুনো, কাৰণ আমাৰ ওচৰতে আছে অফিচটো। তেওঁলোকৰ লগত এজন আপোনাকো লগ পাইছিলোঁ আগতে এবাৰ, ভাল লাগে কথা পাতি আপোনাৰ লগত। তাৰে আপোনাৰ অনুষ্ঠানো চাওঁ বহুত সময়, মোবাইলত আজিকালি সকলো বস্তু আহেই।
0: নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে তুমি যে আকাশবাণী গুৱাহাটীৰ সৈতে জড়িত হৈ আছা। আমাৰ এই অনুষ্ঠানটিৰ নাম হৈছে গীতেৰে কথাৰে, আৰু এই অনুষ্ঠানটিত আমি বিভিন্নজনৰ সৈতে কথা পাতোঁ আৰু তেওঁলোকৰ অনুৰোধৰ গীত এটি বজাবলৈও এই অনুষ্ঠানত চেষ্টা কৰা হয়।
1: মোৰ প্ৰিয় গায়ক বুলি ক'বলৈ, শিল্পী বুলি ক'বলৈ জুবিন গাৰ্গ, তেওঁকে মই বৰ ভাল পাওঁ তেওঁৰ গান শুনি। তেওঁ পুৰণিকলীয়া এটা গীত লগালে মই বৰ আনন্দিত হ'ম।
0: নিশ্চয় আপোনাৰ অনুৰোধ মৰ্মে মই এটি জুবিন গাৰ্গৰ এটি গীত বজাবলৈ চেষ্টা কৰিম।

0: ইমানপুৰে শ্ৰোতাই প্ৰাঞ্জিত প্ৰীতম কলিতাই যুগুতাই আগবঢ়োৱা গীতেৰে কথাৰে অনুষ্ঠানৰ খণ্ডটি শুনিলে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: দক্ষতাৰে নিজৰ কৰ্ম সম্পন্ন কৰিছে তেখেতলোককো আমি সন্মান জাছো আৰু আমি সংকল্পবদ্ধ হওঁ যে আমি আগন্তুক সময়তো আমি আৰক্ষীৰ যিখিনি আমাৰ এইমছ এণ্ড অবজেক্টিভ আছে আমাৰ লক্ষ্য আছে সেইখিনি উপনীত হ'বলৈ আমি যাতে দৃঢ়তাৰে নিজকে আৰু আত্মপ্ৰকাশ কৰোঁ আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ সজাগতামূলক কাৰ্যসূচী আছে আমি ৱাল পেইণ্টিং কৰা হৈছে আৰু আমাৰ এই কাৰ্যসূচী ৰেগুলাৰ বেচিছত হৈ থাকিব আৰু বিশেষকৈ আৰক্ষী দিৱস লগত সংগতি ৰাখি কিছুমান স্পেচিফিক প্ৰগ্ৰেম লোৱা হৈছিলে তাৰো আজি সম্পন্ন হ'ব
1: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে এটা বিশেষ বাৰ্তাযোগে অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে জনহিতৰ জনসেৱাৰ্থে সংকল্পৰে আইন শৃংখলা ৰক্ষাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে অসম আৰক্ষীৰ বিষয়া তথা জোৱানসকলে নিষ্ঠা সাহস আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰি অহা বুলি ডক্টৰ শৰ্মাই উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দেশ তথা ৰাজ্যৰ শান্তি নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ শ্বহীদলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম আৰক্ষীক সাহস সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ উজ্জ্বল প্ৰতীক বুলি অভিহিত কৰি ডঃ শৰ্মাই এই গৌৰৱময় যাত্ৰাৰ আগলৈ অধিক শক্তিশালী তথা জনসেৱাৰ প্ৰতি আৰক্ষীৰ অংগীকাৰ অধিক সুদৃঢ় হোৱাৰ কামনা কৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যদান প্ৰক্ৰিয়া অব্যাহত আছে আজি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া তন্ময় ফুকনে চতুৰ্থটো দিনৰ বাবে অভিযুক্ত পক্ষৰ জেৰাৰ বাবে আদালতত উপস্থিত হৈছে কালি এই গোচৰ সংক্ৰান্তত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তন্ময় ফুকনক জেৰা কৰে অৱশ্যে সময়ৰ অভাৱৰ বাবে বাকীসকল অভিযুক্তৰ অধিবক্তাই ফুকনক জেৰা কৰিব নোৱাৰিলে আজি শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই আৰম্ভণিতে তেওঁক জেৰা কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত আজি গোচৰটোৰ আন এগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ পুনৰ শুনানি গ্ৰহণ কৰা হ'ব ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে সাক্ষীৰ জবানবন্দী প্ৰচাৰ কৰা সামাজিক মাধ্যম আধাৰিত সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশ জাৰি কৰিছে ইয়াৰ লগতে দুটা সংবাদ মাধ্যমত এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈ সকিয়নি দিছে ইয়াৰ আগেয়ে ফাষ্টট্ৰেক আদালতে দুটা এনেধৰণৰ সংবাদ প্ৰতিষ্ঠানক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 183 ধাৰাৰ অধীনত জবানবন্দী প্ৰচাৰ কৰা ঘটনাৰ অপৰাধ অনুসন্ধান শাখাক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল কালি অপৰাধ অনুসন্ধান শাখাই প্ৰতিবেদন দাখিল কৰাৰ পাছতে সাক্ষীৰ জবানবন্দী প্ৰচাৰ কৰা কাৰ্যক কঠোৰভাৱে গ্ৰহণ কৰা হ'ব বুলি ব্যক্ত কৰে আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস জ্যেষ্ঠজনৰ জীৱনজোৰা অভিজ্ঞতা জ্ঞান আৰু মূল্যবোধে সমাজক সমৃদ্ধ কৰি আহিছে নৱপ্ৰজন্মৰ মাজত জ্যেষ্ঠ নাগৰিকসকলৰ সুস্থ চিন্তাধাৰা আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ জৰিয়তে এখন অধিক মানৱীয় সহমৰ্মী আৰু সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰতি বছৰে 1 অক্টোবৰত এই দিৱস পালন কৰি অহা হৈছে জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদা নিৰাপত্তা সামাজিক অংশগ্ৰহণ আৰু সুস্বাস্থ্য নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব আৰু এই দিৱসে সেই দায়িত্ববোধক আহিছে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত 12 ৰহণীয়া কাৰ্যসূচীৰে আজি এই দিৱস অনুষ্ঠিত হৈছে উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ অসমৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন জিলাত জ্যেষ্ঠ নাগৰিকসকলক একত্ৰিত কৰি প্ৰতি বছৰে আজিৰ দিনটো পালন কৰি অহা হৈছে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকলৈ শুভেচ্ছা জনাইছে ৰাজ্যৰ অন্যান্য প্ৰান্ততো আজি এই দিৱস পালন কৰা হৈছে ওদালগুৰি জিলাৰ টংলা জ্যেষ্ঠ নাগৰিক সন্মিলনে আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰে মহাবীৰ চিলাৰায় শিশু উদ্যান চৌহদত এই উদ্দেশ্যে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয় আজি ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস ৰক্তদানৰ প্ৰতি ব্যাপক সজাগতা সৃষ্টিৰ লগতে ৰক্তদানৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সচেতন কৰিবলৈ 1 অক্টোবৰত এই দিৱস পালন কৰা হয় 1975 চনত ইণ্ডিয়ান ছচাইটি অব ব্লাড ট্ৰান্সফিউজন এণ্ড ইমিউনো হেমাটলজি উদ্যোগত এই দিৱস উদযাপনৰ আৰম্ভণি হৈছিল জৰুৰী অৱস্থাত ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰাকৈ প্ৰতিগৰাকী সুস্থ ব্যক্তিয়ে যাতে নিৰ্ভয়ে ৰক্তদান কৰিব পাৰে তাৰ বাবে অৱগত কৰিবলৈ এই দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় তদুপৰি ৰক্তৰ জটিল ৰোগত ভুগি থকা লোকসকলৰ বাবে ৰক্তদানৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণক সজাগ কৰা হয় ৰাজ্যৰ বিভিন্ন স্থানত স্বেচ্ছাসেৱী ৰক্তদান সংস্থা ব্লাড বেংক আৰু বিভিন্ন চিকিৎসা সংস্থাৰ উদ্যোগত এই দিৱসৰ কাৰ্যসূচী লোৱা হৈছে গোৱালপাৰা চহৰৰ এখন হাস্পতালতো এই উপলক্ষে সজাগতামূলক সভা শোভাযাত্ৰা আৰু ৰক্তদান শিবিৰ মুকলি কৰা হৈছে এই শিবিৰত চিকিৎসক নাৰ্ছ আৰু গোৱালপাৰাৰ স্বেচ্ছাসেৱী সংস্থা

0: সমূহৰ সদস্যই অংশ লৈছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ কাইলৈ জয়ন্তী উপলক্ষে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত আজি শিৱসাগৰত এদিন এঘণ্টা একেলগ শীৰ্ষক স্বচ্ছতা আৰু শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অধীনত পুৱা 8 বজাত শিৱদৌলৰ পৰা মুক্তিনাথ চাৰিআলিলৈ পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, ৱাৰ্ড সদস্য, চাফাই কৰ্মী, আম্মসহায়ক গোট আৰু বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে। দৰং জিলাৰ খাৰুপেটীয়াতো আজি স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত মন্ত্ৰী নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰি এইদৰে কয়।
1: যোৱা 17 ছেপ্টেম্বৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপজাৰ দিন আছিল আৰু তেতিয়াৰ পৰা আমাৰ এমাহ জুৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছিল। তাৰ ভিতৰত স্বচ্ছ ভাৰত অভিযান এটা আজি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি খাৰুপেটীয়াত আমি স্বচ্ছ ভাৰত অভিযান পৌৰসভা কৃষ্ণা সাহা আছে, গণেশ আছে, অসীম আছে, গোটেই মানে খাৰুপেটীয়া দলৰ কাৰ্যকৰ্তাসকলৰ লগত আমি একেলগে এই বিশেষকৈ এই লাইনটো আমাৰ চাৰিআলিৰ পৰা হনুমান মন্দিৰৰ ওচৰলৈকে পৰিষ্কাৰ পৰিচ্ছন্নৰ কাৰণে গোটেইখিনি লাগি লাগি পৰিছোঁ।
0: অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ নতুন আৱাসিক মুখ্য বিষয়াৰূপে আজি সঞ্জয় বাৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰিছে। অভিজ্ঞ অভিযন্তা হিচাপে ৰাজ্যৰ উপৰি দেশৰ বিভিন্ন ঠাইত নিয়াৰিকৈ দায়িত্ব পালন কৰা বাৰ্মাই 1991 চনৰ 3 অক্টোবৰত অইলত কাৰ্যবাহী প্ৰশিক্ষাৰ্থী হিচাপে যোগদান কৰিছিল। তেওঁ 3 দশকৰো অধিককাল তেল আৰু গেছ উদ্যোগত কাৰিকৰী তথা নেতৃত্বমূলক পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছে। এছিয়ান গেমছ 2026ৰ দ্বাদশ দিনটোত ভাৰতে আৰু অধিক পদক জয়ৰ আশাৰে আজি কেইবাটাও শিতানত অংশগ্ৰহণ কৰিছে। এছিয়ান গেমছৰ নৌকা চালন প্ৰতিযোগিতাত ভাৰতে প্ৰথমটো পদক অৰ্জন কৰিছে। মনু ফ্ৰান্সিছ আৰু প্ৰিন্স কুৰি ছিংগল নোবেলে পুৰুষৰ স্কিফ ইভেণ্টত ৰূপৰ পদক লাভ কৰে। ইতিমধ্যে সমাপ্ত হোৱা 9খন প্ৰতিযোগিতাত ফ্ৰান্সিছ আৰু নোবেলে উৎকৃষ্ট ধাৰাবাহিকতা প্ৰদৰ্শন কৰি মুঠ 23 পইণ্ট অৰ্জন কৰে। এখন প্ৰতিযোগিতাত জয়লাভ কৰি ৰূপৰ পদক হস্তগত কৰিবলৈ সমৰ্থ হয়। আনহাতে স্কোৱাছত ভাৰতীয় মহিলা দলে ছেমি ফাইনেলত হংকঙৰ হাতত 2-1 ব্যৱধানত পৰাভূত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। চেপাক ট্ৰাকটোত ভাৰতীয় পুৰুষ দলে কোৱাড্ৰেন ইভেণ্টত ভিয়েটনামক 2-0 ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে সম্প্ৰতি 62টা পদক লাভ কৰিছে, ইয়াৰে 10টা সোণ, 22টা ৰূপ আৰু 30টা ব্ৰঞ্জৰ পদক। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম আৰক্ষী দিৱস উপলক্ষে ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী বীৰৰ অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যদান প্ৰক্ৰিয়া অব্যাহত। আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে ৰাজ্যত বিভিন্ন কাৰ্যসূচী আৰু এছিয়ান গেমছত 10টা সোণসহ ভাৰতৰ এই পৰ্যন্ত 62টা পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: মিৰিমিভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পাৰিব।

শ্রোতাসকলে হিন্দী সিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তুমদিন চিনেমাৰ এটি গীত, অৰিজিৎ সিং আৰু তুলসী কুমাৰৰ কণ্ঠত।

ইমান পৰে শ্ৰোতাসকলে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডেউৰ বুলনী।

সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছোঁ আজিৰ বোলনি। প্ৰিয় শ্ৰোতা, আজি আপোনালোকৰ বাবে বোলনিত লৈ আহিছোঁ এটি বিশেষ অনুষ্ঠান, আড্ডাঘৰত আবেলিৰ বেলি। আজি 1 অক্টোবৰ। আজিৰ দিনটো বয়োজ্যেষ্ঠসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। বয়োজ্যেষ্ঠসকলৰ বাবে এই বিশেষ দিনটোত আইডিঅ'ৰ বোলনিৰ বিশেষ আয়োজন, আড্ডাঘৰত আবেলিৰ বেলি।

গছ এজোপাৰ শিপাৰ দৰে বয়োজ্যেষ্ঠসকলেও নীৰৱে আমাক ধৰি ৰাখে। শিপাৰ যত্ন ল'লে যেনেকৈ গছজোপা সেউজীয়া হৈ থাকে, তেনেকৈ বয়োজ্যেষ্ঠসকলক স্নেহ আৰু সন্মান দিলে সমাজখনো অধিক সুন্দৰ হৈ উঠে। প্ৰিয় শ্ৰোতা, আবেলি সময়ত সমনীয়াৰ সৈতে লগ হৈ আড্ডা মৰাৰ আনন্দই সুকীয়া নহয় জানো? সেই আড্ডাৰ মাজত থাকে হাঁহি, স্মৃতি, অভিজ্ঞতা আৰু জীৱনৰ বহু মূল্যৱান শিক্ষা। আপোনালোকে জানি সুখী হ'ব, গুৱাহাটীৰ শিলপুখুৰীত গঢ় লৈ উঠিছে বয়োজ্যেষ্ঠ লোকৰ বাবে এটি আড্ডা ঘৰ। কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা ৰেণুকাদেৱী বৰকটকীৰ সুপুত্ৰী মীনাক্ষী বৰকটকীৰ আন্তৰিক আগ্ৰহত জন্ম হোৱা এই আড্ডাঘৰত আমি আয়োজন কৰিছিলোঁ বিশেষ অনুষ্ঠানটি। আজিৰ বুলনিত আড্ডাঘৰৰ সদস্যসকলৰ মুখেৰেই শুনিম আড্ডাঘৰৰ বিষয়ে, লগতে শুনিম তেওঁলোকৰ গীত, মাত, কবিতাও।

0: আমাক জনাইছিল। মাতৃৰ স্মৃতি জীয়াই ৰাখিবলৈ তেওঁৰ মনত অংকুৰিত সপোনটো আড্ডাঘৰৰ সদস্যসকলে আদৰেৰে লালন কৰা কথাটোৱে তেওঁক কথাৰ মাজতে কৰি তুলিলে আৱেগিক।
1: নমস্কাৰ, মই মীনাক্ষী বৰকটুকী। মোৰ মাতৃ ৰেণুকাদেৱী বৰকটুকী যেতিয়া 2017 চনত ঢুকাল, তেখেতৰ বয়স 85 বছৰ আছিল। আৰু মই দেখিছিলোঁ কেনেকৈ মায়ে শেষ অৱস্থাত শেষ বছৰকেইটা খুব অকলশৰীয়া হৈ গৈছিল, কাৰণ লগৰ বান্ধৱী বন্ধু বান্ধৱসকল যেতিয়ালৈ এজন এজনকৈ যাবলৈ ধৰিছিল, আৰু শাৰীৰিক অৱস্থা খুব ভাল নাছিল কাৰণে মায়ে খুব বেছি ঘূৰা ফুৰা কৰিব পৰা নাছিল, কিন্তু একেবাৰে অকলশৰীয়া হৈ মন বেয়া কৰি ঘৰত বহি থাকিছিল। গতিকে মা ঢুকোৱাৰ পিছত মই ভাবিলোঁ মাৰ ঘৰটোকে যদি আমি ছিনিয়ৰ চিটিজেনৰ কাৰণে ঠাই এডোখৰ কৰিব পাৰোঁ য'ত এই অকলশৰীয়া ভাৱটো যাতে নহয়, তাৰ নিবাৰণ কৰিবৰ কাৰণে কিবা ব্যৱস্থা কৰিব যদি পাৰোঁ তেতিয়া ভাল হয়। আৰু সেইটোৱে আড্ডাঘৰৰ গুৰিৰ ভাৱ যে বেমাৰ হোৱালে ৰৈ থাকিব নালাগে, ডিপ্ৰেশ্যন বা ডিমেনচিয়া বা কিবা হোৱালে ৰৈ থকাতকৈ আগতেই যদি মানুহখিনি ছিনিয়ৰ বা বৃদ্ধ যিখিনি আছে যাৰ হাতত সময় আছে তেওঁলোকে যদি লগ হৈ ইজনৰ সিজনৰ সংগ দিব পাৰে আৰু লগ লাগি কিবা কৰিব পাৰে, মাতে কথাই গানে খেলি ধূলি চিনেমা চাব গৈ নাটক চাবলৈ গৈ নাটক কৰি তেওঁলোকে যিখিনি ভাল পায়, মানে এইটো মেডিকেল চেণ্টাৰ নহয় কিন্তু সামাজিকভাৱে যদি সক্ৰিয় হৈ থাকিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ মনো ভালে থাকিব আৰু মন ভালে থাকিলে গাঁও ভালে থাকিব। সেইটো ভাবি আমি আড্ডাঘৰ আৰম্ভ কৰিছিলোঁ 2019 চনত আৰম্ভ কৰিছিলোঁ, যদিও এই কোভিডৰ সময়খিনিত বন্ধ কৰিব লগা হ'ল। তাৰপিছত আকৌ কিন্তু এই নতুন ৰূপত এতিয়া খুব সক্ৰিয় এটা কোৰ কমিটি এটা আছে আৰু তেওঁলোকে নিজেই দায়িত্ব লৈ আজিকালি তেওঁলোকৰ কাৰ্যসূচীখিনি চলায় আৰু মই মানে ঘৰটো দিয়াৰ বাহিৰে মই একোৱেই কৰিব নালাগে, তেওঁলোকহে বৰং মোৰ অভিভাৱকৰ নিচিনা হৈছে। আজিকালি মই এনেকুৱা লাগে যেন এগৰাকী মা হেৰালোঁ যদিও বহুত কেইগৰাকী মাতৃ পিতৃতুল্য অভিভাৱক পালোঁ যেন লাগিছে।
0: আন্তৰ্জাতিক বয়োজ্যেষ্ঠ দিৱস উপলক্ষে আমি এই বিশেষ অনুষ্ঠান এটি আপোনালোকৰ আড্ডাঘৰত আপোনালোকৰ সৈতে আজি উদযাপন কৰিবলৈ ওলাইছোঁ। আড্ডাঘৰ এই যে ধাৰণাটো অকল বয়োজ্যেষ্ঠসকলৰ কাৰণে মহানগৰীৰ মাজমজিয়াত দুটা কোঠালী, তাত এটা সুন্দৰ এটা মই পুথিভঁৰাল দেখিছোঁ, খুব সুন্দৰ বহাৰ ব্যৱস্থা আপোনালোকৰ, ইয়াত আপোনালোকে লগ হৈ বহে কথা পাতে ৰুচিপূৰ্ণভাৱে অলপ সময় কটাবলৈ, এই যে আড্ডাঘৰত আপোনালোকে বহাৰ অভ্যাস কৰিলে, এই ধাৰণাটো কেনেকৈ হ'ল, কেতিয়াৰ পৰা আপোনালোকে?
2: মোৰ নাম অপৰ্ণা গোস্বামী, মই চৰগাঁও মহাবিদ্যালয়ত কাম কৰি ৰিটায়াৰ কৰিছোঁ।
0: আপুনি আজাৰাৰ পৰা ইয়ালৈ আহে নেকি?
2: আহি আছোঁ 2019ৰ পৰা।
0: হয়,
2: মুনীন বৰকটকী আৰু ৰেণুকাদেৱী বৰকটকী বাইদেউৰ কন্যা, তেখেতে মাক দেউতাকৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে ইয়াত বয়োজ্যেষ্ঠ মানুহৰ কাৰণে কিবা এটা কৰাৰ চিন্তা কৰিলে আৰু সেই অনুসৰি 2019 চনৰ 1 মাৰ্চৰ দিনা জ্যেষ্ঠ নাগৰিক সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে এখন মিটিং পাতিলে, এইখন প্ৰতিষ্ঠা কৰিলে। সেই সময়ত উৎপল বৰুৱা ইয়াৰ প্ৰেচিডেণ্ট হিচাপে আছিলে, অজয় দত্ত ছাৰো আছিলে সেইখিনি সময়ত উপদেষ্টা হিচাপে।
0: ইয়াৰ পৰা আপোনালোক মহানগৰীৰ মাজমজিয়াতে আড্ডাঘৰ, আপোনালোকৰ এই ধাৰণাটো খুবেই প্ৰশংসনীয়, এই যে আপোনালোকে আহি লগ হৈছে কথা পাতিছে বহিছে, এনেকুৱা এটা ঠাইৰ কিমান প্ৰয়োজন বুলি আপুনি ভাবে, বয়োজ্যেষ্ঠসকল এনেদৰে লগ হ'বলৈ কিমান দৰকাৰ বুলি আপুনি ভাবে?
3: আচলতে আমাৰ আড্ডাঘৰৰ উদ্দেশ্য সেইটোৱে আছিলে, আমাৰ ইয়াত সকলোবিলাক আছে, সকলোখিনিয়েই আমাৰ জ্যেষ্ঠ নাগৰিক। আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ 60 বছৰ পাৰ হোৱাৰ পিছতেই যেতিয়া অৱসৰকালীন সময়ত থাকে, লাহে লাহে তেওঁলোকৰ কিছুমান সমস্যাৰ সৃষ্টি হয়, বিশেষকৈ বহুতৰ ল'ৰা ছোৱালী পাতত থাকিবলগীয়া হয়, তেওঁলোকৰ ল'ৰা ছোৱালী কৰ্মক্ষেত্ৰৰ কাৰণে বাহিৰলৈ যায়, বাহিৰত থাকে, সেই সময়তে তেওঁলোকে এটা খুব একাকীত্বত ভোগে আৰু তেনেকুৱা ধৰণৰ কিছুমান সমস্যা আহে, কথা বতৰা পাতিবলৈ লগ নহয়। এতিয়া আমি ইয়াতে কি কৰোঁ, সকলোবিলাক আহোঁ বিভিন্ন বয়সৰ, আমাৰ ইয়াতে আপোনাৰ সৰ্বোচ্চ 86 ইয়াৰ্ছৰ আমাৰ সদস্য আছে আৰু কনিষ্ঠ আমাৰ 62 বছৰ বয়সত। এই সকলোখিনি আৰু দেখিব আপুনি ইয়াতে আমাৰ পুৰুষ যিমান আছে তাতকৈ মহিলা বেছি আছে, সকলোৱেই আগতে কৰ্মক্ষেত্ৰ ব্যস্ত আছিলে কিন্তু এতিয়া হঠাতে ৰিটায়াৰমেণ্টৰ পিছত তেওঁলোক কৰ্মহীন হৈ পৰি এটা বৰ একাকীত্বত আহে, সেইকাৰণে ইয়ালৈ আহি সকলোৱে আকৌ আগৰ সেই পুৰণা দিনৰ কথাবিলাক ইয়াতে স্মৰণ কৰে, তেওঁলোকে ইয়াতে গীত গায়, কবিতা গায়, সাহিত্য কোনোবাই গল্প লিখে, এই সকলোবিলাক আহি আমি ইয়াতে আনন্দ কৰোঁ আৰু তেওঁলোকে সেই পুৰণা দিনবিলাকলৈ আকৌ ঘূৰি যায়। আমি ইয়াতে বিভিন্ন উৎসৱ পাতোঁ, বছৰেকত এবাৰ পিকনিক কৰোঁ, ভূপেন হাজৰিকাৰ জন্মদিৱস পাতোঁ, গান গাওঁ, খেলা ধূলা কৰোঁ, বিভিন্ন

0: বিষয়ত যিবিলাক স্পেচিয়েলিষ্ট তেওঁলোকে আহি আমাক দিয়ে। ইয়াতে আমাৰ ব্ৰেইনৰো আমাৰ বহুতখিনি কথা আমি জানো, নলেজ বাঢ়ে। এই যে আমাৰ মগজুটো, এই মগজুটো এটা বয়সত সক্ৰিয় হৈ থাকিব লাগে, যাতে এইটো সক্ৰিয় নহ'লে তেওঁলোকে আকৌ মানে এটা বেমাৰ আজাৰ হোৱাৰ আশংকা থাকে। এই এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে আমি আদ্যাঘৰটো আমি এটা উপযুক্ত স্থান বুলি ভাবিছোঁ।
1: আপোনালোক সকলোৱে সকলোৰে কাৰণে সকাহ আৰু সহায়ৰ হাত
0: ইয়াতে। কাৰোবাৰ অসুখ হ'লে আমি খবৰ লওঁ, আমাৰ সদস্যসকলৰ যদি কাৰোবাৰ অসুখ হয় আমি লগে লগে গৈ আমি সহায় এটা মানে মানসিক এটা আমি সকাহ দিওঁ আৰু।
2: আদ্যাঘৰৰ এগৰাকী নিয়মীয়া সদস্য, সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত ঔপন্যাসিক, গল্পকাৰ, আড্ডাৰ মাজতে নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে এটি কবিতাও শুনালে তেওঁ।
3: মই ৰিটায়াৰ্ড, মোৰ শ্ৰীমতীও ৰিটায়াৰ্ড, গতিকে আড্ডাৰ নামটো দেখি পেলাই মোৰ বৰ ভাল লাগিছিলে। আজি ইয়ালৈ মই কবিতা এটাও লৈ আহিছোঁ পঢ়ো বুলি। এই কবিতাটো লিখা যথেষ্ট দিন হ'ল দেই। মই এখন উপন্যাস লিখি আছিলোঁ, কৰি খেলাৰ সাধু। এই কৰি খেলাৰ সাধুত এই কবিতাটো লেখকেই লিখে, মানে ময়ে লিখোঁ। তাত বিষাদৰ কবিতা, মই সাধাৰণতে কবিতা নিলিখোঁ তোমালোকে জানাই, কিন্তু আৰম্ভণি কৰিছিলোঁ মই কবিতাৰে। এটা বিষাদৰ কবিতা। ছোৱালীজনী যিদিনা নদী হৈ গ'ল তাৰ আগদিনা তাই মোৰ চোতালত ফুল হৈ ফুলিছিল, উৎসৱ হৈ নাচিছিল। বতাহত গছবোৰে, গছবোৰত পাতবোৰে, আৰু পাতবোৰৰ মাজে মাজে হিয়াৰ উলাহবোৰেও হালিছিল জালিছিল সেই নাচোনমতীজনীৰ লগে লগে। ছোৱালীজনীয়ে এদিন হেনো এটা সপোন দেখিছিল, এটা কপৌ চৰাই নীলা আকাশত বাগি মাৰি উৰি ফুৰিছে। তাইক খেদি গৈছিল কেইবাপাহো কোলা ডাৱৰে। চৰাই হ'ব ছোৱালীজনী এদিন ফুল হৈ নাচিছিল, উৎসৱ হৈ ফুলিছিল। আনকি মোৰ কবিতাৰ শব্দবোৰে তাইক এদিন কইনাও সাজি দিব খুজিছিল, কিন্তু তাৰ আগেয়েই তাই নদী হৈ ক'ৰবালৈ গুচি গ'লগৈ। সেই দুখতেই এই কবিতাটো এটা বিষাদৰ কবিতা হৈ পৰিল।
1: ধন্যবাদ জনালোঁ। আড্ডাঘৰলৈ আপুনি কেতিয়াৰ পৰা আহি আছে?
4: আড্ডাঘৰৰ এক মই প্ৰথম ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। আমি 2018 চনৰ ডিচেম্বৰত মীনাক্ষী বৰগটিকে আমাক মাতিলেকে জন্মালো। তেতিয়া ক'লে যে বাইদেউ ৰেণুকা দেৱী বৰগটিকে খুব আড্ডাবাজ আছিলে, আড্ডা মাৰি ভাল পায়। তো তেওঁ ঢুকাল, ঘৰটোৱে এনেই পৰি আছে এইখিনি, গতিকে ইয়াত কিবা এটা হওক তেওঁৰ স্মৃতিত। আড্ডাঘৰৰ মীনাক্ষীৰ যিটো কনচেপ্ট আছিলে, সেই কনচেপ্টটো মই ভাবোঁ মানে যথাযথভাৱে সেইখিনি হৈছেগৈ।
1: খুব ভাল লাগিছে যে আপোনালোকৰ মাজত বিভিন্ন বিষয় আলোচনা হয়, বিভিন্ন বিষয়ৰ আদান প্ৰদান হয়, আৰু তাৰ মাজেৰে একো একোটা গঠনমূলক কাম হৈ থাকে। হয়, আড্ডাঘৰৰ সদস্যসকল বিভিন্ন পেছাৰ পৰা আহিছে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে চাকৰি কৰিছিল, তেওঁলোকৰ কৰ্মক্ষেত্ৰ বেলেগ বেলেগ আছিল। আজিৰ তাৰিখত তেওঁলোকৰ আড্ডাঘৰো এখন কৰ্মক্ষেত্ৰ হৈ পৰিছে। তাত তেওঁলোকে বিভিন্ন ধৰণৰ বিভিন্ন পেছাৰ মানুহে আহি কথা পাতে, বিভিন্ন কামৰ আলোচনা কৰে, আৰু তাৰ মাজত বিভিন্ন ধৰণৰ অৱসৰোত্তৰ জীৱনত তেওঁলোকে বেলেগ বেলেগ ধৰণৰ কাম কৰি আছে। তাৰ মাজত উদ্যমী সদস্যও আছে তেওঁ। আপুনি কি কৰি আছে অৱসৰৰ পিছত?
5: মোৰ নাম দুলাল চৌধুৰী, মই মেকানিকেল ইঞ্জিনিয়াৰ, মই ইৰিগেশ্যনত কাম কৰিছিলোঁ। তাৰপৰা অৱসৰ হোৱাৰ পিছত মুগা শিল্পটোৰ ক্ষেত্ৰত মই এনেকুৱা এটা মেচিন ডেভেলপ কৰা হ'ল মোৰ হাতেদি, যিটোত মানে মেচিনৰ দ্বাৰাই সূতাটো কাটিব পাৰি, মেচিনৰ দ্বাৰাই কাপোৰখন বব পাৰি।
1: প্ৰযুক্তিগত দিশৰ পৰা মুগা শিল্পটোক আপুনি উন্নত কৰিবলৈ চেষ্টা কৰিছে।
5: আৰু প্ৰযুক্তি নাহিলে এইখিনি উৎপাদন হ'ব লাগে, গোটেই চাহিদা পূৰণ কৰিব পৰা অৱস্থালৈ নাযায়, প্ৰযুক্তি লাগিবই, তেতিয়াহে প্ৰডাকশ্যনটো বেছিকৈ বাঢ়িব। আৰু সেই ধৰণৰ কাম কৰোঁতে মই সেইটোত পেটেণ্ট পাইছোঁ।
2: আড্ডাঘৰৰ এগৰাকী নিয়মীয়া সদস্য ভৰত চন্দ্ৰ দাস, কৰোণা কালৰ লকডাউনত সময় কটাবলৈ লিমাৰিক লিখিবলৈ লোৱা দাসে এতিয়া আড্ডাঘৰৰ লগৰীয়াসকলক নিয়মীয়াকৈ লিমাৰি শুনায়। আজি আমাকো এটা লিমাৰি শুনাব তেওঁ।
6: হাল এৰি শিয়াল খেদিবলৈ হালোৱা হৈছে মগন, শিয়াল খেদোতে খেদোতে খেতিডৰা পৰেচন, ভঁৰাল ঘৰ পৰি ৰয় হৈ থবাং বান, নোৱাৰে চলিব কৰিলো লাং ফাং, ঘৰ ঘূৰাই পেটৰ ভকত চিঞৰি ফালে গগন।
2: সন্দিকৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপিকা ৰঞ্জনা ভট্টাচাৰ্য বাইদেউ, আড্ডাঘৰত আকাশবাণীৰ সৈতে দীৰ্ঘদিনীয়া স্মৃতি সোঁৱৰিলে তেওঁ।
7: একেবাৰে সৰুতে অকণি মেলত গীত গাইছিলোঁ, তাৰপিছত চামনীয়া চৰাত যুৱপাদী আৰু আলোচনাবিলাকত ভাগ লৈছিলোঁ। মই কুইজ পৰিচালনা কৰিছিলোঁ যুৱপাণী, আৰু পিছতো মানে বিভিন্ন কথিকা পঠিয়াই আছিলোঁ যেতিয়া কলেজত কাম কৰি আছিলোঁ। গতিকে সেই নষ্টালজিয়াটো অতি বেছি, আৰু ইয়াত শেৱালী বাইদেউকো পালোঁ, গতিকে আমাৰ ৰেডিঅ' স্মৃতিটো আমাৰ সকলোৰে মাজত আৰু বেছি সজীৱ হৈ গ'ল। আৰু আমি গোটেইখিনি মানুহ মানে একেধৰণৰ মনৰ, মানে সাংস্কৃতিক মনৰ মানুহ, সেইকাৰণে আড্ডাঘৰৰ অভিজ্ঞতাটো আমাৰ আটাইৰে কাৰণে অতি মধুৰ, আমি এৰাব নোৱাৰা এটা অভিজ্ঞতা।

0: শ্ৰদ্ধাৰ সুনীতি সোণোৱাল বাইদেউ পাইছো ইয়াত। বাইদেউ আপুনি কি ক'ব, আড্ডা ঘৰলৈ যে আহে, আড্ডা ঘৰ আচলতে আপোনালোকৰ এখন দ্বিতীয় ঘৰ হৈ গৈছে, কি ক'ব আপুনি আড্ডা ঘৰৰ বিষয়ে?
1: আড্ডা ঘৰ আমি যেনেকে আহি ভাল পাওঁ, কিছুমান বন্ধু আছে হেৰাই গ'ল, ক'ত আছে ক'ত নাই নাজানো, সিহঁতক আহ্বান জনাই পেলাই মই মাতিব খোজো। হেৰাই যোৱা বন্ধুলৈ আহ্বান দেই, হেৰা বন্ধু, তোমাৰে মোৰে দেখোন বহুদিন দেখা দেখি হোৱা নাই, নতুন জীৱনৰ পাতনিৰে পৰা এৰি অহা দিন ধৰি তোমাৰ কুশল মংগলৰ বাতৰিও পোৱা নাই, তোমাৰ ঠিকনাও দেখোন বিচাৰি পোৱা নাই। হেৰাই গ'ল কৰ্মময় জীৱনৰ কামৰ ব্যস্ততাত, জীৱনৰ এই বিয়নি বেলাত তোমাৰ হতে এৰি অহা দিনবোৰৰ কথা আওৰাই আছো দেখোন মনৰ মাজত। মনত আছেনে তোমাৰ ল'ৰালিৰ দিনবোৰৰ ধেমালিৰ কথা? তোমাৰ কথাৰ লহৰত সৰগৰ তৰা জিলিকিছিল, আমাৰ হাঁহিৰ খিলখিলনিত এচাতি শান্তিৰ শীতল বতাহ বলিছিল। তুমি মোক বিশ্বাসেৰে কোৱা গোপন কথাবোৰ আজিলৈ ৰাখিছোঁ গুপুতে, বন্ধুত্বৰ চানেকি বিশ্বাস আৰু আস্থাৰে। আজি যে আমাৰ জীৱনৰ অন্তিম দিনবোৰত তোমাক লগ পোৱাৰ এক আকুল হেঁপাহ, জীৱনত পোৱা নোপোৱাৰ কথাবোৰ কোৱাৰ অ' ফুক। এয়া আকাশতে মেলি দিলোঁ মোৰ নতুন ঠিকনা, আড্ডা ঘৰ পঞ্চৱতী। ইয়াত গোট খাওঁ আমি বহুতো জ্যেষ্ঠজন, মনৰ কথা পাতোঁ আমি, ভাৱ বিনিময় হয় ল'ৰালি দিনৰ, উপভোগ কৰোঁ আমি জীৱনৰ বহু মাদকতা ইজনে সিজনৰ, দেশ বিদেশৰ কথা পাতোঁ, মনবোৰ ৰঙাই তোলোঁ, ৰঙীন পৃথিৱীত বিচৰণ কৰোঁ। আহাচোন ইয়ালৈ এবাৰ, সুখবোৰ ভগাই লওঁ, দুখবোৰৰ বাবে সহায়ৰ হাতখন আগবঢ়াওঁ, আকৌ আমি গঢ়ি তোলোঁ আমাৰ বন্ধুত্বৰ এক নতুন সোপান।
0: বৰ্তমান আড্ডাঘৰৰ সভাপতিৰ দায়িত্ব পালন কৰি আছে আকাশবাণী গুৱাহাটীৰ প্ৰথম মহিলা অনুষ্ঠান কাৰ্যবাহী বিষয়া শেৱালি চৌধুৰী বাইদেউ। আহকচোন বাইদেউৰ মনৰ অনুভৱ শুনো।
2: মই 2023ৰ ডিচেম্বৰ মাহত আড্ডাঘৰত যোগ দিলোঁ। মই এদিন আকাশবাণী গুৱাহাটীৰ ৰাতিপুৱাৰ আজিৰ পুৱা প্ৰগ্ৰামটোত শুনিলোঁ কোনোবাজনে কৈছে আড্ডাঘৰৰ কথা। মই আড্ডাঘৰৰ কথাটো ভাল লাগিল, মোৰো নামটো ভাল লাগিল আৰু মোৰ ওচৰতে থাকোঁ মই। মই দুদিনমান পাছতে আহি পেলাই খবৰ ল'লোহি, আহি পেলাই সেইদিনাখনৰ পৰা মই আছোৱেই। আমাৰ ইয়াত এইকাৰণেই মোৰ প্ৰথমতে ভাল লাগে যে ইয়াতে আমি বিভিন্ন ক্ষেত্ৰৰ পৰা মানুহ আহি গোট খাইছোঁ আৰু আমি সকলোৱে বেলেগ বেলেগ ধৰণৰ, কাৰণে আমাৰ কথাবোৰো বেলেগ বেলেগ ধৰণৰ হয় আৰু সেইটোৱে আমাক খুব উৎসাহ দিয়ে, মানে ভাল লাগে। আমি যেতিয়া সপ্তাহত দুদিনকৈ আহোঁ, দুঘণ্টা দুঘণ্টা বা তাতকৈ অলপ বেছি সময় কটাই যাওঁ, আমি ষ্ট্ৰেছ ফ্ৰী হৈ পেলাই ওলাই যাওঁ। ঘৰত যেতিয়া আমি থাকোঁ আমাৰ খুব ভাল লাগে, আমাৰ ঘৰৰ বেলেগ কাম কাজবিলাক কৰিবলৈ বেলেগ অলপ উদ্যম পাওঁ আৰু বেলেগ কাম কৰিবলৈ আমাৰ তেতিয়া শক্তি পাওঁ আৰু, আমি মানে আমনি নালাগে আৰু, আমাৰ সেইখিনি গ'ল, মানে বিৰক্তিখিনি যিখিনি আছিলে সেইখিনি গ'ল। তো সেইকাৰণেই মোৰ খুব ভাল লাগে, ভাল লাগে আমি সকলোবোৰ মিলি বেলেগ বেলেগ ধৰণৰ মিলি যে এখন সমাজ পাতিছোঁ। মই অকলে থাকোঁ, মোৰ তিনিওটা ল'ৰা বাহিৰত থাকে, মই অকলে থাকোঁ এগৰাকী হেল্পাৰ লৈ। কিন্তু মই কিন্তু জানো যে মোৰ যদি ৰাতি বিয়লি কিবা ইমাৰ্জেঞ্চি হয় মই কাক মানে সহায় বিচাৰিম।
3: মোৰ নাম বীণা হাজৰিকা, মই আগতে ইণ্ডিয়ান বেংকত কাম কৰিছিলোঁ। 2024 চনত মই ৰিটায়াৰ হ'লোঁ। ভাৰতী বাইদেউ এদিন ক'লে তুমি ৰিটায়াৰ হোৱাৰ পিছত আড্ডা ঘৰত জইন কৰিবা, খুব ভাল লাগিব। তাৰপিছত ভাৰতী বাইদেউৰ কথামতে মই আহি গ'লোঁ আৰু ইয়াতে আহিলে মোক গান গাওঁ, ভাৰতী বাইদেউ খুব ভাল গান গায় বুলি ক'লে। তাৰপিছত মই গান গালোঁ, দাদা বাইদেউহঁতে মোৰ গান শুনি খুব ভাল পায় আৰু মই যেতিয়াই আহোঁ মই এটা গান গাবই লাগে, মই তেনেকৈ ৰেডি হৈ আহোঁ
4: আৰু।
3: মই জুবিন গাৰ্গৰে এটা গান গাওঁ,
4: হয় নিশ্চয়।

0: মোৰ নামটো ৰুমঝুম গোস্বামী। মই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত ডেপুটি ডাইৰেক্টৰ হিচাপে ৰিটায়াৰ কৰিছোঁ আৰু তাৰপিছত মই 2023ৰ লাষ্টত আৰু অসম আহিলোঁ। ইমান ভাল লাগিল, প্ৰথম দিনটোতে মানে খুব ভাল লাগিছে ইয়াৰ মানে পৰিৱেশটো। মঙলবাৰেতো নিজৰ নিজৰ কোনোবাই কবিতা কোনোবাই এনেকৈ সেইটো গম পাইছে, চবেই নিজৰ যি যি আছে। চাকৰি সূত্ৰে মানে নগাঁও ষ্টেট হোমত মই বিষয় হিচাপে ট্ৰেঞ্চফাৰ হৈছিলোঁ। তাত মানে বিভিন্ন ধৰণৰ আশ্ৰিতাসকলৰ জীৱনী মই পাইছিলোঁ। তেতিয়া মই ইয়াত মানে ভাবিলোঁ, ইয়াত আমাৰ এখন মেগাজিন ওলায়, সেই মেগাজিনখনত তেতিয়া চবেই লিখা মেলা কৰে। তেতিয়া মই সেই ঘটনাবিলাকৰ মই ভাবিলোঁ চবেই এই লিখিব পাৰিব। এনেকৈ লিখোঁতে এনেকুৱা হ'ল, সঁচা ঘটনাৰ আলমত গল্প লিখিবলৈও লৈছোঁ এতিয়া। মানে মই ইমান লিখা নাছিল, মোৰ মা লিখিছিল, মায়ে লিখা মেলা কৰিছিল। মা মানে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নাতিনী আছিল, মাৰ নাম মেৰি গোস্বামী, মায়ে গানো লিখিছিল। গতিকে সেই সূত্ৰে মানে মই মানে পিছতহে লিখিছোঁ। ইয়াত মানে চবৰে পৰা অনুপ্ৰাণিত হৈ চবে কৈছে পাৰিবা পাৰিবা সেনেকৈ, এতিয়া সেই সঁচা ঘটনাৰ ওপৰতে লিখিলে মানে মোক সেইটো খুব ভাল লাগিছে।
1: এগৰাকী বাইদেৱে হাৰমনিয়াম ঠিক কৰি আছে আৰু দাদা এগৰাকীয়ে গান গাবলৈ উঠি আহিছে, কি গাব আপুনি?
2: পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাজ ভাত কুটি কুটি খাও, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাও, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু।

খাদ্য আচলতে শব্দ ক্ষমতাৰ জোৱাৰত আমি আছো মুগ্ধ জাগ্ৰত জনতা পৰিদিক ভ্ৰষ্ট পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল।

পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাও, পলিটিক্স নকৰিবা বন্ধু, জাতি মাত জাতি মাত আৰু প্ৰগতি জাতি জনগোষ্ঠীৰ

0: পলিটিক্স নকৰিবা বন্ধু।
1: ধন্যবাদ।
2: সুবিন মোৰ ভাই হয়, মোৰ ভাই, গতিকে সি মোক এটা উপহাৰ দিছিল। মই ৰেডিঅ'ত জেনেৰেল ৰেকৰ্ডিঙত তাৰ গীত এটি গাইছিলোঁ, তাৰে অলপ গাই দিম।

0: 2024 চনৰ পৰা আড্ডাঘৰলৈ নিয়মীয়াকৈ অহা মঞ্জুশ্ৰী ডেকা বাইদেৱে এটি কবিতা শুনাবলৈ লৈছে। আহকচোন শুনো।
1: জুবিনৰ শৰণত তুমি জুবিন আমাৰ অতি আপোন, তুমি জুবিন আমাৰ হিয়াৰ দাপোন, জুৰি হৈ বৈ সৃষ্টিৰ ঢল বোৱাই সুৰেৰে তিয়ালা আমাৰ বুকুখন, আৰ্তজনৰ কাষত তোমাৰ মূৰ্ত প্ৰকাশ, অন্যায়ৰ বিৰুদ্ধে কৰিলা সজোৰ প্ৰতিবাদ, তুমি সুৰকাৰ কণ্ঠত তোমাৰ মধুকৰৰ গুঞ্জন, আৰু আছে মেঘৰ গৰ্জন সাগৰৰ লহৰ, আকাশৰ দৰে বিশাল তোমাৰ মন, উদাত্ত কণ্ঠে গাই গলা মানুহৰে গান, হিয়াত তোমাৰ শিশুৰ পবিত্ৰতা, মনত তোমাৰ প্ৰকৃতিপ্ৰেমৰ আকুলতা, তোমাৰ আদি আৰু শেষ পাঠ মানৱতা, সকলোৰে আপোন তুমি আমাৰ জুবিন।

0: চুইচৰ হেঁপাহ বুকুত বান্ধি সাজিলা কাৰেং মানুহৰ হৃদয়ত, সাগৰ তলিত হোৱাৰ বাসনালৈ সুৰৰ পৃথিৱীত তুমি হলা সম্ৰাট একছত্ৰী। সাগৰে সাৱতি ল'লে তোমাৰ দেহ, সাগৰকে দিলা তুমি তোমাৰ শেষ উশাহ, আধৰুৱা হৈ ৰ'ল তোমাৰ অলেখ সপোন, হিয়াৰ দাপোন তুমি আমাৰ মৰমৰ।
1: আদ্যাঘৰৰ এই ইতিবাচক যাত্ৰা অব্যাহত থাকক। নতুনকৈ আদ্যাঘৰৰ সৈতে জড়িত হোৱা ডক্টৰ দীপালী দেৱী বাইদেউৰ আন্তৰিক অনুভৱেৰে আদ্যাঘৰত আয়োজিত আমাৰ এই বিশেষ অনুষ্ঠান সামৰিছোঁ।
2: মই ডক্টৰ দীপালী দেৱী, মই ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ এণ্ড চায়েন্স। মই এই নামটোৱে বৰ চিত্ত আকৰ্ষক, আদ্যাঘৰ বোলে আজি মোৰ দ্বিতীয় দিন, খুবেই ভাল লাগিছে মই আৰু আহিয়ে ইয়াতে বহুত ভাল লাগিছে। মানুহখিনি ইয়াতে, ইয়াৰ আৱহাৱাটোৱে বহুত এটা পজিটিভ ভাইব থাকে আৰু মানুহখিনিক লগ পালেও বহুত ভাল লাগে। মই আজি দ্বিতীয় দিন আহিছোঁ আৰু ভৱিষ্যতে আহি থাকিম বুলি সংকল্প লৈছোঁ।
1: ইমানপুৰে।

0: আৰু আহিয়ে ইয়াতে বহুত ভাল লাগিছে মানুহখিনি। ইয়াতে ইয়াৰ আৱহাৱাটোৱে বহুত এটা পজিটিভ ভাইব থাকে আৰু মানুহখিনিক লগ পালেও বহুত ভাল লাগে। মই আজি দ্বিতীয় দিন আহিছোঁ আৰু ভৱিষ্যতে আহি থাকিম বুলি সংকল্প লৈছোঁ।
1: ইমানপৰে শ্ৰোতাসকলে আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ দিৱস উপলক্ষে আইদেউৰ বুলনিৰ বিশেষ অনুষ্ঠান আড্ডাঘৰত আবেলিৰ বেলি শুনিলে। অনুষ্ঠানটিৰ আগধৰিলে নিভাৰাণী ৰায়ে।

0: প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ।
1: শ্ৰোতাসকল, আজিলৈ আমাৰ বুলনি সামৰাৰ সময় হৈ আহিল। বুলনিৰ মজিয়াৰ পৰা মই নিভাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ দুৰ্গাময়ী বৰাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া সত্যেন শৰ্মাৰ উচিত এটি গীত।

আধুনিক গীত শুনিছে দুৰ্গাময়ী বৰাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ এয়া কৈলাশনাথ শৰ্মা ৰচিত এটি গীত।

দুর্গাময়ী বৰাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। শিল্পী কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নকুল চন্দ্ৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ উজাপালি।

0: 내가 모르는 게 뻔만
1: নকুল চন্দ্ৰনাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক দীপক বৰুৱাৰ বেহেলা বাদন।

বাদ্য সংগীতৰ অনুষ্ঠানত দীপক বৰুৱাৰ বেহেলা বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।

Ella, Akashvani. বাতৰি সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইউ পি এছ চিৰ 100 বছৰৰো অধিক সময়জোৰা যাত্ৰাত প্ৰজন্ম, চৰকাৰ, প্ৰযুক্তি আৰু পাঠ্যক্ৰম সলনি হৈছে যদিও সংস্থাটোৰ প্ৰতি আস্থা পূৰ্বৰ দৰে অক্ষুণ্ণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ইজৰাইল অভিমুখী ফ্লাই ডুবাইৰ এখন বিমান অপহৰণৰ চেষ্টা ব্যৰ্থ কৰা ভাৰতীয় পাইলট কেপ্টেইন স্মিথ মাচাৰক প্ৰশংসা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান এদিনীয়া নহয় বৰং দৈনিক দায়বদ্ধতা হোৱা উচিত বুলি মন্তব্য কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পৰিচ্ছন্নতা সেৱা কাৰ্যসূচীৰ অধীনত আজি নতুন দিল্লীৰ কৰ্তব্য ভৱনৰ সমীপত এদিন এঘণ্টা একেলগে শ্ৰমদান কাৰ্যসূচীৰ আয়োজন কৰে। আৰু এছিয়ান গেমছৰ দ্বাদশ দিনটোত ভাৰতে আৰু অধিক পদক জয়ৰ আশাৰে আজি কেইবাটাও শিতানত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে ইউ পি এছ চিৰ 100 বছৰীয়া যাত্ৰাত চৰকাৰ, প্ৰযুক্তি আৰু পাঠ্য বিষয়ৰ পৰিৱৰ্তন হলেও ভাৰতীয়সকলৰ এই প্ৰতিষ্ঠানটোৰ প্ৰতি বিশ্বাসযোগ্যতা অটুট আছে বুলি উল্লেখ কৰিছে। আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়, যুৱ প্ৰজন্ম জনসেৱাৰ ক্ষেত্ৰখনলৈ অহাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰি তেওঁ কয় যে তেওঁলোক কেৱল কাৰ্যালয়তে আবদ্ধ হৈ নাথাকি জনসেৱাত নিয়োজিত হ'ব লাগে। শ্ৰীমোদীয়ে লগতে কয় যে 21 শতিকাত ভাৰতে এটা নতুন কৰ্ম সংস্কৃতিৰে আগবাঢ়িছে আৰু জনসাধাৰণ কেন্দ্ৰিক সক্ৰিয়তা তথা সুপ্ৰশাসনৰ নীতি ইয়াৰ মাজত নিহিত হৈ আছে। কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কয় যে লোকসেৱা আয়োগ বিগত 12 বছৰত নতুন ৰূপত উদ্ভাসিত হৈ উঠিছে আৰু বহু নতুন দিশ সংযুক্ত কৰিছে। এই সময়ছোৱাত লোকসেৱা আয়োগৰ জৰিয়তে চৰকাৰে 65,000 নিযুক্তি পত্ৰ হাতত তুলি দিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে 1926 চনত কেন্দ্ৰীয় লোকসেৱা আয়োগ প্ৰতিষ্ঠা হোৱাৰ 100 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যোৱা বছৰ 1 অক্টোবৰৰ পৰা আৰম্ভ হোৱা বছৰজোৰা উদযাপনৰ আজি সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰক মুদ্ৰা, স্মাৰক ডাক টিকট আৰু 100 লেণ্ডমাৰ্ক জাজমেণ্টছ শ্বেপিং দ্য পলিচিছ অব ইউ পি এছ চি এণ্ড পাব্লিক ছাৰ্ভিচ কমিশ্যনছ ইন ইণ্ডিয়া শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে। এই অনুষ্ঠানত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ, সদস্য, জ্যেষ্ঠ চৰকাৰী বিষয়া, শিক্ষাবিদ, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিষয়া আৰু অন্যান্য লোকসকলে অংশগ্ৰহণ কৰে। ইজৰাইল অভিমুখী ফ্লাই ডুবাইৰ এখন বিমান অপহৰণৰ চেষ্টা ব্যৰ্থ কৰা ভাৰতীয় পাইলট কেপ্টেইন স্মিথ মাচাৰক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰশংসা কৰিছে। 174 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমানখন অপহৰণৰ অপচেষ্টা চলাই কেপ্টেইন স্মিথক সহ পাইলটে ছুৰীৰে আঘাত হানিছিল।

0: হোৱাৰ পাছতো ভাৰতীয় সাহসী পাইলটগৰাকীয়ে ককপিটৰ দুৱাৰখন মুকলি কৰি দিয়ে। ইয়াৰ পাছত বিমানৰ চালক দলৰ অন্য সদস্যসকলে সহ পাইলটজনক কৰায়ত্ব কৰি বিমানখন নিয়ন্ত্ৰণলৈ আনে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এটা বাৰ্তাত কেপ্টেইন স্মিথৰ বাবে দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে স্মিথৰ সাহস আৰু উপস্থিত বুদ্ধিয়ে সকলোকে অনুপ্ৰাণিত কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও কেপ্টেইনগৰাকীৰ এই সাহসৰ শলাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শতাধিক লোকৰ জীৱন ৰক্ষা কৰা কেপ্টেইনগৰাকীক আন্তৰিকতাৰে প্ৰশংসা কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও কেপ্টেইন স্মিথৰ সাহসিকতাক প্ৰশংসা কৰি তেওঁক প্ৰকৃত নায়ক আখ্যা দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাম্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। আজিৰ শৃংখলাত 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত মুকলি কৰা বগীবিল দলঙে কিদৰে পৰিবহণ আৰু যাতায়াতৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে এই বিষয়ে আলোকপাত কৰা হৈছে। বগীবিল দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ধেমাজি জিলাক দক্ষিণ পাৰৰ ডিব্ৰুগড়ৰ সৈতে সংযোগ কৰিছে। এই দলংখনে উজনি অসমৰ আৰ্থ সামাজিক ঔদ্যোগিক জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছে। ডিব্ৰুগড় উজনি অসমৰ এখন মুখ্য চহৰ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশকে ধৰি অঞ্চলটোৰ শিক্ষা তথা চিকিৎসাৰ কেন্দ্ৰ। 4.94 কিলোমিটাৰ দৈৰ্ঘৰ এই দুখলপীয়া দলংখনে ভাৰতৰ ভিতৰতে দীৰ্ঘতম দলং হিচাপে স্বীকৃতি লাভ কৰিছে। 1997 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল যদিও ইয়াৰ নিৰ্মাণ কাৰ্য স্থবিৰ হৈ আছিল। NDA চৰকাৰৰ দিনত দলংখনৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত আগবাঢ়ে আৰু বহু প্ৰত্যাশিত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হয়। অঞ্চলটোৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা অহা লোকসকলে এতিয়া চিকিৎসা, শিক্ষা আৰু অন্যান্য জৰুৰীকালীন প্ৰয়োজনৰ বাবে কম সময়ৰ ভিতৰতে ডিব্ৰুগড়ত উপস্থিত হ'ব পাৰে। 2018 চনত এই দলংখন মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক অঞ্চলটোৰ জনসাধাৰণৰ জীৱন ৰেখা বুলি অভিহিত কৰিছিল।
1: पूरी तरह से स्टील से बना बड़ा ब्रिज है। पानी से 30 मीटर से भी अधिक की ऊंचाई पर बना ये पुल हमारे इंजीनियरिंग और तकनीकी सामर्थ्य की भी मिसाल है। ये सिर्फ एक ब्रिज नहीं है बल्कि इस क्षेत्र के लाखों लोगों के जीवन को जोड़ने वाली लाइफलाइन है।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীৰ ছফদৰজং সমাধিত আয়োজিত পৰিচ্ছন্নতাই সেৱা অভিযান 2026ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমেঘৱালে কয় যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান এদিনীয়া নহয় বৰং দৈনিক দায়বদ্ধতা হোৱা উচিত। তেওঁ কয় যে পৰিচ্ছন্নতাৰ অভ্যাস নিজৰ বাসগৃহৰ পৰা আৰম্ভ হৈ কাৰ্যালয়, চৌপাশ আৰু ৰাজহুৱা স্থানলৈ সম্প্ৰসাৰিত হোৱা উচিত। 2014 চনৰ পৰা দেশৰ ৰেল ষ্টেচন আৰু ৰাজহুৱা স্থানকে ধৰি বিভিন্ন ঠাই পৰিষ্কাৰ হৈছে বুলি তেওঁ মন্তব্য কৰে। এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মহাত্মা গান্ধীয়ে অনাময় ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জনসাধাৰণক পৰিচ্ছন্নতাক ব্যক্তিগত অভ্যাস হিচাপে গ্ৰহণ কৰিবলৈ জনোৱা আহ্বানৰ কথা উল্লেখ কৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত তেওঁ শিশু আৰু যুৱ প্ৰজন্মৰ ভূমিকাৰ ওপৰতো গুৰুত্ব দিয়ে।
2: 2017 से पहले भी रेलवे स्टेशन देखते थे, आज बहुत से लोग रेलवे स्टेशन के प्लेटफॉर्म पे घूमने जाते हैं। तो ये जो वातावरण चेंज हुआ है नरेंद्र मोदी जी के नेतृत्व में, साफ सफाई की प्रति सबसे ज्यादा अगर कोई ध्यान रखता है भारत में, तो ये भारत के बच्चे ध्यान रखते हैं।
0: উল্লেখযোগ্য যে স্বচ্ছতাৰ সমভাগী স্বচ্ছ ভাৰত বিকশিত ভাৰত বিষয়বস্তুৰে এই স্বচ্ছতা অভিযান অহা 17 অক্টোবৰলৈ ৰূপায়ণ কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পৰিচ্ছন্নতা সেৱা কাৰ্যসূচীৰ অধীনত আজি নতুন দিল্লীৰ কৰ্তব্য ভৱনৰ সমীপত এদিন এঘণ্টা একেলগে শ্ৰমদান কাৰ্যসূচীৰ আয়োজন কৰে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ICMRৰ সঞ্চালক প্ৰধান তথা স্বাস্থ্য গৱেষণা বিভাগৰ সচিব ডঃ ৰাজীৱ বেহলৰ লগতে বিভাগটোৰ অন্যান্য বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত ডঃ বেহলে পৰিচ্ছন্নতা সামূহিক তথা দীৰ্ঘস্থায়ী প্ৰচেষ্টা হিচাপে গ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ বিষয়াসকলৰ লগতে সাধাৰণ নাগৰিকসকলক চৌপাশৰ পৰিৱেশ স্বাস্থ্যসন্মত আৰু পৰিচ্ছন্ন কৰি ৰখাৰ বাবে বৰঙণি যোগাবলৈ আহান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে পৰিচ্ছন্নতা সেৱা অভিযান 2026ৰ অধীনত চলোৱা এই চাফাই কাৰ্যসূচীৰ জৰিয়তে জন অংশগ্ৰহণ বৃদ্ধি কৰি নাগৰিকসকলক পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে ভাগ লবলৈ উৎসাহিত কৰা হৈছে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভ্যাস কোনো এটা নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ দায়বদ্ধতা নহয় বৰং সামূহিক দায়িত্ব বুলি এই অভিযানে সোঁৱৰাই দিয়ে।

0: এছিয়ান গেমছ 2026ৰ দ্বাদশ দিনটোত ভাৰতে আৰু অধিক পদক জয়ৰ আশাৰে আজি কেইবাটাও শিতানত অংশগ্ৰহণ কৰিছে। এছিয়ান গেমছৰ নৌকা চালনাত ভাৰতে প্ৰথমটো পদক অৰ্জন কৰিছে। মনু ফ্ৰান্সিছ আৰু প্ৰিন্স কুৰিচিংকল নোবেলে পুৰুষৰ স্কিফ ইভেণ্টত ৰূপৰ পদক লাভ কৰে। ইতিমধ্যে সমাপ্ত হোৱা নখন প্ৰতিযোগিতাত ফ্ৰান্সিছ আৰু নোবেলে উৎকৃষ্ট ধাৰাবাহিকতা প্ৰদৰ্শন কৰি মুঠ 23 পইণ্ট অৰ্জন কৰে আৰু এখন প্ৰতিযোগিতাত জয়লাভ কৰি ৰূপৰ পদক হস্তগত কৰিবলৈ সমৰ্থ হয়। আনহাতে স্কোৱাছত ভাৰতীয় মহিলা দলে ছেমি ফাইনেলত হংকঙৰ হাতত 1-2 ব্যৱধানত পৰাভূত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। চেপাক টাকৰত ভাৰতৰ পুৰুষ দলে কোৱাণ্ডেণ্ট ইভেণ্টত ভিয়েটনামক 2-0 ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰত সম্প্ৰতি 62টা পদক লাভ কৰিছে, ইয়াৰে 10টা সোণ, 22টা ৰূপ আৰু 30টা ব্ৰঞ্জৰ পদক। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। UPSCৰ 100 বছৰৰ অধিক সময়জোৰা যাত্ৰাত প্ৰজন্ম, চৰকাৰ, প্ৰযুক্তি আৰু পাঠ্যক্ৰম সলনি হৈছে যদিও সংস্থাটোৰ প্ৰতি আস্থা পূৰ্বৰ দৰে অক্ষুণ্ণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ইজৰাইল অভিমুখী ফ্লাই ডুবাইৰ এখন বিমান অপহৰণৰ চেষ্টা ব্যৰ্থ কৰা ভাৰতীয় পাইলট কেপ্টেইন স্মিথ মাচাৰক প্ৰশংসা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান এদিনীয়া নহয় বৰং দৈনিক দায়বদ্ধতা হোৱা উচিত বুলি মন্তব্য কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পৰিচ্ছন্নতা সেৱা কাৰ্যসূচীৰ অধীনত আজি নতুন দিল্লীৰ কৰ্তব্য ভৱনৰ সমীপত এদিন এঘণ্টা একেলগে শ্ৰমদান কাৰ্যসূচীৰ আয়োজন কৰে আৰু এছিয়ান গেমছৰ দ্বাদশ দিনটোত ভাৰতে আৰু অধিক পদক জয়ৰ আশাৰে আজি কেইবাটাও শিতানত অংশগ্ৰহণ কৰিছে। এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়োৱা হৈছে পারবিন আহমেদৰ কণ্ঠৰ ভজন।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী।

মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিচাত এটা 595 কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্ৰকল্প উদ্বোধন কৰে। 3.11 মেগাৱাটৰ গুডৰিক চাহ বাগিচা সৌৰ শক্তি কাৰ্যসূচীৰ অংশস্বৰূপ এই প্ৰকল্পই ৰাজ্যৰ চাহ উদ্যোগক নিকা আৰু নবীকৰণযোগ্য শক্তিৰে শক্তিশালী কৰাৰ লগতে সেউজ অসমৰ লক্ষ্যকো গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে অসমৰ চাহ বাগিচাসমূহক সৌৰ শক্তিৰে স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে কাম কৰি আহিছে, যাতে ভৱিষ্যতলৈও বাগিচাসমূহে বহনক্ষমভাৱে নিজৰ কাম কাজ অব্যাহত ৰাখিব পাৰে। তেওঁ লগতে চাহ বাগিচা পৰ্যটনক অধিক জনপ্ৰিয় আৰু আকৰ্ষণীয় কৰি তোলাৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে। নাগালেণ্ডৰ দীঘল নৈৰ উজনিৰ অঞ্চলত ভূমিস্খলন সংঘটিত হোৱা বুলি চুবুৰীয়া ৰাজ্যখনৰ লংলেঙৰ জিলা উপায়ুক্তৰ পৰা লাভ কৰা এটা বাৰ্তাৰ পাছত শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। আমাৰ শিৱসাগৰ সংবাদদাতাই জনোৱা মতে জিলা প্ৰশাসনে নাগৰিকসকলক সতৰ্ক হৈ থকাৰ লগতে চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। অৱশ্যে বিহবৰৰ অঞ্চলত দীঘল নৈৰ জলস্তৰ সুস্থিৰ অৱস্থাত আছে বুলি প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত কাইলৈ ক্ষেত্ৰভিত্তিক পৰীক্ষণ চলোৱা হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। 2026-27 পৰ্যটন বৰ্ষৰ শুভাৰম্ভক লৈ উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰহিলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি 2026-27 পৰ্যটন বৰ্ষৰ বাবে অহা শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হ'ব। পুৱা 7:30 পৰা 10 বজালৈ আৰু দিনৰ 1:30 পৰা 3 বজালৈ জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকৰ ভিৰ হ'ব বুলি আশা কৰা হৈছে। আজি তিনিচুকীয়া জিলা দিৱস। 1989 চনৰ 1 অক্টোবৰত তিনিচুকীয়াই পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল। 1971 চনলৈকে তিনিচুকীয়া অবিভক্ত লখিমপুৰ জিলাৰ অন্তৰ্ভুক্ত আছিল। পৰৱৰ্তী সময়ত অবিভক্ত ডিব্ৰুগড় জিলাৰ অধীনত তিনিচুকীয়াৰ প্ৰশাসনিক কাম কাজ পৰিচালিত হৈছিল। অসম চৰকাৰৰ অধিসূচনা অনুযায়ী 1989 চনৰ 1 অক্টোবৰত তিনিচুকীয়াই অসমৰ প্ৰশাসনিক মানচিত্ৰত স্বতন্ত্ৰ জিলাৰূপে স্বীকৃতি লাভ কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল তিনিচুকীয়াৰ সাংস্কৃতিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ। জিলা দিৱস উপলক্ষে আজি প্ৰশাসনে তিনিচুকীয়াবাসীক অভিনন্দন জ্ঞাপন কৰিছে। ওদালগুৰি জিলাত আৰক্ষীয়ে নিয়মীয়াকৈ ড্ৰাগছ বিৰোধী অভিযান চলাই আহিছে। আজি পুৱতি নিশা ৰৌতা আৰক্ষীয়ে গোপন সূত্ৰৰ পম্খেদি চলোৱা অভিযানত বুজন পৰিমাণৰ ভাং আৰু নগদ ধন জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস। জ্যেষ্ঠজনৰ জীৱনজোৰা অভিজ্ঞতা, জ্ঞান আৰু মূল্যবোধে সমাজক সমৃদ্ধ কৰি আহিছে। নৱপ্ৰজন্মৰ মাজত জ্যেষ্ঠ নাগৰিকসকলৰ সুস্থ চিন্তাধাৰা আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ জৰিয়তে এখন অধিক মানৱীয়, সহমৰ্মী আৰু সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰতি বছৰে 1 অক্টোবৰত এই দিৱস পালন কৰি অহা হৈছে। জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদা, নিৰাপত্তা, সামাজিক অংশগ্ৰহণ আৰু সুস্বাস্থ্য নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব আৰু এই দিৱসে এই দায়িত্ববোধক সোঁৱৰাই আহিছে। পাঞ্জাৱীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বাৰে ৰহণীয়া

0: কাৰ্যসূচীৰ আজি এই দিৱস অনুষ্ঠিত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো এই দিৱস পালন কৰা হৈছে। ওদালগুৰি জিলাত টংলা জ্যেষ্ঠ নাগৰিক সন্মিলনে এই আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰে। আজি ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস। ৰক্তদানৰ প্ৰতি ব্যাপক সজাগতা সৃষ্টিৰ লগতে ৰক্তদানৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সচেতন কৰিবলৈ 1 অক্টোবৰত এই দিৱস পালন কৰা হৈছে। 1975 চনত এই দিৱস উদযাপনৰ আৰম্ভণি হৈছিল। জৰুৰী অৱস্থাত ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰাকৈ প্ৰতিগৰাকী সুস্থ ব্যক্তিয়ে যাতে নিৰ্ভৰে ৰক্তদান কৰিব পাৰে তাৰ বাবে অৱগত কৰিবলৈ এই দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক তৰালী শৰ্মাৰ কণ্ঠৰ দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া অনুৰাধা শৰ্মা পূজাৰীৰ ৰচিত এটি গীত।

जग धारी जन जाने को जारी दाम तारी के जम तारी।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 13 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 1 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই, আমাৰ এই অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু বিলিফাং স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইড। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়িকা হিমানী দাসৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

চক্ৰেটিছে কৈছিল, ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিয়ে হেৰায়। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো নাৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্থ আকাশ। অনুষ্ঠানত আজি শুনক শিল্পী লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমেই আগবঢ়াইছো শিল্পীগৰাকীৰ কণ্ঠত মধুমতী বোলছবিৰ আজাৰে পৰদেশী শীৰ্ষক গীতটি।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ লতা মংগেশকাৰৰ কণ্ঠত নেনা বৰছে ৰিমঝিম ৰিমঝিম শীৰ্ষক গীতটি। বোলছবি হৈছে ৱো কণ্ঠী।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো গুমনাম ভুলছবিৰ গুমনাম হে কুই বদনাম হে কুই শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, অৰ্ধ আকাশ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো লতা মংগেশকাৰৰ কণ্ঠত জুৱেল থিপ বুলছবিৰ ৰুলা কে গয়া সপনা মেৰা শীৰ্ষক গীতটি।

শিল্পীগৰাকীৰ কণ্ঠত মেৰা ছায়া বুলছবিৰ মেৰা ছায়া চা চেলেগা শীৰ্ষক গীতটি।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 6:05 ইংৰাজী বাতৰি, 6:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কৃষিবাণী, 6:44 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 হিন্দী, 7:05 ইংৰাজী আৰু 7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ এটি আলোচনা।
0: নমস্কাৰ শ্ৰোতাসকল, মই শিখামণি দত্ত। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া ব্যৱস্থাৱলী এই বিষয়ত। আৰু এই বিষয়ত আলোচনা কৰিবলৈ আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ। এয়া কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ উদ্ভিদ প্ৰজনন আৰু বংশগতি বিশেষজ্ঞ ডক্টৰ মিৰি সাধনা শৰ্মা। নমস্কাৰ।
2: নমস্কাৰ।
0: আৰু একেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য ৰক্ষা বিভাগৰ বিষয় বিশেষজ্ঞ শ্ৰী বিপুল কুমাৰ দাস। নমস্কাৰ।
3: নমস্কাৰ।

0: পুনতেই মই ডক্টৰ শৰ্মা আপোনাক সুধিব খুজিছোঁ, অসমৰ জলবায়ু উপযোগী শালি ধানৰ কি কি জাতৰ খেতি কৰিব পাৰি বাৰু?
1: এইটো এটি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আচলতে ধান বুলি নহয়, আমি যিকোনো শস্যৰ ক্ষেত্ৰতেই পোনপ্ৰথমে যেতিয়া আমি খেতিটো আৰম্ভ কৰোঁ, আমি সদায় কিছুমান উন্নত মানদণ্ডৰ জাত বাছি ল'ব লাগে। গতিকে ধানৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে অসমৰ বিভিন্ন অঞ্চলৰ মাটি, পানীৰ পৰিমাণ, বায়ু, খৰাং পৰিস্থিতি অথবা আমাৰ জলবায়ুৰ লগত খাপ খোৱাকৈ আমি কিছুমান জাত যদি আমি নিৰ্বাচিত কৰি ল'ব পাৰোঁ, তেনেহ'লে আমি বেছি লাভান্বিত হ'ব পাৰোঁ। গতিকে অসমৰ জলবায়ুত সাধাৰণতে আমাৰ বিভিন্ন ধৰণৰ উপযোগী জাত আমি ব্যৱহাৰ কৰি আহিছোঁ, যেনে ধৰক ৰঞ্জিত বাহাদুৰ বা পিয়লি, এনেধৰণৰ জাতসমূহ আমি ব্যৱহাৰ কৰি আহিছোঁ। আৰু আমি জানো যে অসমখন এখন হৈছে বানপানী অধ্যুষিত অঞ্চল, গতিকে তেনে সময়ত আমি কিছুমান অধিক উন্নত মানদণ্ডৰ পানীৰ দুঃসহনশীল জাত আমি ব্যৱহাৰ কৰিব পাৰোঁ, যেনে ধৰক ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান বা স্বৰ্ণ চাবুৱান, ঢলি, এই জাতসমূহ ব্যৱহাৰ কৰিলে আমি ভাল ফলাফল পাব পাৰোঁ। এই জাতসমূহ আমি প্ৰায় 10-12 দিন সম্পূৰ্ণৰূপে পানীত তলত থাকিলেও ইয়াৰ উৎপাদন কমি নাযায়। ইয়াৰ গড় উৎপাদন প্ৰায় 50-55 কুইণ্টল আমি প্ৰতি হেক্টৰ মাটিত পাবলৈ পাৰোঁ। কিন্তু কেতিয়াবা এনেকুৱা পৰিস্থিতি হয় যে আমাৰ মূল পথাৰত পানী থাকে আৰু সময়মতে আমি কঠীয়াখিনি উঠাব নোৱাৰোঁ। গতিকে তেনে পৰিস্থিতিত আমি কিছুমান উন্নত জাত ব্যৱহাৰ কৰিব পাৰোঁ, যেনে গীতেশ আৰু প্ৰফুল্ল। আৰু এই জাতসমূহৰ বৈশিষ্ট্যতা হৈছে যে আমি 50-60 দিনলৈকে বুঢ়া কঠীয়া লগালেও ইয়াৰ উৎপাদন কমি নাযায়। ঠিক তেনেধৰণে কোনো কোনো পৰিস্থিতিত আমাৰ এনেকুৱা হয় যে আমাৰ বানপানী আগতীয়াকৈ আহিছে, তেনে ক্ষেত্ৰত আমি কিছুমান অতি কমদিনীয়া অৰ্থাৎ 3-মহীয়া আমি উচ্চ উৎপাদনসমূহ জাত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই জাতসমূহ হৈছে দিচাং, দিখৌ, লুইত, কপিলি, কলং। আজি কেইবছৰমান আগৰ পৰা আমাৰ ভাৰত চৰকাৰে ডাবল ক্ৰপিঙৰ ওপৰত, অৰ্থাৎ আমি একেদৰা মাটিতে কি ধৰণে দুবিধ শস্য কৰি অধিক লাভান্বিত হ'ব পাৰোঁ তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। আৰু এই জাতসমূহ হৈছে নুমলী, শ্ৰাৱণী, সত্যৰঞ্জন, বসুন্ধৰা। ঠিক তেনেকৈ যিহেতু আমাৰ জলবায়ুৰ পৰিৱৰ্তন ঘটিছে, কেইবছৰমানৰ পৰা অসমত আমাৰ খৰাং পৰিস্থিতিও দেখা দিছে। চ' তেনেকুৱা ক্ষেত্ৰত যোৱা 2 বছৰমান আগতে আমাৰ এটি খুব ভাল ধানৰ জাত উলিওৱা হৈছে, সেই জাতটি হৈছে অৰুণ। ঠিক তেনেকৈ যদি চাওঁ, আমি অন্যান্য জাত কিছুমান আছে যাৰ প্ৰডাকশ্যন অতি বেছি, যেনে প্ৰচুৰ, শতাব্দী, পাটকাই আৰু চুৰমা ধান। গতিকে মই আশা ৰাখিছোঁ যদি আমাৰ অসমৰ কৃষকসকলে এনে ধানৰ জাতসমূহ ব্যৱহাৰ কৰে, তেওঁলোকে অধিক লাভান্বিত হ'ব পাৰিব। কিছুমান আমি ডিপ ৱাটাৰ ৰাইচ বা বাও ধানৰ ভেৰাইটি আমি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু সেই ভেৰাইটিসমূহ হৈছে ডিফলু, চক্ৰলাহী, মানস ইত্যাদি। আশা ৰাখিছোঁ কৃষকসকলে এই নতুন জাতসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব আৰু লাভান্বিত হ'ব।
0: হয়, এতিয়া মই আপোনাক সুধিব খুজিছোঁ, শালি ধান উৎপাদনত বীজ শোধনৰ গুৰুত্ব কেনেকুৱা?
1: হয়, আচলতে যিকোনো শস্যৰে আমি খেতিটো আৰম্ভ কৰাৰ আগতে সদায় বীজ শোধন কৰি ল'ব লাগে। গতিকে বীজ শোধনৰ আমাৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে। তাৰে ভিতৰত আমাৰ প্ৰথম পদ্ধতিটো হৈছে আমাৰ কৃষকসকলে অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছে, যে শালি ধানৰ ক্ষেত্ৰত বিশেষকৈ নিমখৰ পানীত কিছু সময় তেওঁলোকে তিয়াই থয়। ঠিক তেনেকৈ আমি কিছুমান ভেঁকুৰনাশক দ্ৰব্য আমি ব্যৱহাৰ কৰি শালি ধানৰ বীজখিনি শোধন কৰি ল'ব পাৰোঁ। তেনেকৈ আমি জৈৱিকভাৱেও আমি বীজ শোধন কৰি ল'ব পাৰোঁ। আৰু জৈৱিক বীজ শোধনৰ ক্ষেত্ৰত আমি বিশেষকৈ ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰা হয়, ই এবিধ জৈৱিক ভেঁকুৰ। ঠিক তেনেদৰে আমি কেতিয়াবা নেনোসাৰ জাতীয় সাৰৰ জৰিয়তে আমি বীজখিনি শোধন কৰি ল'ব পাৰোঁ। গতিকে এইধৰণে আমি বিভিন্ন প্ৰক্ৰিয়াৰে আমি বীজখিনি শোধন কৰি ল'ব পাৰোঁ।
0: আমি ধানৰ জাত আৰু বীজ শোধনৰ সম্পৰ্কে জানিব পাৰিলোঁ। এতিয়া অসমৰ কৃষকে সাধাৰণতে মুখামুখি হোৱা সমস্যাসমূহৰ ফালে আহোঁ অকণমান। শ্ৰী দাস, কি বাৰু
2: শালি ধানৰ ক্ষেত্ৰত আচলতে কৃষকসকল বিভিন্ন সমস্যাৰ দ্বাৰা জুৰুলা হৈ আছে, কিন্তু আমি যদি শস্য ৰক্ষাৰ ফালৰ পৰা যদি চাওঁ, তেতিয়াহ'লে অসমৰ ক্ষেত্ৰত শালি ধানৰ মূল সমস্যা হৈছে মজাখোৱা পোক। মজাখোৱা পোকটো আমাৰ অসমত সাধাৰণতে 2টা সময়ত দেখা যায়। এটা হ'ল ধানৰ যেতিয়া সৰ্বাধিক পোখা ওলোৱাৰ সময় হয়, সেই সময়ত সিহঁতে আক্ৰমণ কৰে, আৰু দ্বিতীয় সময়টো হ'ল ধানৰ যেতিয়া সি ওলোৱাৰ সময় হয়, সেই সময়ত সিহঁতে আক্ৰমণ কৰে। আৰু সিহঁতে কণী পাৰে, পাতবিলাকত কণী পাৰে, আৰু সেই কণীৰ পৰা পলু ফুটি পেলাই পলুবিলাকে ধানৰ মাজৰ পাতবিলাক আছে, সেইবিলাকৰ গুৰিত সিহঁতে ফুটা কৰি সোমাই যায়। তাৰ পৰা সিহঁতে ওপৰলৈ খাই আহে, খাই আহি পেলাই তেতিয়া সেই মাজৰ পাতটো মৰি যায়। আৰু যদি ধানৰ সি ওলোৱাৰ সময়ত যদি আক্ৰমণ কৰে, তেতিয়াহ'লে সিহঁতে সি ওলোৱা পোখাৰ গুৰিত ফুটা কৰি সোমাই যায়, আৰু এই একেধৰণে ওপৰলৈ খাই আহে,

0: তেতিয়া সিটো মৰি যায়, আৰু সিহঁত যিকেইটা ধান থাকিব সেইকেইটা পতা নহয়, তেতিয়া সেইকেইটা বগা পৰি যায়, আৰু সেই সিটো যদি আমি ওপৰলৈ টান মাৰি দিওঁ তেতিয়াহ'লে সহজতে ওলাই আহে। গতিকে এইটো হ'ল তাৰ লক্ষণ। গতিকে এইধৰণে মজা খোৱা পোকে মানে ধানত থালি ধানৰ ক্ষেত্ৰত যথেষ্ট
1: অপকাৰ কৰে। গতিকে মজা খোৱা পোক নিয়ন্ত্ৰণৰ বাবে নিশ্চয় বিভিন্ন ব্যৱস্থা আছে, এনেধৰণৰ ব্যৱস্থাসমূহৰ বিষয়ে জনাওকচোন।
0: এটা নিৰ্দিষ্ট ব্যৱস্থাৰ জৰিয়তে আচলতে আমি মজা খোৱা পোক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, তাৰ কাৰণে আমি বহুকেইটা ব্যৱস্থা একেলগে ল'ব লাগিব, সেইটোক আমি সুসংহত ব্যৱস্থাপনা বুলি কওঁ। প্ৰথম ব্যৱস্থা হিচাপে আমি যেতিয়া ধানৰ কঠীয়া ৰুওঁ তেতিয়া কঠীয়া ৰোৱাৰ সময়ত তাৰ পাতৰ আগবিলাক আমি কাটি দিব লাগে, মানে কঠীয়াৰ আমাৰ যিটো পাত থাকে সেই পাতৰ আগত সাধাৰণতে মজা খোৱা পোকৰ পখিলাবিলাকে কণী পাৰে, আৰু সেইখিনি যদি আমি আঁতৰাই দিওঁ, আগখিনি যদি আঁতৰাই দিওঁ তেতিয়াহ'লে এই কণীবিলাক আঁতৰি যায়, গতিকে মূল পথাৰ হ'লে সেই কণীখিনি যাব নোৱাৰে। তাৰপিছতে হ'ল কি, মজা খোৱা পোকৰ পখিলাবিলাক সাধাৰণতে আমি ধানৰ কঠীয়া ৰোৱাৰ এমাহ পিছত পথাৰত আৱিৰ্ভাৱ হয়, আৰু সিহঁতে পথাৰত কণী পাৰে, পাতত সিহঁতে কণী পাৰে। আমি যদি সেই সময়ছোৱাত যদি পথাৰলৈ গৈ সেই কণীবিলাক যদি আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে আমি পোকৰ পৰা যথেষ্ট সকাহ পাব পাৰোঁ। তাৰপিছত আমি কৰিব পাৰোঁ কি, আমি যদি পথাৰত কিছুমান জেম পুতি দিওঁ বা বাঁহৰ খুঁটি বনাই পেলাই, সাধাৰণতে এইটো টি পাৰ্চ টেকন'লজি বুলি কওঁ, এটা 6 ফুট ওখকৈ এটা বাঁহৰ কামি বনাই ল'ব লাগে, আৰু 2 ফুট বা 2.5 ফুট বহলকৈ এটা কামি বনাই লৈ বান্ধি, ইংৰাজীত কেপিটেল টি আকৃতিত আমি বান্ধি পেলাই তেনেকুৱা খুঁটি বনাই পেলাই যদি 1 বিঘা মাটিত 4-5টা আমি খুঁটি পুতি দিব পাৰোঁ, তেতিয়াহ'লে সেই খুঁটিবিলাকত বহি আমাৰ যিবিলাক পতংগভোজী চৰাই আছে সেই চৰাইবিলাকে এই পোকৰ পলুটো খাব। তাৰপিছত আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিছে কি, ফেৰোমন ফান ব্যৱহাৰ কৰি আমি পোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ফেৰোমন ফান মানে এইটো এটা ফাণ্ড হয় যাৰ জৰিয়তে আমি এই মজা খোৱা পোকৰ মতা পোকবিলাক আমি সংগ্ৰহ কৰোঁ ফাণ্ডত, আৰু মতা পোকবিলাক যেতিয়া ফাণ্ডত ধৰিম তেতিয়া সিহঁতে মাইকী পোকৰ লগত সংগম কৰিব নোৱাৰিব, আৰু তাৰ ফলত মাইকী পোকে যদিও কণী পাৰে সিহঁতৰ কণীবিলাক নিষিক্ত নোহোৱাৰ কাৰণে তাৰ পৰা পোৱালি নজগিব, মানে পলু নোলাব তাৰ পৰা। তাৰপিছত আৰু এটা টেকন'লজি আছে, এটা কণী পৰজীৱী পোক এটা আছে ট্ৰাইকোগ্ৰামা বুলি কয়, গতিকে এই এই পোকটোৱে কি কৰে, সিহঁতে মাইকী পোকবিলাকে মজা খোৱা পোকৰ কণীৰ ভিতৰত কণী পাৰি দিয়ে, সেইকাৰণে সিহঁতক কণী পৰজীৱী পোক বুলি কয়। গতিকে এই ট্ৰাইকোগ্ৰামাৰ মাইকী পোকবিলাকে যেতিয়া কণী পাৰি দিব মজা খোৱা পোকৰ কণীৰ ভিতৰত, সেই কণীটো নষ্ট হৈ যায়। এই টেকন'লজিটো আমাৰ বহুল প্ৰসাৰ হোৱা নাই এতিয়া, আৰু আমাৰ যদি অৰ্থনৈতিক ক্ষতিসীমা যদি পাৰ হৈ যায়, শস্যক পোকে আক্ৰমণ কৰি অৰ্থনৈতিকভাৱে জুৰুলা কৰি দিয়ে, তেতিয়াহ'লে আমি কিন্তু ৰাসায়নিকৰ সহায় ল'ব লাগিব, অন্য ব্যৱস্থাবিলাকৰ জৰিয়তে আমি সহজতে পোক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ।
1: মজা খোৱা পোক নিয়ন্ত্ৰণৰ বহুখিনি ব্যৱস্থাই আপুনি ক'লে, মজা খোৱা পোকৰ বাহিৰেও অন্য পোকৰ আক্ৰমণত শালি ধান ক্ষতিগ্ৰস্ত হ'ব পাৰে নেকি?
0: নিশ্চয়কৈ, মজা খোৱা পোকটো এটা মূল পোক আমাৰ অসমৰ কৃষি ক্ষেত্ৰত, কিন্তু তাক বাহিৰেও আৰু অন্য বহুতো পোক আছে যিয়ে কম বেছি পৰিমাণে আমাৰ শস্য আক্ৰান্ত কৰে। তাৰ ভিতৰত এটা আছে আমি থ্ৰিপ্স বা হোঁহনি পোক বুলি কওঁ, সেইটো মূলতঃ আমাৰ কঠীয়া তুলিৰ পোক, আচলতে সি মূল পথাৰত আক্ৰমণ নকৰে, সেই পোকটোৱে গছৰ পাতৰ পৰা ৰস শুহি খায় সিহঁত। গতিকে আমাৰ কঠীয়া তলিত যেতিয়া আমি কঠীয়া সিঁচোঁ, কঠীয়া যেতিয়া বাঢ়ি আহে সাধাৰণতে 15-20 দিনৰ ভিতৰত এই থ্ৰিপ্ছৰ আক্ৰমণটো আৰম্ভ হয়, আৰু সিহঁতে পাতৰ পৰা ৰস শুহি খাবলৈ আৰম্ভ কৰে, আৰু তেতিয়া আমাৰ পাতৰ আগবিলাক ৰঙা পৰি যায়, গতিকে সেইটো হৈছে তাৰ লক্ষণ। আৰু তেনেকুৱা ধৰণৰ কঠীয়াবিলাক যদি আমি মূল পথাৰত লগাওঁ তেতিয়াহ'লে তাৰ পৰা উৎপাদন অলপ কমকৈ পাব পাৰোঁ। আৰু তাৰ উপৰি আছে আমাৰ পাতমেৰুৱা পোক এটা আছে, পাতমেৰুৱা পোকে কৰে কি, সিহঁতে মুখৰ পৰা ওলোৱা লেলাৱাটিৰ পৰা 2-3টা পাত একেলগে জোৰা কৰি লৈ পেলাই তাৰ ভিতৰত এটা কেচ এটা বনাই লয়, লৈ তাৰ ভিতৰত সিহঁতে খাই থাকে। তাৰ উপৰি আছে আমাৰ গান্ধী পোকৰ আক্ৰমণ আছে, গান্ধী পোক লাগে, গান্ধী পোকে যেতিয়া ধানবিলাক গাখীৰতী অৱস্থাত থাকে তেতিয়া সিহঁতে এই গাখীৰবিলাক শুহি শুহি খায়। তাৰপিছত এটা বৰ মাৰাত্মক সমস্যা আছে সুৰ পোক, কিন্তু সেই এই পোকটো সকলো সময়তে নালাগে, সাধাৰণতে আমাৰ অঞ্চলবিলাক যিহেতু বাৰিষা হয় আমাৰ যথেষ্ট পৰিমাণে, গতিকে বাৰিষাৰ পিছত বেছিকৈ বানপানী হোৱাৰ পিছত যেতিয়া খুব টানকৈ ৰ'দ দিব সেই সময়ত এই পোকটোৰ প্ৰাদুৰ্ভাৱ হয়, গতিকে এই পোকটো যেতিয়া আমাৰ পথাৰত আহে এই পোকটোৱে এফালৰ পৰা গোটেই শস্যত ঘাঁহি মুহি খাই যায়, আৰু সাধাৰণতে এই পোকটো যেতিয়া আমাৰ পথাৰত আহে সেই সময়ত আমাৰ ধানৰ সি ওলায়, গতিকে একেবাৰে সেই সময়ত মানে কৃষকে বৰ ডাঙৰ লোকচানৰ সন্মুখীন
1: হয়।
0: বানপানী হোৱা অঞ্চলবিলাকত আমি এই পোকটোৰ প্ৰতি বেছি সজাগ হৈ থাকিব লাগে আচলতে। তাৰপিছত আৰু সৰু 2-4টা পোক আছে, এটা টোপলি কটা পোক বুলি আছে, কেচুৱাম বুলি কয় সেইটো, আৰু এটা আছে বাদামী শোষক পোক, মানে মূল পোক হিচাপে বিবেচিত হৈ আছে। সকলো পোকে আছে, কম মই কৈছোঁ কম বেছি পৰিমাণে আছে, কিন্তু কিছুমান এতিয়া হৈছে কি

0: যিবিলাক আমি মাইনৰ বেছ বুলি কৈছিলোঁ, যিবিলাকৰ আক্ৰমণ সিমান তীব্ৰতৰ নাছিলে, সেই পোকবিলাক কিছুমান এতিয়া মানে মূল পোক হিচাপে বিবেচিত হৈছে এতিয়া।
1: তেনেহ'লে এই পোকবোৰ কেনেকৈ নিৰাময় কৰিব পাৰি?
0: প্ৰত্যেকটো পোকৰ কাৰণে নিয়ন্ত্ৰণ ব্যৱস্থাবিলাক আমি বেলেগ বেলেগ ধৰণে ল'ব পাৰোঁ। এতিয়া মই যিহেতু কৈছোঁ যে থ্ৰিপছৰ কথা কৈছোঁ, থ্ৰিপছৰ নিয়ন্ত্ৰণ কৰিবলৈ আমি কঠীয়াতলিত ফুৰাডন নামৰ এটা ঔষধ আছে। ফুৰাডন ঔষধ কঠীয়াতলিত প্ৰতি বৰ্গ মিটাৰত 3 গ্ৰাম হিচাপে আমি ছটিয়াই দিব লাগে, আৰু ছটিয়াৰ সময়ত লক্ষ্য ৰাখিব লাগে যাতে কঠীয়াতলিখনত উচিত পৰিমাণৰ পানী থাকে। তাৰপিছত আমি কঠীয়াৰ শিপা শোধন কৰিব পাৰোঁ, বিভিন্ন ৰাসায়নিক সামগ্ৰী আছে, শিপাবিলাক শোধন কৰি পেলাই যেতিয়া আমি ৰোপণ কৰোঁ মূল পথাৰত, তাৰ আগতে আমি কঠীয়াটো মানে শিপাখিনি শোধন কৰি ল'ব পাৰোঁ। তাৰ উপৰি পাতমেৰুৱা পোক আছে, পাতমেৰুৱা পোক নিয়ন্ত্ৰণৰ কাৰণে আমি আমাৰ যিটো সাৰ আমি দিওঁ সেইটো অনুমোদিত মাত্ৰাত দিব লাগে সদায়। গতিকে আমি যদি পাতমেৰুৱা পোক নিয়ন্ত্ৰণ কৰিব লগা হয় আমি সদায় ছিষ্টেমিক ইনচেক্টিচাইড মাৰিব লাগিব। তাৰপিছত গান্ধী পোক আছে, গান্ধী পোক নিয়ন্ত্ৰণৰ কাৰণে আমি বিভিন্ন ধৰণৰ পৰম্পৰাগত পদ্ধতি কিছুমান অনুসৰণ কৰোঁ। আমি যদি মৰা ভেকুলী পচাই লৈ পেলাই পথাৰত আঁৰি থৈ দিওঁ তেতিয়াহ'লে তালে সেই গান্ধী পোকবিলাক আকৃষ্ট হয়। পিছত সেই ভেকুলীটো আনি পেলাই আমি যদি এই ৰাসায়নিকত ডুবাই পেলাই গান্ধী পোকখিনি আমি মাৰি পেলাব পাৰোঁ। আৰু যদি বৰ বেছি যদি আক্ৰমণ হয় তেতিয়াহ'লে প্ৰয়োজন অনুসাৰে আমি বিভিন্ন ৰাসায়নিক ব্যৱহাৰ কৰিব পাৰোঁ। কাৰ্বাৰিল বা পাইৰেথ্ৰিন ডাচ বুলি এটা ঔষধ আছে, এই ঔষধবিলাক আমি 3 কেজি প্ৰতি বিঘা হিচাপে ব্যৱহাৰ কৰি পেলাই গান্ধী পোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু সুৰ পোক যদি নিয়ন্ত্ৰণ কৰিব লগা হয়, সুৰ পোক নিয়ন্ত্ৰণ কৰাটো অকণমান কঠিন। গোটেই পথাৰৰ কৃষকখিনি একলগ হৈ পেলাই তেওঁলোকে কাম কৰিব লাগিব, আৰু প্ৰথমতে আমি কৰিব লাগিব কি, পথাৰৰ যিবিলাক আলি আছে কাৰ্বাৰিল বা পাইৰেথ্ৰিন ডাষ্টেৰে প্ৰথমতে স্প্ৰে' কৰি ল'ব লাগিব যাতে বাহিৰৰ পৰা পোকটো আমাৰ পথাৰখনলৈ সোমাব নোৱাৰে, সেইটোৰ ব্যৱস্থা কৰি ল'ব লাগিব। তাৰপিছত আমি পথাৰৰ মাজে মাজে বাঁহৰ খুটি পুতি দিব লাগিব যাতে চৰাই বহি পেলাই ইহঁতৰ পলুবিলাক খাব পাৰে। তাৰপিছত শেষ ব্যৱস্থা হিচাপে আমি কৰিব লাগিব কি, গোটেই পথাৰখনত আমি ক্লোৰান ট্ৰেনিলিপৰ বা লেমডা চাইহেলথ্ৰিন এনেকুৱা ধৰণৰ ঔষধবিলাক ছটিয়াই পেলাই ইহঁতক নিৰ্মূল কৰাৰ চেষ্টা কৰিব লাগিব। তাৰপিছত টোপলি কটা পোক নিয়ন্ত্ৰণৰ কাৰণে আমি কৰিব লাগে কি, যদি আমাৰ পথাৰত সুবিধা থাকে তেতিয়াহ'লে পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে, কাৰণ তেতিয়া সিহঁতে মৰি যায়। গতিকে এনেকুৱা ব্যৱস্থাবিলাকৰ জৰিয়তে আমি টোপলি কটা পোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু বাদামী শোষক পোক যিটো কৈছোঁ মই, সেই পোকটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বৰ বিশেষ দিগদাৰ নাই, কাৰণ সিহঁতে এটা নিৰ্দিষ্ট জেগাতহে সিহঁতে আক্ৰমণ কৰে, গোটেই পথাৰখন কেতিয়াও আক্ৰমণ নকৰে। গতিকে যিটো জেগাত আক্ৰান্ত হৈছে সেই জেগাটোত আমি ইমিডিয়েটলোপিড 125 মিলিলিটাৰ প্ৰতি হেক্টৰ হিচাপে যদি স্প্ৰে' কৰোঁ তেতিয়াহ'লে অতি সহজতে সিহঁতক নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
1: ডক্টৰ শৰ্মা, এতিয়া আমি শালি ধানৰ উৎপাদনৰ ফালে আহোঁ অকণমান।
2: হয়,
1: অসমত শালি ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?
2: শালি ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ আচলতে আমি খেতিটো আৰম্ভ কৰাৰ পৰা, অৰ্থাৎ আমি বীজ সিঁচাৰ পৰা আমি চপোৱালৈকে কিছুমান আমি ব্যৱস্থাৱলী গ্ৰহণ কৰিবলগীয়া হয়।
1: হয়,
2: যেনে ধৰক আমি পোনপ্ৰথমে উন্নত আৰু জলবায়ু উপযোগী জাতৰ ব্যৱহাৰ কৰিব লাগে। ঠিক তেনেকৈ আমি বীজখিনি সদায় আগতীয়াকৈ শোধন কৰি ল'ব লাগে। কঠীয়াখিনি যেতিয়া আমি উঠাওঁ, কঠীয়াৰ শিপাখিনিও আমি শোধন কৰি ল'ব পাৰোঁ। আৰু এই কঠীয়া শিপা শোধন, তাৰ বাবে আমি 1 লিটাৰ পানীত ক্লোৰোপাইৰিফছ অথবা ফিপ্ৰনিল জাতীয় আমাৰ কীটনাশক দ্ৰব্য, লগতে আমাৰ 10 গ্ৰাম ইউৰিয়া সাৰ মিলাই এটা আমি মিশ্ৰণ বা এটা চলিউশ্যন আমি বনাই ল'ম। আৰু তাত কঠীয়াৰ শিপাখিনি সম্পূৰ্ণৰূপে ডুব যোৱাকৈ আমি 3 ঘণ্টামানৰ কাৰণে ডুবাই ৰাখিম। তাৰপিছত আমি কঠীয়াখিনি উঠাই পেলাই মূল পথাৰত লগাব লাগে। ঠিক তেনেকৈ আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে আমি সুষম সাৰৰ ব্যৱহাৰ কৰিব লাগে। আৰু সাৰ বুলি ক'লে আমাৰ প্ৰত্যেক সাৰৰে আমাৰ কামবোৰ বেলেগ বেলেগ হয়। শালি ধানৰ ক্ষেত্ৰত বিশেষকৈ আমি ইউৰিয়া, ছুপাৰ আৰু পটাচ সাৰ ব্যৱহাৰ কৰোঁ। আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিম যে ইউৰিয়া সাৰ আমি সদায় 2 বা 3 ভাগত ভাগ কৰি, যিটোক স্প্লিট এপ্লিকেশ্যন বুলি কোৱা হয়, স্প্লিট এপ্লিকেশ্যনত আমি ব্যৱহাৰ কৰিব লাগে। যেনে ধৰক আমি যদি দীঘলদিনীয়া জাত ব্যৱহাৰ কৰোঁ, আমি ইউৰিয়াটো 3টা স্প্লিট ড'জত অৰ্থাৎ 3টা ভাগত বিভক্ত কৰি ব্যৱহাৰ কৰোঁ। কিন্তু যদি আমি কমদিনীয়া জাতৰ কাৰণে আমি ইউৰিয়া সাৰটো 2টা ভাগত বিভক্ত কৰি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে DAP সাৰৰ ক্ষেত্ৰত আমি যদি চাওঁ, বিঘাই প্ৰতি আমাক প্ৰায় 15 কেজি ইউৰিয়া সাৰ, প্ৰায় 6 কেজি DAP সাৰ আৰু 9 কেজি পটাচ সাৰৰ প্ৰয়োজন হয়। গতিকে ধানৰ ক্ষেত্ৰত আমি টপ ড্ৰেছিং, আমি যেতিয়া ইউৰিয়া টপ ড্ৰেছিং কৰোঁ, সেই টপ ড্ৰেছিঙৰ ঠাইত আমি নেনো সাৰ ব্যৱহাৰ কৰিও ভাল উৎপাদন পাব পাৰোঁ। 0.5 লিটাৰ নেনো সাৰে আমাৰ 25 কেজিৰ ইউৰিয়া সাৰক ৰিপ্লেচ কৰিব পাৰে। যে নেনো সাৰত আমি কম সাৰ ব্যৱহাৰ কৰি অধিক উৎপাদন পাব পাৰোঁ, খৰচো কম হয়, গতিকে নেনো সাৰৰ আমাৰ কোনো ধৰণৰ বায়ু প্ৰদূষণৰ লগতো জড়িত নহয়।
1: হয়,
2: গতিকে কৃষক

0: সকলে এনেধৰণে ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰি নেক্সট হৈছে আমি জলসিঞ্চনৰ ব্যৱস্থাপনাৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে। ধান খেতি আমি জানো যে ধানত আমাক যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। গোটেই আমি ধান লগোৱাৰ পৰা চপোৱালৈকে আমাৰ পথাৰত প্ৰায় 5 চেণ্টিমিটাৰমান আমি পানী মেইনটেইন কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। আৰু সেইকাৰণে যেতিয়া আমি পথাৰখন প্ৰথমতে প্ৰস্তুত কৰি লওঁ, তেনে অৱস্থাত প্ৰায় 30 চেণ্টিমিটাৰ ওখকৈ আমি আলিবোৰ বান্ধি দিলে বেছি সুবিধা হয়, যাতে পথাৰৰ পানীটো বাহিৰলৈ ওলাই যাব নোৱাৰে। কিন্তু যেতিয়া আমি ধানখিনি চপাম, সেই সময়ত আমি পানীটো এৰি দিব লাগে। কাৰণ পথাৰত যদি আমাৰ পানী বেছি থাকে, তেনে অৱস্থাত আমাৰ ধানৰ পকোতে অকণমান সময়টো আমাক বেছি লাগে। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে ধানৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ বিভিন্ন অপতৃণ পোৱা যায়। গতিকে তেনে ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ অপতৃণ নাশক আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে ধানৰ ক্ষেত্ৰত ধানৰ চপোৱাৰ সময়টো যথেষ্ট গুৰুত্বপূৰ্ণ। চপোৱাৰ সময় হৈছে আমাৰ ধানৰ 50% থোক মেলাৰ পৰা 30-35 দিনৰ ভিতৰত আমি যদি ধানখিনি চপাব পাৰোঁ, তেতিয়াহ'লে আমি ভাল উৎপাদন আশা কৰিব পাৰোঁ। ধানৰ শুকোৱা পদ্ধতিটো আমি জানিব লাগে যে একেদিনতে আমি আচলতে ধান শুকুৱাব নালাগে। আমি পৰ্যায়ক্ৰমে লাহে লাহে ক্ৰমান্বয়ে আমি যদি ধানখিনি ভালদৰে শুকুৱাই লওঁ, তেতিয়া আমি বেছি দিনলৈকে সেই ধানখিনি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ।
1: যিহেতু ভঁৰালত বহুদিনৰ
0: কাৰণে আমি ৰখা হয়, আৰু লগতে আমি যদি দেখোঁ যে ভালদৰে নুশুকাই, তেনেহ'লে বিভিন্ন পোক পতংগ তথা বেমাৰ আজাৰো দেখা দিয়ে। আৰু লগতে কেতিয়াবা বহু ক্ষেত্ৰত ফাংগেল এটেক হয়, অৰ্থাৎ ভেঁকুৰ লাগি পেলাই ধানখিনি নষ্ট হৈ যায়। গতিকে শুকোৱাৰ ক্ষেত্ৰতো আমি কৃষকসকলে যথেষ্ট গুৰুত্ব আৰোপ কৰিবলগীয়া হয়।
2: শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া ব্যৱস্থা এই আলোচনাৰ প্ৰথম ভাগটি শুনিলে। ইয়াত ভাগ ল'লে দৰঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মেৰী সাধনা শৰ্মা আৰু বিপুল কুমাৰ দাসে। আলোচনাটিৰ আঁত ধৰিলে শিখামণি দত্তই।
3: প্ৰধানমন্ত্ৰী

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক।

0: সুন্দৰ খেতিত হুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
2: मतलब?
1: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? हाँ? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी। हाँ, माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहा,
2: परम तो सभी डाले हैं।
1: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
2: सच है?
1: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,500 টকা, তিতা কেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,500 টকা, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,600 টকাৰ পৰা 2,500 টকা, গাজৰ 8,000 টকাৰ পৰা 9,500 টকা, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকা, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বিট 5,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, স্কোৱাছ 1,000 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 4,500 টকা, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ফ্ৰেন্স বিনৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, লাও 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, নেমুৰ দৰ প্ৰতিপোনত 300 টকাৰ পৰা 380 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলত 9,400 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,300 টকাৰ পৰা 14,800 টকাৰ ভিতৰত, বুটৰ দাইল 7,900 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 7,200 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,000।

0: 5,500 টকা, আদা 13,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,000 টকাৰ পৰা 6,600 টকা, তামোল প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,250 টকাৰ পৰা 2,480 টকা, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছো। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত অতিথি ENT স্পেচিয়েলিষ্ট ডক্টৰ জয়ন্ত কুমাৰ দাস। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মাই। অনুষ্ঠানটি পোনপটীয়াকৈ কথা পাতিবৰ বাবে আমাৰ ফোন নম্বৰ কেইটি হৈছে 9435405222 আৰু 03612661876। আপুনিও এই অনুষ্ঠানত ভাগ ল'ব পাৰিব নিশা 9:30 বজাত ডক্টৰ অনলাইন।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, ৰচনা নিৰ্মল প্ৰভা বৰদলৈৰ।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত, শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি, মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি, অসম আৰক্ষী দিৱস উপলক্ষে ৰাজ্যজুৰি ভিন ভিন কাৰ্যসূচী গ্ৰহণ, মান্দাকাটাৰ প্ৰথম কমাণ্ডো বেটেলিয়নৰ চৌহদত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ, আৰু নগালেণ্ডৰ দিখৌ নৈৰ উজনি অঞ্চলত ভূমিস্খলনৰ বাবে পানী আবদ্ধ হোৱা বুলি লংলেং জিলাৰ প্ৰশাসনৰ পৰা লাভ কৰা বাৰ্তাৰ পাছতে শিৱসাগৰ জিলা প্ৰশাসনৰ তৎপৰতা। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন স্থানত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দলীয় প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ সমষ্টিটোৰ

0: কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁৱৰ তিনিচুকীয়া বেলতলি বগৰীগুৰিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক সমালোচনা কৰে। সাংসদ গৌৰৱ গগৈয়ে আজি কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ সমষ্টিটোত প্ৰচাৰ চলায়। একেদৰে বিধায়ক তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই ভোটদাতাসকলৰ সৈতে মত বিনিময় কৰে। ইপিনে নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাপূৰ্ণ পৰিৱেশত সম্পন্ন কৰাৰ অৰ্থে জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমষ্টিটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে। ৰহাব বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতি গাঁও আৰু শালমাৰাৰ লগতে চামগুৰি সমষ্টিৰ পেনাই অঞ্চলত আজি সশস্ত্ৰ বাহিনীৰ ব্যাপক সঞ্চালন পৰিলক্ষিত হয়। এই অভিযানত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলেও অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ সৈতে পদযাত্ৰাত অংশগ্ৰহণ কৰে। ৰূপহী আৰু নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভিতৰুৱা আৰু সংবেদনশীল অঞ্চলসমূহত নিশা জিলা আয়ুক্ত আৰণ্যক শইকীয়া আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা চামগুৰি, ধিং আৰু ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত স্পৰ্শকাতৰ অঞ্চলসমূহত ভ্ৰাম্যমান দুৰ্ভাষ যন্ত্ৰৰ জৰিয়তে জনসজাগতাৰ প্ৰয়াস চলোৱা হৈছে। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি 4 বজাত অন্ত পৰে। আজি অন্তিম দিনা 42টা ৱাৰ্ডত বিজেপি, কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে শোভাযাত্ৰা আৰু বিভিন্ন কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলায়। শিলচৰ পৌৰ নিগম নিৰ্বাচনত মুঠ 133গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ইপিনে প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ লগে লগে 48 ঘণ্টীয়া নিৰৱতা পৰ্ব আৰম্ভ হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা আৰু নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কৰা হৈছে। তদুপৰি সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰচাৰৰ বিষয়বস্তু প্ৰকাশৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰৰ ভিতৰত নিৰ্বাচনী প্ৰচাৰ, পোষ্টাৰ, বেনাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। ভোটদাতাৰ পৰিবহণৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰিব পৰা নাযাব বুলিও কোৱা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। 2026-27 পৰ্যটন বৰ্ষৰ শুভাৰম্ভক লৈ উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ উপস্থিতিত বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশ দ্বাৰ মুকলি কৰা হ'ব। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰহিলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি 2026-27 পৰ্যটন বৰ্ষৰ বাবে অহা শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হ'ব। পুৱা 7:30ৰ পৰা 10 বজালৈ আৰু দিনৰ 1:30ৰ পৰা 3 বজালৈ জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকৰ ভিৰ হ'ব বুলি আশা কৰা হৈছে। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, চিচিবৰগাঁৱৰ বিধায়ক জীৱন গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডাঃ পেগুৱে তেওঁৰ ভাষণত কয় যে 1999 চনত প্ৰতিষ্ঠা লাভ কৰা ধেমাজি জিলাই বৰ্তমান নৱৰূপ লাভ কৰিছে। চৰকাৰৰ প্ৰচেষ্টা তথা ৰাইজৰ সহযোগত উন্নত পথ, দলং, শিক্ষানুষ্ঠান, চিকিৎসা মহাবিদ্যালয়, হাস্পতাল, ক্ৰীড়া ষ্টেডিয়াম, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ দৰে আধুনিক আন্তঃগাঁথনিৰে জিলাখন সবল হৈ উঠিছে। তেওঁ লগতে প্ৰতিষ্ঠা দিৱসৰ দিনটোত এখন বানমুক্ত, উন্নয়নমুখী আৰু আত্মনিৰ্ভৰ ধেমাজি গঢ়াৰ পথত ঐক্যবদ্ধ হৈ দৃঢ়তাৰে সকলোকে আগুৱাই যাবলৈ আহ্বান জনায়।
1: আমি এতিয়া প্ৰতি বছৰ ধেমাজি জিলাৰ ফাউণ্ডেশ্যন ডে বা প্ৰতিষ্ঠা দিৱসটো আমি পালন কৰিছোঁ। এইবাৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি আজি ৰাজহুৱা প্ৰেক্ষাগৃহত পালন কৰোঁ আৰু ইয়াৰে যিসকল উদ্যমিতাৰ ক্ষেত্ৰত সফল ব্যক্তি তেওঁলোকক সম্বৰ্ধনা জনাওঁ আৰু চৰকাৰী বিভাগৰো বিভিন্ন দিশত যিসকল নিষ্ঠাবান কৰ্মচাৰী আছে তেওঁলোককো আজি আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা সন্মান জনাওঁ। ধেমাজি এতিয়া আৰু এখন পিছপৰা জিলা নহয়, সি এখন বিকশিত জিলা। ইয়াত 24x7 যিখন ধেমাজি এটা সময়ত বহিঃবিশ্বৰ পৰা বিচ্ছিন্ন আছিল, সেই ধেমাজি এতিয়া 24x7 উত্তৰ পাৰ হওক দক্ষিণ পাৰ হওক আমাৰ যোগাযোগ কেতিয়াও ব্যাহত নহয়। জিলাখনক আমি এখন বানপানী মুক্ত জিলা হিচাপে আৰু উন্নত জিলা হিচাপে আমি গঢ় দিয়াৰ প্ৰয়াস ৰাখিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে প্ৰতিখন জিলাত এখন মেডিকেল কলেজ, এখন ইঞ্জিনিয়াৰিং কলেজ, এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ব।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে।

0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে পৰিস্মিতা দিহিঙীয়াই।
1: অসম আৰক্ষীৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যজুৰি ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ দিনটোত অসম আৰক্ষীয়ে ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী বীৰৰ অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰে। জনসেৱাৰ মূল মন্ত্ৰৰে উদ্বুদ্ধ হৈ অসম আৰক্ষীয়ে বিগত সময়ছোৱাত নিৰন্তৰ সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। উত্তৰ গুৱাহাটীৰ মাণ্ডাকাটাৰ প্ৰথম কামাণ্ড বেটেলিয়নৰ চৌহদত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে প্ৰথমে দেশ আৰু ৰাজ্যৰ সুৰক্ষাৰ্থে প্ৰাণাহুতি দিয়া অমৰ শ্বহীদসকলৰ স্মৃতিত পুষ্পাঞ্জলি তৰ্পণ কৰে। ইয়াৰ পাছত তেওঁ অসম আৰক্ষীৰ কেইবাটাও শাখাৰ সামৰিক অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, উপ আৰক্ষী অধীক্ষক মনজিৎ বসুমতাৰীৰ লগতে অসম আৰক্ষীৰ ভালেসংখ্যক উচ্চপদস্থ বিষয়া আৰু জোৱান উপস্থিত থাকে। মাজুলী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদত এই দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। এই উপলক্ষে শ্বহীদ তৰ্পণৰ পাছত অসম আৰক্ষীৰ পতাকা উত্তোলন কৰা হয়। মাজুলী আৰক্ষীৰ বিষয়া, কৰ্মী আৰু জোৱানসকলে শপত বাক্য পাঠ কৰি নাগৰিকৰ প্ৰতি নিজৰ দায়বদ্ধতা আৰু সেৱাৰ সংকল্প পুনৰবাৰ দৃঢ় কৰে। এই কাৰ্যসূচীতে ৰাজ্যৰ বিভিন্ন স্থানত আইন শৃংখলা নিয়ন্ত্ৰণত দক্ষতা প্ৰদৰ্শন কৰা বিষয়াকৰ্মীসকলক আৰক্ষী সঞ্চালক প্ৰধানৰ তৰফৰ পৰা প্ৰদান কৰা প্ৰশংসা পত্ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে আনুষ্ঠানিকভাৱে প্ৰদান কৰে। গোৱালপাৰা জিলাতো অসম আৰক্ষী দিৱসৰ সৈতে সংগতি ৰাখি যোৱা 27 ছেপ্টেম্বৰৰ পৰাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাল্য বিবাহ ৰোধ, মাদকদ্ৰব্য বিৰোধী সজাগতা আৰু পথ সুৰক্ষা এই তিনিটা বিষয়বস্তুক লৈ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ঠাইত দেৱাল চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নাগালেণ্ডৰ দিখৌ নৈৰ উজনিৰ অঞ্চলত ভূমিস্খলনৰ বাবে পানী আবদ্ধ হোৱা বুলি চুবুৰীয়া ৰাজ্যখনৰ লংলেং আৰু মুকক্চাঙৰ জিলা প্ৰশাসনৰ পৰা লাভ কৰা এটা বাৰ্তাৰ পাছতেই শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰে। দুয়োখন জিলা প্ৰশাসনৰ সৈতে হোৱা বাৰ্তালাপ আৰু তথ্য অনুসৰি দিখৌ নৈৰ গতিপথত কোনো বাধা বা অৱৰোধৰ সৃষ্টি হোৱা নাই। লংলেঙত ভূমিস্খলন হোৱা স্থানৰ নামনি ভাগলৈ দিখৌ নৈৰ পানীৰ স্বাভাৱিক প্ৰৱাহ অব্যাহত আছে আৰু তাত কোনো অস্বাভাৱিকতা পৰিলক্ষিত হোৱা নাই বুলি জানিব পৰা গৈছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে, ভূমিস্খলন হোৱা স্থানৰ পৰা নাগিনীমৰাৰ উলমা দলঙলৈ নৈখনৰ দূৰত্ব হৈছে প্ৰায় 44 কিলোমিটাৰ। শিৱসাগৰ জিলা প্ৰশাসনে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু নৈৰ জলস্তৰো পৰীক্ষা কৰি আছে। সম্প্ৰতি পৰিস্থিতি স্বাভাৱিক হৈ আছে বুলি মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।
2: অকণমান প্ৰচাৰ হৈ আছিলে যে নগালেণ্ডত পানী আবদ্ধ হৈ আছে আৰু যিকোনো মুহূৰ্তত এটা ডিজাষ্টাৰ হোৱাৰ সম্ভাৱনা আছে বুলি, আৰু সেই খবৰটো আমি পালোঁ। খবৰটো পাই মই লগে লগে আমাৰ জিলা আয়ুক্ত মৃদুল যাদৱ ডাঙৰীয়াক ক'লোঁ গোটেই কথাটো, সত্য সত্যতাটো কি সেই কথাটো জানিবৰ কাৰণে। আৰু কালিয়ে তেখেতে লংডিং ডিষ্ট্ৰিক্টৰ জিলা প্ৰশাসনৰ লগত আলোচনা কৰিছিলে আৰু আজি ৰাতিপুৱা লংডিং প্ৰশাসনৰ কিছু লোক যি স্থানত পানী আবদ্ধ হৈ আছে বুলি কৈছিলে সেই ঠাইলৈ প্ৰেৰণ কৰিলে সৰজমিন তদন্ত কৰিবৰ কাৰণে। আৰু তেওঁলোকে জনাইছে যে এতিয়ালৈকে এনেধৰণৰ পানী আবদ্ধ হৈ থকা তথ্য তেওঁলোকৰ হাতত পোৱা নাই আৰু অন্যহাতে বিহুবৰৰ যিটো জলস্তৰ সেই জলস্তৰো কোনো উঠানমা হোৱা নাই। সেই কথাটো লংডিঙৰ জিলা আয়ুক্তই আমাৰ শিৱসাগৰ জিলা আয়ুক্তক জনাইছে।
1: আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস। নৱপ্ৰজন্মৰ মাজত জ্যেষ্ঠ নাগৰিকসকলৰ সুস্থ চিন্তাধাৰা আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ জৰিয়তে এখন অধিক মানৱীয়, সহমৰ্মী আৰু সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে 1 অক্টোবৰত এই দিৱস পালন কৰি অহা হৈছে। জ্যেষ্ঠ নাগৰিকসকলৰ মৰ্যাদা, নিৰাপত্তা, সামাজিক অংশগ্ৰহণ আৰু সুস্বাস্থ্য নিশ্চিত কৰাটো আমাৰ সামূহিক দায়িত্ব আৰু এই দিৱসে এই দায়িত্ববোধক সোঁৱৰাই আহিছে। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি এই দিৱস অনুষ্ঠিত হয়। মৰিগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু সংহত শিশু উন্নয়ন সেৱা মৈৰাবাৰীৰ সহযোগত জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয়। অনুষ্ঠানত পৰিয়াল তথা সমাজলৈ জ্যেষ্ঠ নাগৰিকৰ অৱদান সন্দৰ্ভত আলোকপাত কৰা হয়। বজালী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বজালী শাখাৰ উদ্যোগত পাঠশালাত আয়োজিত অনুষ্ঠানত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগতো জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হয়। তামোলপুৰ জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকৰ বিচৰণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। প্ৰশাসনে জনসাধাৰণক হাতীৰ জাকৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখাৰ লগতে হাতীৰ চলাচলত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে তাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাইছে। একাংশ লোকে হাতীলৈ টৰ্চৰ পোহৰ পেলোৱাৰ সন্দৰ্ভত জিলা প্ৰশাসনে কয় যে হাতীৰ জাকৰ সৈতে পোৱালি হাতী থকাৰ পৰিপ্ৰেক্ষিতত এনে কাৰ্যই হাতীক আতংকিত কৰাৰ লগতে

0: পোৱালিবোৰক জাকৰ পৰা বিচ্ছিন্ন কৰিব পাৰে। ইয়াৰ ফলত হাতী আৰু মানুহৰ সংঘাত বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰি জিলা প্ৰশাসনে এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনায়। তদুপৰি হাতীৰ বিচৰণ আৰু চলাচলৰ পথত অনুমতিবিহীনভাৱে বৈদ্যুতিক তাঁৰ অথবা সৌৰ শক্তিচালিত বেৰ ব্যৱহাৰ নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
1: বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত চাকৰি নিয়মীয়া হোৱা 15,029গৰাকী শিক্ষকে কোষাগাৰৰ জৰিয়তে দৰমহা লাভ কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি প্ৰকাশ কৰে। এই সন্দৰ্ভত ইতিমধ্যে বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিবে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প অনুমোদন বোৰ্ডে প্ৰদান কৰা 458,79,00,000 টকা সমগ্ৰ শিক্ষাৰ অধীনত 10,267গৰাকী ঠিকাভিত্তিক শিক্ষকৰ দৰমহাৰ বাবদ ব্যয় কৰা হ'ব। আনহাতে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত চাকৰি নিয়মীয়া হোৱা 15,029গৰাকী শিক্ষকক অসম চৰকাৰে কোষাগাৰৰ জৰিয়তে দৰমহা প্ৰদান কৰিব। বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাক পোনপটীয়াকৈ জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যৰে আজিৰে পৰা ৰাজ্যজুৰি 10-দিনীয়া কাৰ্যসূচীৰে সেৱা সেতু অভিযানৰ আয়োজন কৰা হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ 202 স্থানত বিনামূলীয়া স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হ'ব। অন্য জিলাসমূহৰ দৰে যোৰহাট জিলা প্ৰশাসনেও সেৱা সেতু অভিযানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ অধীনত জিলাখনৰ ব্লকসমূহত বিশেষ শিবিৰ আৰু NCD স্ক্ৰিনিঙৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ 25খন আঁচনি আৰু সেৱা এই শিবিৰসমূহত সুচাৰুৰূপে ৰাইজক প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আদি সেৱাসমূহো প্ৰদান কৰা হ'ব। জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ মল্লযুঁজত পুৰুষৰ 97 কিলোগ্ৰাম শাখাত ভাৰতৰ নীতেশ শিৱাছে ৰূপৰ পদক জয় কৰিছে। নীতেশ ফাইনেলত জাপানৰ ইউৰি নাকাজাটোৰ বিৰুদ্ধে 0-4 ব্যৱধানত পৰাজিত হয়। ইপিনে ভাৰতৰ পুৰুষ হকী দলে পাকিস্তানক 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। অধিনায়ক হৰমনপ্ৰীতে খেলখনৰ 5 আৰু 13 মিনিটত 2টা পেনাল্টি কৰ্ণাৰক গ'ললৈ পৰিণত কৰাৰ লগতে 23 মিনিটত সুখজিৎ সিঙে তৃতীয়টো গ'ল দিয়ে। খেলখনৰ অন্তিম মুহূৰ্তত অভিষেকে ভাৰতৰ হৈ বিজয়সূচক গ'লটো দিয়ে। ইপিনে ভাৰতৰ মহিলা হকী দল কাইলৈ ফাইনেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি। অসম আৰক্ষী দিৱস উপলক্ষে ৰাজ্যজুৰি ভিন ভিন কাৰ্যসূচী গ্ৰহণ। মান্দাকাটাৰ প্ৰথম কমাণ্ড বেটেলিয়নৰ চৌহদত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ। আৰু নাগালেণ্ডৰ দিখৌ নৈৰ উজনি অঞ্চলত ভূমিস্খলনৰ বাবে পানী আবদ্ধ হোৱা বুলি লংলেং জিলা প্ৰশাসনৰ পৰা লাভ কৰা বাৰ্তাৰ পাছতে শিৱসাগৰ জিলা প্ৰশাসনৰ তৎপৰতা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10
2: पहले स्वयं
3: नमस्कार। आकाशवाणी समाचार के साथ मैं विशाल शर्मा। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि देश रिफॉर्म एक्सप्रेस पर तेजी से आगे बढ़ रहा है और परीक्षा आयोजित करने वाली संस्थाओं को भी ऐसे सुधारों पर काम करना चाहिए जिनकी देश को आवश्यकता है। नई दिल्ली में संघ लोक सेवा आयोग के शताब्दी समारोह में श्री मोदी ने कहा कि परीक्षा को सिर्फ एक आयोजन नहीं माना जाना चाहिए क्योंकि ये युवाओं के भविष्य से जुड़ी है।
4: हमें प्रो पीपल प्रो एक्टिव गुड गवर्नेंस के पैरामीटर्स के आधार पर देश को वो प्रोफेशनल्स देने हैं जिनमें गरीब की तकलीफ समझने की संवेदना हो, जो युवा जोश के साथ खुद आगे बढ़कर काम करे, जो इनोवेटिव तरीके से कठिन समस्याओं का रास्ता निकाले, जो कानून का पालन कराए लेकिन ये भी परख सके कि उस कानून से लोगों का जीवन आसान हो रहा है या फिर वो रुकावट बन रहा है।
3: सरकार ने 15 अक्टूबर से चीनी व्यापारियों के लिए भंडारण की अवधि घटाकर 15 दिन कर दी है। भंडारण की सीमा भी 1,000 क्विंटल तय की गई है। उपभोक्ता कार्य मंत्रालय ने कहा कि त्योहारों के मौसम में जमाखोरी रोकने और

0: issuance and renewal of exempted FASTags for eligible Divyangjan beneficiaries. Under the guidelines, exempted FASTags for vehicles specially designed and constructed for use by persons with physical disabilities, as well as vehicles registered under the ownership type Divyangjan, will be issued exempted FASTag. It will be based on the percentage of disability recorded in a valid disability certificate, unique disability identity card, or other applicable records. The guidelines will come into effect from tomorrow. The government has extended the last date for submission of applications under the National Means Cum Merit Scholarship Scheme until the 31st of this month. The Minister of Education said the extension will provide eligible students additional time to complete the applications on the National Scholarship Portal, NSP, and facilitate timely verification by the concerned authorities. The National Means Cum Merit Scholarship Scheme is aimed at supporting meritorious students from economically weaker sections and encouraging them to continue their education beyond Class 8 up to Class 12. Israeli Prime Minister's spokesperson David Mansa has said that Fly Dubai hijack attempt seems similar to 9/11 terror attacks in the United States. Talking to a news agency, he said the Omani pilot, after attacking brave Indian pilot Smith Machar in yesterday's Fly Dubai flight, was found standing over the cockpit controls trying to destroy the aircraft systems. Mr. Mansar said the Omani pilot has been questioned by the Saudi authorities and he will be transferred to the UAE. He added that Israel and the UAE have instituted a six-day freeze on flights between the two countries to investigate the incident and ensure there are no follow-up attacks. He mentioned that the Israeli passenger and crew, together with the Indian pilot, wrestled control of the plane back from the Omani pilot and brought the incident to a safe conclusion. The United States has imposed sanctions on 10 individuals and entities across several countries for allegedly helping procure weapons and military components for Iran's Ministry of Defense and Armed Forces Logistics. Among those sanctioned is a Pakistani businessman, along with three companies linked to the person. At the Asian Games 2026, India clinched 5 medals, including 2 silver and 3 bronze on day 12 in Japan today. Greco-Roman wrestler Nitesh Siwaj bagged a silver medal in the men's 97-kilogram category. Earlier this morning, Indian sailors Manu Francis and Prince Kuri Singkal Nobel secured silver for the country in the men's skiff competition. In archery, Ganesh Mani Ratnam Tirumuru won bronze in the compound men's individual event. In squash, Indian men's and women's teams settled for a bronze medal each. In men's hockey, India defeated arch rivals Pakistan 4-3 to enter the final. India's overall tally is 65, including 10 gold, 23 silver and 32 bronze. Benchmark domestic equity indices extended the losing streak for the fourth straight day today. The Sensex plunged 571 points to close at 71,910. And that is the end of this news bulletin.
1: Akakbani Batorir hoite moi Julie Harma Borua. এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল দেশ সংস্কাৰৰ দিশে দ্ৰুত গতিত আগবাঢ়িছে আৰু পৰীক্ষা পৰিচালনা কৰা প্ৰতিষ্ঠানসমূহে দেশৰ বাবে প্ৰয়োজনীয় সংস্কাৰ সন্দৰ্ভত কাম কৰা উচিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে UPSCৰ 100 বছৰৰো অধিক সময়জোৰা যাত্ৰাত প্ৰজন্ম চৰকাৰ প্ৰযুক্তি আৰু পাঠ্যক্ৰম সলনি হৈছে যদিও সংস্থাটোৰ প্ৰতি আস্থা পূৰ্বৰ দৰে অক্ষুণ্ণ আছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰে অহা 15 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ শ্ৰেণী ব্যৱসায়ীসকলৰ বাবে মজুতকৰণৰ সময়সীমা 15 দিনলৈ হ্ৰাস কৰিছে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ইজৰাইল অভিমুখী ফ্লাই ডুবাইৰ এখন বিমান অপহৰণৰ চেষ্টা ব্যৰ্থ কৰা ভাৰতীয় পাইলট কেপ্টেইন স্মিথ মাছাৰক প্ৰশংসা কৰিছে আৰু ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ হকীৰ ফাইনেলত প্ৰৱেশ কৰিছে এতিয়া শুনক বিতং বাতৰি দেশ সংস্কাৰৰ দিশে দ্ৰুত গতিত আগবাঢ়িছে আৰু পৰীক্ষা পৰিচালনা কৰা প্ৰতিষ্ঠানসমূহে দেশৰ বাবে প্ৰয়োজনীয় সংস্কাৰ সন্দৰ্ভত কাম কৰা উচিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে নতুন দিল্লী ভাৰত মণ্ডপমত আজি কেন্দ্ৰীয় লোকসেৱা আয়োগ UPSCৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে কয় যে পৰীক্ষাসকল অনুষ্ঠান হিচাপে গণ্য কৰা উচিত নহয় কিয়নো ই যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে জড়িত তেওঁ কয় যে পৰীক্ষা আয়োজনত কেইমাহমান বিলম্ব হলেও যুৱক যুৱতীসকল জটিলতাৰ সন্মুখীন হ'ব পাৰে আৰু সেয়েহে

0: পরীক্ষা ব্যবস্থার ক্ষেত্রে নিশ্চিত সময় নীতি অনুসরণ করা উচিত।
1: हमें अपने सिलेक्शन पैरामीटर्स और रिक्रूटमेंट प्रोसेस को भविष्य की जरूरतों के अनुरूप बनाना होगा। हमें ऐसे युवाओं को पब्लिक सर्विस में लाना होगा जो पब्लिक ऑफिस से नहीं पब्लिक सर्विस से आकर्षित हो। इसलिए जरूरी है कि रिक्रूटमेंट की परीक्षा सिर्फ यह न परखे कैंडिडेट कितना जानता है, बल्कि वो यह भी देखे युवा सिविल सर्विसेज में आना क्यों चाहता है।
0: প্রধানমন্ত্রী কয় যে ইউপিএসসিৰ এশ বছৰৰো অধিক সময়জোৰা যাত্ৰাত প্ৰজন্ম, চৰকাৰ, প্ৰযুক্তি আৰু পাঠ্যক্ৰম সলনি হৈছে যদিও সংস্থাটোৰ প্ৰতি আস্থা পূৰ্বৰ দৰে অক্ষুণ্ণ আছে। তেওঁ লগতে চৰকাৰী পদৰ পৰিৱৰ্তে লোকসেৱাৰ প্ৰতি উদ্বুদ্ধ যুৱ প্ৰজন্মক সেৱা অন্তৰ্ভুক্ত কৰাত গুৰুত্ব আৰোপ কৰে। একবিংশ শতিকাৰ ভাৰতবৰ্ষই নতুন কৰ্ম সংস্কৃতি আৰু জনহিতৈষী সক্ৰিয় আৰু সুশাসন নীতিৰে আগবাঢ়িছে বুলি তেওঁ মত প্ৰকাশ কৰে। বৰ্তমান চৰকাৰ নাগৰিক দেৱ ভৱ মন্ত্ৰৰে আগবাঢ়িছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাগৰিকৰ প্ৰতি সেৱা আগবঢ়োৱাটো সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। UPSC আৰু ৰাজ্যিক লোকসেৱা আয়োগৰ দৰে প্ৰতিষ্ঠানসমূহে বিকশিত ভাৰতৰ বাবে প্ৰয়োজনীয় প্ৰশাসনৰ অভাৱ পূৰণ কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলে ভাৰতবৰ্ষৰ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে 2047 চনৰ ভাৰতবৰ্ষ বৰ্তমানৰ ভাৰতবৰ্ষতকৈ ভিন্ন হ'ব। সেই সময়ত দেশত অধিক নগৰীকৰণ হ'ব, গাঁও আৰু নগৰৰ মাজৰ ব্যৱধান হ্ৰাস পাব আৰু জনসাধাৰণৰ বিশেষকৈ যুৱ প্ৰজন্মৰ আশা আকাংক্ষা অধিক হ'ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে পৰৱৰ্তী 20-25 বছৰ প্ৰতিগৰাকী ভাৰতীয় আৰু দেশৰ প্ৰতিটো প্ৰতিষ্ঠানৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কয় যে UPSCয়ে বিগত 12 বছৰত ভালেমান সাফল্য অৰ্জন কৰিছে। তেওঁ কয় যে UPSCৰ জৰিয়তে হোৱা নিযুক্তি বৃদ্ধি পাইছে আৰু নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাও বৃদ্ধি পাইছে। ইয়াৰ ফলত সংস্থাটোৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে NDAৰ 12 বছৰীয়া শাসনকালত UPSCৰ জৰিয়তে প্ৰায় 65,000 নিযুক্তি প্ৰদান কৰা হৈছে। সম্প্ৰতি UPSCয়ে দেশ আৰু বিশ্বৰ নিযুক্তি সংস্থাসমূহৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হৈছে বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনৰ ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকৰ লেখীয়া স্মৃতিচিহ্ন নিৰ্মাণ কৰি কিদৰে এই দৃষ্টিভংগী বাস্তৱায়িত কৰা হৈছে সেই বিষয়ে আলোকপাত কৰা হৈছে। 2019 চনৰ জানুৱাৰীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ কৰা হৈছিল। দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপত নিৰ্মাণ কৰা এই স্মাৰক স্বাধীনতা লাভৰ পাছত বিভিন্ন সংঘৰ্ষত প্ৰাণ আহুতি দিয়া সশস্ত্ৰ বাহিনী সৈনিকসকলৰ প্ৰতি উৎসৰ্গিত। স্মাৰকথলীত মূল স্মাৰকৰ উপৰি যুদ্ধকালীন সৰ্বোচ্চ সাহসিকতাৰ বঁটা পৰমবীৰ চক্ৰৰে সন্মানিত 21গৰাকী সৈনিকৰ মূৰ্তি ৰখাৰ বাবে সুকীয়া ঠাইৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষী স্মৃতি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2018 চনত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিছিল। সেই স্মাৰকথলীত মূল স্মাৰকৰ লগতে কৰ্তব্য পালনৰ সময়ত প্ৰাণ হেৰুওৱা আৰক্ষীসকলৰ নাম খোদিত বীৰত্বৰ প্ৰাচীৰো আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে অহা 15 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ চেনী ব্যৱসায়ীসকলৰ বাবে মজুতকৰণৰ সময়সীমা 15 দিনলৈ হ্ৰাস কৰিছে আৰু মজুত ৰখা চেনীৰ সৰ্বোচ্চ সীমা 1,000 কুইণ্টল নিৰ্ধাৰণ কৰিছে। গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে উৎসৱৰ সময়ছোৱাত অবৈধ মজুতকৰণ ৰোধ কৰাৰ লগতে গ্ৰাহকসকললৈ সুচল যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে। মজুতকৰণৰ সংশোধিত নিয়ম অনুসৰি কলকাতা আৰু ইয়াৰ চৌপাশৰ সম্প্ৰসাৰিত মহানগৰ এলেকা আৰু অসমৰ বাবে মজুতকৰণৰ সীমা 2,000 কুইণ্টল নিৰ্ধাৰণ কৰা হৈছে। কলকাতাই উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা চেনী আহৰণ কৰে আৰু উত্তৰ পূৰ্বাঞ্চল সহ দেশৰ পূব অংশক যোগান ধৰে। ভৌগোলিক প্ৰত্যাহ্বান, পৰিবহণ ব্যৱস্থা আৰু উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বাবে অন্য ৰাজ্যৰ তুলনাত মজুতকৰণৰ উচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে। ইজৰাইল অভিমুখী ফ্লাই ডুবাইৰ এখন বিমান অপহৰণৰ চেষ্টা ব্যৰ্থ কৰা ভাৰতীয় পাইলট কেপ্টেইন

0: স্মিথ মাছাৰক, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে প্ৰশংসা কৰিছে। 174 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমানখন অপহৰণৰ অপচেষ্টা চলাই কেপ্টেইন স্মিথক ছুৰীৰে আঘাত হানিছিল। আহত হোৱাৰ পাছতো ভাৰতীয় সাহসী পাইলটগৰাকীয়ে ককপিটৰ দুৱাৰখন খুলি দিয়ে। ইয়াৰ পাছতে বিমানৰ চালক দলৰ অন্য সদস্যসকলে সহ পাইলটজনক কৰায়ত্ব কৰি বিমানখন নিয়ন্ত্ৰণলৈ আনে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এটা বাৰ্তাত কেপ্টেইন স্মিথৰ বাবে দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছে বুলি মন্তব্য কৰিছে। তেওঁ কয় যে স্মিথৰ সাহস আৰু উপস্থিত বুদ্ধিয়ে সকলোকে অনুপ্ৰাণিত কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও কেপ্টেইনগৰাকীৰ এই সাহসৰ শলাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শতাধিক লোকৰ জীৱন ৰক্ষা কৰা কেপ্টেইনগৰাকীক আন্তৰিকতাৰে প্ৰশংসা কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহু আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও কেপ্টেইন স্মিথৰ সাহসিকতাক প্ৰশংসা কৰি তেওঁক প্ৰকৃত নায়ক আখ্যা দিছে। এছিয়ান গেমছত ভাৰতে পুৰুষৰ হকী ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি কাকা মিগাহাৰাত অনুষ্ঠিত ছেমি ফাইনেলত পাকিস্তানক 4-3 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীতে খেলৰ 5 আৰু 13 মিনিটত 2টা পেনাল্টি কৰ্ণাৰক গ'ললৈ ৰূপান্তৰ কৰে। ইয়াৰ পাছতে শুভজিৎ সিঙে তৃতীয়টো গ'ল দিয়ে। অভিষেকে খেলৰ অন্তিম মুহূৰ্তত বিজয়সূচক গ'লটো দিয়ে। যোৱাবাৰৰ চেম্পিয়ন ভাৰত শনিবাৰে হ'বলগীয়া ফাইনেলত দক্ষিণ কোৰিয়া আৰু মালয়েছিয়াৰ মাজৰ দ্বিতীয়খন ছেমি ফাইনেলৰ বিজয়ী দলটোৰ সন্মুখীন হ'ব। ইপিনে মহিলা হকীৰ ফাইনেলত কাইলৈ ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় পুৰুষ আৰু মহিলা উভয় দলে 1998 চনৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে এছিয়ান গেমছৰ একেটা সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰীকো ৰোমান শৈলীৰ মল্লযোদ্ধা নিতেশ শিৱাছে আজি পুৰুষৰ 97 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰে। নিতেশ ফাইনেলত জাপানৰ য়ুৰি নাকাজুটোৰ হাতত 4-0 ফলাফলত পৰাজিত হয়। ইফালে ভাৰতীয় কম্পাউণ্ড আৰ্চাৰ গণেশ মণিৰত্নম থিৰুমুৰুৱে আজি এছিয়ান গেমছৰ পুৰুষৰ ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক হস্তগত কৰে। গণেশে ব্ৰঞ্জৰ পদকৰ যুঁজত কংডুক ডাঙক 149-144 পইণ্টৰ ব্যৱধানত পৰাভূত কৰে। একেদৰে স্কোৱাছৰ ছেমি ফাইনেলত হংকঙৰ হাতত 1-2 ফলাফলত পৰাজিত হৈ ভাৰতীয় মহিলা দল ব্ৰঞ্জৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ। দেশ সংস্কাৰৰ দিশে দ্ৰুত গতিত আগবাঢ়িছে আৰু পৰীক্ষা পৰিচালনা কৰা প্ৰতিষ্ঠানসমূহে দেশৰ বাবে প্ৰয়োজনীয় সংস্কাৰ সন্দৰ্ভত কাম কৰা উচিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে UPSC 100 বছৰৰো অধিক সময়ছোৱা যাত্ৰাত প্ৰজন্ম, চৰকাৰ, প্ৰযুক্তি আৰু পাঠ্যক্ৰম সলনি হৈছে যদিও সংস্থাটোৰ প্ৰতি আস্থা পূৰ্বৰ দৰে অক্ষুণ্ণ আছে বুলি মন্তব্য কৰিছে। আৰু ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ইজৰাইল অভিমুখী ফ্লাই ডুবাইৰ এখন বিমান অপহৰণৰ চেষ্টা ব্যৰ্থ কৰা ভাৰতীয় পাইলট কেপ্টেইন স্মিথ মাছাৰক প্ৰশংসা কৰিছে।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ অনুষ্ঠান আজিৰ অতিথি। অনুষ্ঠানত আজিৰ অতিথি হৈছে অসমৰ বিশিষ্ট লেখক কুমুদচন্দ্ৰ হাজৰিকা ওৰফে ৰঞ্জু হাজৰিকা। সাক্ষাৎ গ্ৰহণ প্ৰিয়ংকা দাসৰ, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: তেজপুৰ আগবঢ়াইছোঁ আজিৰ অতিথি। আজিৰ অতিথি অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা ওৰফে কুমুদ হাজৰিকাক। নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাক আমাৰ আজিৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: প্ৰথমে, কুমুদ হাজৰিকা কেনেদৰে ৰঞ্জু হাজৰিকা হ'ল, ৰঞ্জু হাজৰিকাৰ সৃষ্টি কেনেদৰে হ'ল?
3: মোৰ জন্ম শোণিতপুৰ জিলাত, তেতিয়া অবিভক্ত দৰং জিলা আছিলে যেতিয়া মই জন্ম হওঁ। সেই দৰং জিলাৰ মোনাবাৰী চাহ বাগিচা, নাম বোধহয় সকলোৱে জানে, অতি বিখ্যাত চাহ বাগিচা, এছিয়াৰ আটাইতকৈ ডাঙৰ বুলি কয়। সেই চাহ বাগিচাত দেউতাই কৰ্মসূত্ৰে আছিলে আৰু মই তাতেই জন্ম হৈছিলোঁ। জন্মৰ পিছৰে পৰা প্ৰথম সময়খিনি 3-4-5 বছৰলৈকে মই তাতে পঢ়া শুনা কৰিছিলোঁ। মোক ঘৰত সকলোৱে ৰঞ্জু বুলিয়েই মাতিছিলে।

0: আর রঞ্জু আর কুমুদ দুইটা মোরেই নাম, কিন্তু স্কুল কলেজত মই কুমুদ হাজৰিকা নামে জনাজাত হৈছিলোঁ আৰু তেতিয়া ৰঞ্জু হাজৰিকা নামটো তল পৰি গৈছিলে ঘৰুৱা নাম এইটো। দেউতাই পঢ়া শুনাৰ বিশেষ সুবিধাৰ্থে মোক কলিয়াবৰত ৰাখিছিলে, দেউতাৰ জন্মস্থান কলিয়াবৰ সোণাৰী গাঁও, তাতে মই পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছিলোঁ। আৰু সেইটোৱেই কথা যে কুমুদ হাজৰিকা পিছলৈ ৰঞ্জু হাজৰিকা হ'ল লিখা মেলাৰ ক্ষেত্ৰত, যিহেতু কুমুদ হাজৰিকা নামটো কাৰো আকৰ্ষণীয় কোনো একো নাই বুলি ভাবে বহুতে, যাৰ কাৰণে সেইটো
1: নিজক ৰঞ্জু হাজৰিকা ৰূপে
0: মই প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হ'লোঁ। আৰু সেই নামটো ইমানেই জনপ্ৰিয় হৈ পৰিল, প্ৰথমখন কিতাপৰ পৰাই মোৰ মানে এখনো কিতাপ আজিলৈকে ঘূৰি অহা নাই প্ৰকাশকৰ পৰা। আৰু প্ৰথমখন কিতাপ মই হাইস্কুলীয়া জীৱনতে লিখিছিলোঁ আৰু সেইখন ডাঙৰ প্ৰকাশক সেই সময়ৰ পাণ বজাৰৰ গ্ৰন্থপীঠ। এনেদৰে মোৰ কিতাপখন আগ্ৰহেৰে ল'ব বুলি মই ভাবিবই পৰা নাছিলোঁ আৰু সেয়াই আৰম্ভণি মোৰ কিতাপৰ। 1973 চনত
1: আপোনাৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ হৈছিল
0: আৰু সেই গ্ৰন্থখনৰ নাম বহুৰূপী আছিলে।
1: বহুৰূপী হয়। মোনাবাৰী চাহ বাগিচাত আৰম্ভ কৰা শিক্ষা জীৱন পাছলৈ কেনেদৰে আগবঢ়াই নিলে?
0: অলপ আগতে কৈছোঁৱেই মই যে দেউতাই মোক পঢ়া শুনাৰ সুবিধাৰ্থে গাঁৱত ৰাখিছিলে, দেউতাৰ জন্মস্থান সোণাৰী গাঁও নগাঁও জিলাৰ ঘৰৰ ওচৰতে, ককা দেউতাহঁতৰ ঘৰৰ ওচৰতে এখন প্ৰাইমেৰী স্কুল আছিল, সোণাৰী কামাখ্যা মজলীয়া বিদ্যালয় বুলি কয়, MV স্কুল যোনটো, তাতে মই পঢ়া শুনা কৰিছিলোঁ তেতিয়া দ্বিতীয় আৰু তৃতীয় শ্ৰেণী, কুমুদ হাজৰিকা নামেৰে, আৰু সকলোৱে মোক কুমুদ কুমুদ বুলিয়েই মাতে। তাৰপিছতে দ্বিতীয় তৃতীয় শ্ৰেণী পাছ কৰাৰ পিছত মই চতুৰ্থ শ্ৰেণীৰ পৰা কলিয়াবৰ হাইস্কুল উচ্চ মাধ্যমিক বিদ্যালয়, বৰ্তমান সেইখন উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে নাম আছে সেইখন স্কুলৰ, আৰু তাতে মই চতুৰ্থ শ্ৰেণীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে তাতে পঢ়িছিলোঁ আৰু শৈশৱৰ স্কুলীয়া জীৱনখিনি মোৰ তেনেদৰেই পাৰ হৈছিলে সেই দুখন স্কুলৰ ভিতৰতে। তাৰপিছত কলেজীয়া জীৱন প্ৰথমতে মই দৰং কলেজত নাম লগাইছিলোঁ, দৰং কলেজত পঢ়ি থকা অৱস্থাতে মোৰ খুব গুৰুতৰ অসুখ হৈছিলে, সেই সময়ত বহুতেই হোষ্টেলত থকা ল'ৰা ছোৱালীবিলাকৰ দৰং কলেজত জণ্ডিচ হৈছিলে আৰু মই আটাইতকৈ বেছি ভুগিছিলোঁ নেকি, প্ৰায় পৰীক্ষাৰ সময়তে মই হস্পিটেলত থাকিব লগা হৈছিলে, যেনে তাৰে হওক পৰীক্ষা দিব নোৱাৰিলোঁ মই, আৰু দেউতাই মোক লৈ আহিলে মোনাবাৰী চাহ বাগিচালৈ, ঘৰৰ ওচৰতে মানে ঘৰৰ ওচৰত বুলি ক'লে 10 কিলোমিটাৰ দূৰত বিশ্বনাথ কলেজ, আৰু তাতে মই ছায়েন্স চেৰি পেলাই আকৌ আৰ্টছলৈ আহিব লগা হ'ল এই অসুখৰ কাৰণে, আৰু আৰ্টছতে মই পঢ়িলোঁ বিশ্বনাথ কলেজত। কলেজৰ পিছত আৰু মই কোনো ঠাইত পঢ়া নাই আৰু।
1: হয়, শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ছোৱাত আপোনাৰ এই লেখা মেলাৰ প্ৰতি যি আকৰ্ষণ সেয়া তেতিয়াৰ পৰা আৰম্ভ হৈছিল?
0: মোৰ এই হাইস্কুলীয়া জীৱনৰ পৰাই আৰম্ভ হৈছিলে, হাইস্কুল মানে সদায় ভাবোঁ মই, এইখিনিতে এটা কাহিনী আছে, কাহিনীটো মানে মোৰ ককা দেউতাৰ ঘৰৰ সন্মুখতে ৰাস্তাটো সিফালে, এইফালে আমাৰ ককা দেউতাৰ আইতাৰ ঘৰ, সিফালে এখন পুথিভঁৰাল আছিলে একে মুখামুখি, পুথিভঁৰালৰ বিষয়ে মোৰ সম্যক জ্ঞান একোৱেই নাছিলে, মই ভবাই নাছিলোঁ এইটো কি বস্তু কি কথা, কিন্তু আবেলি সময়ত দেখোঁ 3টা বজাত খোলে, বহুত মানুহ যায়, বহুতে আহে, কিছুমানে কিতাপ আনে দিয়ে, আৰু ভিতৰ সময় মই চাবলৈ সাহস নাছিলে। সেই সময়তে এদিন মোক পুথিভঁৰালীজনে মোক হাত বাউলি দি মাতিলে, মই তেতিয়া নঙলামুখতে ৰৈ আছিলোঁ, মই আলিবাটটো পাৰ হৈ গ'লোঁ, যোৱাৰ পিছত কৈছে কি নাম তোমাৰ, মই কৈছোঁ কুমুদ হাজৰিকা, যে তুমি যে এনেকৈ সেই নঙলামুখতে থিয় হৈ এইফালে চাই থাকা, ইয়ালৈ নাহা কেলে, এইফালে আহা ভিতৰলৈ, ভিতৰত নিলে মই শাৰী শাৰী কিতাপ ৰেকৰ্ড সজাই থোৱা দেখিলোঁ, ইমানবোৰ কিতাপ ভাবি আচৰিত লাগে, ভাগে ভাগে আছে, তাৰপিছত কৈছে তুমি ইয়াৰ পৰা কিতাপ নিব পাৰা পঢ়িব পাৰা, তুমি কাইলৈ এটা কাম কৰিবা, ককা দেউতাৰ পৰা খুজি এটা শিকি লৈ আহিবা, শিকি মানে মেম্বাৰ ফিজ, মেম্বাৰশ্বিপৰ ফিজ এইটো 25 পইচা আজিৰ দিনত, মই পিছদিনা লৈ আহিলোঁ, মোক দুখন কিতাপ দিলে, এখন ভেদেলি ভঁৰাল নামটো মনত আছে আৰু, আৰু এখন কি কিতাপ আছিলে মনত নাই, সাধু কিতাপ দুইখন, পঢ়ি ইমান ভাল লাগিলে, এই প্ৰথম মোৰ মানে বাহিৰা কিতাপৰ লগত সম্পৰ্ক, ভাল লাগিল। তাৰ পিছদিনা মই কিতাপ দুখন ঘূৰাই দিলোঁ, আকৌ দুখন দিলে, আকৌ ঘূৰাই দিলোঁ, এনেদৰে বহুত দিন

0: পাৰ হ'ল, পাৰ হোৱাত এদিন ক'লে তুমি সদায় সাধু কিতাপ সোপাকে পঢ়ি থাকিবা নেকি, অন্যান্য কিতাপো নিবলৈ, ইয়াত চোৱা বহুত কিতাপ আছে, এডভেঞ্চাৰ আছে বা অন্যান্য জানিবলগীয়া কথাৰ কিতাপ আছে, নিবানে? মইচোন নিম। তেওঁ এই দুখন কিতাপ বাছি দিলে, এখন গুপ্তধন বুলি কিতাপ এখন, ধৰ্ম প্ৰচাৰৰ কিতাপ এখন আছিলে, আৰু এখন কিবা, মই লৈ আহিলোঁ, পঢ়ি মোৰ ভাল নালাগিল, 2-3 পৃষ্ঠা পঢ়াৰ পিছতে থৈ দিলোঁ। পিছদিনা ৰাতিপুৱা কেতিয়া হয় দিনটো, মই বেলেগ কিতাপ কেনেকৈ আনিব পাৰোঁ, গৈ দিলোঁগৈ পিছদিনা লাইব্ৰেৰী খোলাৰ লগে লগে। পুথিভঁৰালটো হেৰিতে কৈ থৈ, নামটো আছিলে তৰুণ পুথিভঁৰাল দেই, মোক কৈছে পঢ়িলানে পুথিভঁৰালী জানে, মই চাই পঢ়িলোঁ, কেনেকুৱা লাগিল? মই চাই ভাল লাগিলে। মানুহজনৰ কিবা সন্দেহ হ'ল নেকি, মোক ক'লে এই কিতাপখনত কি আছে পঢ়া কোৱাচোন, মইতো একো ক'ব নোৱাৰিলোঁ। কৈছোঁ অ' তুমি লোকক দেখুৱাবলৈ কিতাপ লৈ যোৱা, এনেকুৱাতে মানুহ বহুতেই আছিলে যিসকলে কিতাপ নিবলৈ আহে, মোক তাতে বহুত তিৰস্কাৰ কৰিলে, মোক চকুপানী ওলাই গ'ল। তেতিয়া মই ক্লাছ 4-5ৰ ষ্টুডেণ্ট আছিলোঁ, মই কান্দিছোঁ। তেতিয়া মোৰ গৃহ শিক্ষকজনো তাতে আছিলে, কৈছে এই কিতাপ পঢ়েতো, নপঢ়ে নহয়, মই নিজে দেখোঁ মই হোমৱৰ্ক কৰিব দিওঁ, সি কৰিব নোৱাৰে কিতাপ পঢ়াৰ কোবত, বাহিৰা কিতাপ পঢ়াৰ কোবত, মই গালি হৈ পাৰোঁ তাক। কৈছে সেয়াহে এই নি পেলাই কিতাপৰ কোনো হেৰিয়েই নাই, এনেই আনি ঘূৰাই দিছে, ক'বই নোৱাৰে কি আছে কিতাপত, ইয়াক কিতাপ দিয়া নহ'ব আৰু, আজিৰ পৰা তোমাক কিতাপ দিয়া নহ'ব। মইতো আৰু কান্দিলোঁ। তেতিয়া গৃহ শিক্ষকজনে ক'লে নহয় এটা কাম কৰে, তাক কিতাপ দিয়া আৰু মই চাম সি পঢ়ে নে নহয়। কৈছে এটা চৰ্তত দিব পাৰোঁ, কিতাপ নিব পাৰে কিন্তু সদায় সাৰাংশ এটা লিখি আনি দিব লাগিব মোক।
1: হয়,
0: সেইটোৱে বীজ, মাটিত যেনেকৈ গুটি এটা সিজে, সেয়াই মোৰ লিখাৰ বীজ এইটো। সেই লিখোঁতে লিখোঁতে এটা মোৰ এটা লিখাৰ অভ্যাসেই হৈ গ'ল, বাহিৰা কিতাপ লিখাৰ প্ৰতি ধাউতি জাগিল। আৰু মেট্ৰিক দি উঠিয়েই মই ৰিজাল্ট ওলোৱাৰ আগতে বহুৰূপী লিখি শেষ কৰিছিলোঁ। সেই আৰম্ভ মোৰ কিতাপ লিখাৰ বা শৈশৱটো মোৰ তেনেকৈয়ে পাৰ হৈছিলে। ইমানেই মই বন্ধু মহলৰ মাজতো জনপ্ৰিয় আছিলোঁ, স্কুলৰ পৰা যাওঁতে বা আহোঁতে সদায় সাধু কথা শুনাব লাগে তেওঁলোকক,
1: সেইকাৰণে
0: তেতিয়াই মোৰ নাম সিহঁতে দিছিলে ৰামায়ণ বুলি। এয়াই আছিলে মোৰ শৈশৱৰ কাহিনী।
1: প্ৰথমখন গ্ৰন্থ প্ৰকাশ হৈছিলে 1973 চনত, সেই গ্ৰন্থখন কি বিষয়ক আছিলে?
0: এখন প্ৰথমে আৰম্ভ কৰিছিলোঁ ৰহস্য সাহিত্যৰ ওপৰত, আৰু ৰহস্যৰ প্ৰতি মোৰ ধাউতিটো খুব বেছি।
1: সেইটোৱে মই এতিয়া সুধিবলৈ বিচাৰিছোঁ যে কিয় আপোনাৰ মূল বিষয়বস্তু সদায় ৰহস্যধৰ্মী, কিহৰ বাবে আকৰ্ষিত হ'ল ৰহস্যৰ প্ৰতি?
0: ৰহস্যৰ কিতাপবিলাক মই নিজে যেতিয়া কিতাপ বাছি আনিব পৰা হ'লোঁ, বেছিভাগ কিতাপেই মই ৰহস্যধৰ্মী কিতাপ, এদিন দুখনমান কুমুদেশ্বৰ বৰঠাকুৰৰ সৰু সৰু কিতাপ, অসমৰ প্ৰথম ৰহস্য সাহিত্যিক বুলি ক'ব পাৰি তেখেতক, কুমুদেশ্বৰ বৰঠাকুৰৰ কিতাপ, প্ৰিয়ে, ভাকৌ, ইঞ্জেকশ্যন, এনেকুৱা কিতাপবিলাক মই নিওঁ, এই দুঘণ্টাতে পঢ়ি শেষ হৈ যায়, তথাপি ভাল লাগে, খুবেই ভাল লাগে। আৰু সেইটো আকৰ্ষণতে মই প্ৰেম নাৰায়ণৰ কিতাপলৈ আহিলোঁ, তাৰপিছতে আৰু কোনে কোনে কিতাপ তেনেকৈ লিখিছে চাওঁ লাইব্ৰেৰীত, কিতাপবিলাকৰ কাষতে লিখা থাকে এইখন ৰহস্য উপন্যাস বা এই সামাজিক উপন্যাস বা সাধু, গতিকে সেই বাছি বাছি মই সেই সময়তে দণ্ডীনাথ কলিতাৰ হত্যাকাৰী কোণ, তেজপুৰৰে এজন বিখ্যাত সাহিত্যিক, তাৰপিছত ডক্টৰ ভৱেন শইকীয়াৰ আতংকৰ শেষত, এনেকৈ লীলা গগৈৰ ৰঙা পক্ষী বিচাৰি বিচাৰি মোৰ ইমানেই ধাউতি জাগিল ৰহস্য সাহিত্যৰ প্ৰতি। সেই সময়তে আকৌ মই বাংলা ভাষাটো অলপ, কাৰণ বাগানত থাকোঁতে বাংলা ভাষাৰ মানুহ পাইছিলোঁ কথা বতৰা পাতি, গতিকে বাংলা ভাষাৰ ডিটেক্টিভ সাহিত্য মই এৰা নাছিলোঁ, সৰু সৰু স্বপন কুমাৰ আদি সেইবোৰে পঢ়ি মই বেছি আকৰ্ষিত হৈছিলোঁ, যাৰ কাৰণে মোৰ বোধ হয় প্ৰথমখন কিতাপ বহুৰূপী এই ৰহস্যৰ মাজেৰে
1: আৰম্ভ হয়।
0: আৰম্ভ হৈছিল
1: আৰু তেতিয়াই আপুনি ঠিক কৰিছিলে নেকি যে মই লেখক হিচাপে ৰঞ্জু হাজৰিকাৰ নামেই দিম?
0: মই তেতিয়া কুমুদ হাজৰিকাৰ নামেই দিছিলোঁ,
1: কুমুদ হাজৰিকাৰ ৰূপে।
0: মই কুমুদ হাজৰিকাৰ নামেৰে কিতাপবোৰ পঠাওঁ প্ৰকাশকসকললৈ, আচৰিত কথা, কিবা কালিকা লগা নাম নেকি কিতাপবোৰ ঘূৰাই পঠাই দিয়ে, পঢ়ি নাচায় বোধহয়।
1: হয়,
0: তাৰপিছতে মই সম্পৰ্কীয় দাদা এজনে ক'লে যে ৰঞ্জু তুমি এটা কাম কৰা, এই নামটোৰে কিতাপ নপঠাবা, তোমাৰ কিতাপবোৰ ময়ো পঢ়িছোঁ খুবেই ভাল আছে কিন্তু কিয় প্ৰকাশক কোনে নপঢ়েই চাগে, তুমি ৰঞ্জু হাজৰিকাৰ নাম দি পঠোৱাচোন। পঠালোঁ, সেই লগে লগে গ্ৰহণযোগ্য হ'ল, গ্ৰহণ কৰিলে আৰু প্ৰকাশো হ'ল। আৰু তেতিয়াৰ পৰা মই ৰঞ্জু হাজৰিকাৰ নামটো নেৰা হ'লোঁ।

0: আৰু সেইটো নামেৰেই
1: আৰু সেইদৰে পৰিচিত হৈ পৰিলে
0: পৰিচিত।
1: কিতাপৰ কথা আমি পাতি যাম। এইখিনিতে কৰ্মজীৱনৰ বিষয়ে জানি লওঁ, ক'ত কেনেদৰে আৰম্ভ কৰিলে কৰ্মজীৱন?
0: মই দেউতাটো বাগিচাত চাকৰি কৰিছিলোঁ, সেই সময়তে বাগানতে এখন কোঅপাৰেটিভ ছ'চাইটি আছিলে, তাতে সাধাৰণভাৱে মই প্ৰথম কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ অডিট একাউণ্টেণ্ট হিচাপে। সদায় গৈ পেলাই বহিবিলাক আৰু ইমান বিশাল বিশাল ৰেজিষ্টাৰ বহীত, আৰু বাগানৰ হেৰি বেছি আছিলে মেম্বাৰ সদস্য, কাৰণ সেইখন কোঅপাৰেটিভ ছ'চাইটিৰ দোকান আছিলে, গতিকে প্ৰায় 5-6টা ভলিউমত ইমানবোৰ সদস্য কোনে কি নিছে কিমানখিনি নিছে এই অডিট কৰা কামটো মোৰেই আছিলে। তেনেদৰে আৰম্ভ কৰিছিলোঁ বাগানৰ। তাৰপিছতে মোৰ দেউতাই মোক ক'লে, তই যদি চাকৰি কৰাৰ ইচ্ছা আছে তই ভাল চাকৰি এটা কৰ। মই এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম লগালোগৈ। কিছুদিনৰ পিছতে মোক মাতিলে সেই সময়ত SSB চাকৰিৰ কাৰণে, ছিক্ৰেট ছাৰ্ভিচ ব্যুৰো, এইটো পাৰ্বতী নগৰত এটা অফিচ আছে ডিভিজনেল। তাতে মই আচৰিত কথা যে প্ৰথম দৰ্শনতে চাকৰি পাই গ'লোঁ, আৰু 23rd Battalionত মোক চাকৰি নিযুক্তি দিলে। তাত বেছিদিন নকৰিলোঁ, 3 বছৰৰ পিছতে এই লিখাৰ কাৰণেই মই সময় উলিয়াব নোৱাৰোঁ, তাত থাকিলে মানে চাকৰি এৰি দিয়াৰ নিচিনাই হ'ল। মই বাগানত চাকৰি এটা পালোঁ, বাগানতো আৰু সাংঘাতিক। প্ৰথম বাগান চাকৰি বালিপাৰা চাহ বাগিচাত কৰিছিলোঁ। বালিপাৰা চাহ বাগিচাত কিছুদিন কৰাৰ পিছতে প্ৰায় 3 বছৰমান কৰিলোঁ। তাৰপিছতে মই বালিপাৰা চাকৰিও ৰিজাইন দিলোঁ। ৰিজাইন দিয়াৰ পিছত 2-3খন বাগানলৈ মোক মাতিছিলে। সেই সময়তে মই চাপাই চাহ বাগিচাত সোমালোঁ, চাপাইতে 6 বছৰ কৰিলোঁ। কৰি থকা সময়তে মোলৈ এটা প্ৰস্তাৱ আহিল, নিজেও গ'ল, আলোচনী এখন ওলাইছিলে সেই সময়ত ত্ৰিশূল বুলি, ত্ৰিশূলখন ওলাইছিলে যোৰহাটৰ পৰা। যোৰহাটৰ পৰা ওলোৱা আলোচনীখনত সেই সময়ত বিৰাট জনপ্ৰিয়তা অৰ্জন কৰিছিলে ত্ৰিশূলখন, বিস্ময়ৰ পিছতে বুলি ক'ব পাৰি জনপ্ৰিয়তাৰ ফালৰ পৰা। তে মোক তালৈ মাতিলে সম্পাদক হিচাপে। মই ক'লোঁ ইমান এটা ভাল চাকৰি মই বাগানত কৰি আছোঁ, ৰেচন, গ্ৰেচুইটি, পেঞ্চন ইত্যাদি চব পোৱা যায়, কোৱাৰ্টাৰ ফ্ৰী। তেতিয়া ক'লে যে নাই, আমিও সেইবিলাক সুবিধাৰ কাৰণে ভাবি আছোঁ, আপুনি আহিলে। মোৰ সেইটোৱেই প্ৰথম আৰম্ভ, মানে বাগিচা আদিৰ চাকৰিৰ পৰা সাহিত্য জগতলৈ অহাৰ এটা বাট মুকলি হ'ল। মই ত্ৰিশূলত 2 বছৰ চাকৰি কৰিলোঁ যোৰহাটত, 2 বছৰৰ পিছতে মই গুৱাহাটীৰ সংকেত বুলি এখন আলোচনী আছিলে, মই সংকেতখন নিজে সৃষ্টি কৰা বুলি ক'ব পাৰি নামটো, সংকেতত মই চাকৰি পালোঁ। মানে প্ৰকাশকে ক'লে যে আমি এখন আলোচনী উলিয়াম, আপুনি সম্পাদক হ'ব লাগিব। তে মই ভালেই পালোঁ, আৰু গুৱাহাটীত এখন বহল পৰিসৰৰ হেৰি পাম, লিখা মেলাৰ কাৰণেও সুবিধা হয়। আৰু গুৱাহাটীত অহাৰ পিছত ত্ৰিশূলত থাকোঁতেই মোৰ 3-4খন কিতাপ ইতিমধ্যে প্ৰকাশ হৈ ওলাইছিলে, সেইকেইখন সংহাৰক, সব্যসাচী, সপ্তৰথী। আৰু চপাই চাহ বাগিচাত চাকৰি কৰোঁতে এটা দিশ সাতটা কবৰ, গহীন বনৰ ভুল, এইবিলাক প্ৰকাশ হৈ ওলাইছিলে। আৰু গুৱাহাটীলৈ অহাৰ পিছত আৰু
1: আপুনি ইতিমধ্যে কৈছিলে যে ৰঞ্জু হাজৰিকা নামটোৱে প্ৰকাশকক আকৰ্ষণ কৰিছিলে, ঠিক সেইদৰে পঢ়ুৱৈৰ মনত ৰঞ্জু হাজৰিকা বেলেগ এক ব্যক্তিত্বৰূপে আছিলে। আপোনাৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতাসমূহ হৈছিলে যেতিয়া পঢ়ুৱে ৰঞ্জু হাজৰিকাক এক বেলেগ ব্যক্তিত্ব হিচাপে মনত ভাবি থয় আৰু সন্মুখত আপোনাক দেখে, সেইখিনিৰ বিষয়ে আমি জানিবলৈ বিচাৰিম?
0: এইখিনি বৰ, মই যেনেকৈ ৰহস্য সাহিত্য লিখিছোঁ বা মানুহে কয়, মই মানুহটোৱে ৰহস্যময়, ৰহস্যজনক। আৰু বহুতে সেই সময়তে আজিৰ দৰে মোবাইল, ফেচবুক এইবিলাক একো নাছিলে, গতিকে চিঠিৰ আদান প্ৰদান চলিছিলে। চিঠিৰে মোক বহুতে সম্বোধন কৰিছিলে, মাহীদেউ, পেহীদেউ, বাইদেউ, এনেকুৱা বিভিন্ন ধৰণৰ সম্পৰ্ক। আৰু ময়ো তেনেদৰে উত্তৰ, মই ভুলটো ভাঙি দিয়া নাছিলোঁ। বহুতে মোলৈ
1: ৰহস্য ৰাখি থৈছিলে,
0: বহুতে মোলৈ শাৰী বা মাইকী মানে পিন্ধা বস্তু পাৰ্চেল কৰি পঠাইছিলে। আৰু এইখিনিতে এটা কথা কওঁ, এজন ল'ৰাটো মোৰ প্ৰেমত গভীৰভাৱে পৰিছিলে, এজনে নহয় বহুকেইজন, এজনে ৰঙা চিঞাৰীৰে নে কিহেৰে লিখি চিঠি পঠাই পেলাই কৈছিলে, হৃদয়ৰ তেজেৰে লিখি তোমালৈ চিঠি দিছোঁ। ময়ো মানি লৈছিলোঁ আৰু হৃদয়ৰ তেজেৰে লিখা চিঠি। দ্বিতীয়তে এজনেতো আঙুঠি পিন্ধাবলৈকে আহে, মা দেউতাৰ লগত আলোচনা কৰিছোঁ,

0: মা দেউতাই কৈছে তোৰ যদি আপত্তি নাই তই বিয়া কৰাব পাৰ,
1: হয়
0: তোমাৰ কি মত? মই যে মোৰো মা দেউতাৰ আপত্তি নাথাকিব চাগে, আহিলেই হ'ল আঙুঠি চাঙুঠি, সঁচাকৈ আহি গ'ল। মইতো পলাই পত্ৰং দিলোঁ কাম কৰা ঠাইৰ পৰা। তো মোৰ বন্ধুজনে মোক বহুত গালি পাৰিলে, কিয় বাটৰ কচু গাত গঁঙি লৈছে, এইবিলাক অশান্তি। মই যে নহয় প্ৰফেচাৰ মানুহ এটা ইমান সোনকালে বা এনেকৈ হেৰি হ'ব নেদেখা নুশুনাকৈ কৈছে, সেয়া নহয় এতিয়া বন্ধু বান্ধৱ লৈ আহিছে তোক আঙুঠি পিন্ধাবলৈ, যোৱা পিন্ধাকৈ। তাৰপিছত কি জানিবা ধমক ধমাক দি পেলাই ছোৱালীৰ নাম দেখিলেই যে প্ৰেমত পৰিব লাগে বা হেৰি কৰিব লাগে তেনে কথা নাই, কৈছে নহয় আমাক প্ৰতাৰণা কৰিছে, আমালৈতো প্ৰেমৰ চিঠি। কৈছে আপোনালোকে প্ৰেমৰ চিঠি দিছে কেনে হেমতীৰ উত্তৰবিলাক দিছে।
1: সঁচাকৈয়ে বহুতৰ বাবে ৰঞ্জু হাজৰিকা এক ৰহস্য। প্ৰত্যেকখন যেতিয়া গ্ৰন্থ লিখে তাৰ পটভূমি বা কেনেধৰণৰ কথা মনলৈ আহে সৃষ্টিৰ আগে আগে বা সেই সৃষ্টি কৰি থকাৰ সময়খিনিত আপুনি কেনেকুৱা অনুভৱ কৰে, কেনেধৰণে আগবাঢ়ে?
0: মোৰ কথা, মইতো একেলগে তিনি চাৰিখন কিতাপ আৰম্ভ কৰোঁ আৰু কলম যেতিয়া আগবাঢ়ে সেই কাহিনী নিজে নিজে সৃষ্টি কৰি গুচি যায়। মই অতি কল্পনা শক্তি ব্যৱহাৰ কৰাৰ নিচিনা হয়, কল্পনা শক্তি, তাৰ জৰিয়তে মই কিছুমান বস্তু এনেকুৱা ক'ৰবাত গৈছোঁ, সৰু কিবা এটা বস্তু দেখিছোঁ। এবাৰ সেই কলিয়াবৰ যাওঁতে শুনি আহিলোঁ বান্দৰ এটাই ছাগলী পোৱালি এটা খাই পেলালে, সেইটোকে মই মানে স্থিতি লৈ পেলাই তাৰ ওপৰতে এটা কাহিনী ৰচনা কৰিছিলোঁ। ঠিক তেনেদৰে মই কাহিনীবোৰ তৈয়াৰ কৰোঁ আৰু বাস্তৱৰ আলম লওঁৱেই বহুত, কাকতে পত্ৰই বিভিন্ন ধৰণৰ কাহিনী, আজি আমুক ঠাইত এনেকৈ এজনী ছোৱালী যুৱকে কিডনেপ কৰিলোঁ, সেইটোকে মই আলম লৈ পেলাই মই কিডনেপৰ বা তেনেকুৱা ধৰণৰ চুৰি চক্ৰান্তৰ কাহিনীবোৰ ৰচনা কৰোঁ। কেতিয়াবা তাৰ মাজতো দুই এটা বাস্তৱ কাহিনীও সোমাই যায়, কিন্তু বেছিভাগেই মই কাল্পনিক।
1: কাল্পনিক হয়। এতিয়া আপুনি যে ক'লে একেলগে তিনি চাৰিটাকৈ আপুনি গল্প বা আপোনাৰ লেখাসমূহ কৰি থাকে, কেনেকৈ আহে মনলৈ? কাৰণ প্ৰত্যেকটো গল্প বেলেগ বেলেগ।
0: সেইটো উত্তৰটো দিয়া তাৰ এতিয়া মই তিনিজনী ছোৱালী বহালোঁ, মই নিজে এখন লিখি আছোঁ, মই লিখিলোঁ এখন দেশত এজন ৰজা আছিল, দ্বিতীয়জনীক ক'লোঁ তাই হাতত পিষ্টলটো তুলি ল'লে, তৃতীয়জনীক ক'লোঁ তাই দৌৰি দৌৰি ভাগৰি পৰিল, চতুৰ্থজনী নাওখনত উঠি পেলাই সিপাৰলৈ যাব নে ইয়াতে থাকিব চিন্তা কৰিলোঁ। মই ৰজাজনৰ তিনিগৰাকী পত্নী আছিল, মোৰটোত লিখিলোঁ তাই পিষ্টলটো হাতত লৈ দেখে তাত এটাও গুলি নাই, তৃতীয়জনীক দেখিলোঁ তাই ভাগৰি পৰি ইফালে সিফালে চালে, ক'তো পানী এটোপালো খাবলৈ নাই, চতুৰ্থজনীক ক'লোঁ যে তাই অৱশেষত নাৱৰে পাৰ হোৱাটোকে ঠিৰাং কৰিলে। এনেদৰেই মই মনত আহে আগবঢ়াই লৈ
1: যাওঁ। সঁচাকৈ আচৰিত, আমি হয়তো শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম আপুনি কেনেধৰণে কল্পনা কৰে একেলগে তিনি চাৰিটা লেখা আগবঢ়াই নিয়াটো। সাধাৰণ মানুহৰ বাবে চিন্তাৰ পৰিসৰৰ বহু ওপৰত। এতিয়া জানিবলৈ বিচাৰিছোঁ সেই সময়খিনিত যেতিয়া আপুনি সৃষ্টি কৰিছিলে সেই সময়খিনিত এটা পঢ়াৰ বেলেগ পৰিৱেশ আছিলে, এতিয়া এটা বেলেগ পৰিৱেশ।
0: এতিয়া পৰিৱেশটো বহুত সলনি হ'ল,
1: হয়,
0: লিখাৰো সলনি হৈছে, পঢ়ুৱৈৰ সংখ্যাও কমি গৈছে দিনে দিনে, প্ৰকাশকসকলে নানা ধৰণৰ হা হোতা কাঢ়িবলগীয়া হয়, মামৰ লগত আলোচনা কৰে প্ৰায়বিলাক প্ৰকাশকে কি হ'ব, এনেধৰণে যদি হয় আমি কিতাপৰ ব্যৱসায়টোৱে বাদ দিব লাগিব। ভাবিলে আচৰিত লাগে, প্ৰাণকেন্দ্ৰ পাণ বজাৰ গুৱাহাটীৰ কিতাপৰ কাৰণে, কিন্তু সেই কিতাপৰ দোকানবোৰ এতিয়া বাহিৰা কিতাপৰ কাৰণে একেবাৰে শূন্য, কোনো নাযায়, বেছিভাগে মোবাইল ফেচবুক আদিত ব্যৱহাৰ কৰে। আৰু সেয়া সাহিত্য যে দীঘলীয়া বা দীৰ্ঘজীৱী হ'ব সেইটো ভাবিব নোৱাৰা কথা। কিতাপ আকাৰে কিতাপৰ মাদকতাটো বহুতেই বেলেগ,
1: বহুতেই বেলেগ হয়।
0: আৰু আমাক সেইবিলাকেও অলপ হতাশ কৰে যে কিতাপৰ পঢ়ুৱৈ নাথাকিলে আমি কাৰ কাৰণে লিখিম বা কি লিখিম, সেইবিলাকৰ কাৰণেও কেতিয়াবা মন থমকি। কিন্তু ভগৱানৰ কৃপাত আজিলৈকে মোৰ পঢ়ুৱৈ সংখ্যা কমা নাই।
1: হয়, কাৰণ আপোনাৰ সৃষ্টিখিনিৰ সেই যিটো ৰহস্যধৰ্মী, এনেধৰণৰ গ্ৰন্থৰ প্ৰতি মানুহৰ আকৰ্ষণ সদায় থাকে, সেয়া কমি নাযায়, আৰু যুগৰ লগে লগে তাৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হৈ যায়। কিন্তু এতিয়াৰ যি প্ৰজন্ম তেখেতসকলেও এনেধৰণৰ কাহিনী কিন্তু বিচাৰে, গতিকে আপুনি ভাবিছে নেকি যে কিতাপৰ পৰা বাহিৰলৈ গৈ পৰিসৰটো আৰু অকণ বঢ়াওঁ, যিহেতু বিভিন্ন ডিজিটেল সামাজিক মাধ্যমৰ যুগ, গতিকে তেনেধৰণে আপুনি আপোনাৰ সৃষ্টিখিনি আগবঢ়াই নিম বুলি ভাবিছে নেকি?
0: মই বহুত ধৰণে চেষ্টা

0: কৰিছোঁ, সেইকাৰণে আৰু যুগৰ লগত মিলি যাব কাৰণে, সেইকাৰণে আজিও মই 70 চনৰ পৰা 5টা দশক মই সমানে জনপ্ৰিয়তাৰে কিতাপ চলাই আছোঁ, লিখি আছোঁ, আৰু কোন সময়ত কি পাঠকে কি ভাল পায় সেইটোৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ। এতিয়া তাহানিতে মই 1 দ্বীপ 7টা কবৰ লিখিছিলোঁ, 70-80 চনৰ কথা, বা জুলু লিখিছিলোঁ, এতিয়াও তাৰ জনপ্ৰিয়তা কমা নাই। এতিয়া নতুন চামেও সেয়া কিতাপ আঁকোৱালি লৈছে। মই এদিন এজনক কৈছিলোঁ যে মই কেতিয়াও আচাৰ তৈয়াৰ কৰা নাই, আচাৰৰ বটল যে শেষ হ'ব দলিয়াই পেলাই দিম, মোৰ কিতাপৰ পঢ়ুৱৈ সমানেই আছে আৰু মোৰ বিশ্বাস যে তেওঁলোকৰ কাৰণে মই যিখিনি ৰচনা কৰিছোঁ সদায় এইটো আগ্ৰহী হৈ থাকিব।
1: হয়, আচলতে আপুনি পৰিৱৰ্তনশীল সমাজখনৰ যিটো প্ৰয়োজনীয়তা সেইটো আপুনি উপলব্ধি কৰিব পাৰিছে, সেয়ে পঢ়ুৱৈৰ সংখ্যা কমি যোৱা নাই। হয়, আপুনি ইতিমধ্যে দুখন আলোচনীৰ কথা কৈছে, কেনেধৰণে আপোনাৰ সেই পথ মুকলি হ'ল আৰু কিহৰ কিহৰ সৈতে আপুনি জড়িত হৈ আছিলে?
0: প্ৰথমটো ক'লোৱেই, ত্ৰিশূলৰ লগত, ত্ৰিশূলৰ পৰা সংকেত লৈ আহিলোঁ, সংকেতখন হঠাৎ বন্ধ হৈ যাওঁ, সেই সময়তে মই শিশু আলোচনী এখন সম্পাদনা কৰিছিলোঁ, সেইখনৰ নাম আছিলে কণকণ। কণকণখন সম্পূৰ্ণ টিংকুলৰ আলোচনীবোৰ দেখিছে নহয়, ছবি কেন্দ্ৰিক আৰু সেই ধৰণৰে আছিলে, কিন্তু সেইখনো সেই সময়ত মানে প্ৰিণ্টৰ কাৰণে, মানে ৰঙীন প্ৰিণ্টিঙৰ অসমত অৱস্থাটো বৰ এটা ভাল নাছিলে, দিল্লী আদি কলকাতাৰ পৰা ছপাই আনিব লগা হৈছিলে, খৰচৰ মাত্ৰাটো বহুত বেছি আছিলে, যিটো প্ৰকাশকে কোলাব নোৱাৰিছিলে। সেই কণকণ বন্ধ হ'ল, বহুদিন তেনেকেই থাকিলে, কিতাপ লিখি লিখি কটাই আছিলোঁ, হঠাতে হিয়া বুলি এখন আলোচনীৰ মই সম্পাদক হ'লোঁ। হিয়াখন প্ৰায় ভালেই চলিছিলে খুবেই, আৰু যুৱচামৰ মাজত অশেষ মানে সমাদৰ লাভ কৰিছিলে। হিয়া চলি থকাৰ পিছতে হিয়াখনো বন্ধ হ'ল হঠাৎ। তাল বুলি এখন মিউজিকেল আলোচনী, সংগীত কেন্দ্ৰিক, সেইখনৰ মই সম্পাদক হ'লোঁ, কিন্তু মোৰ বেছিদিন ভাল নালাগিলে সেইখনত। শেষত মই কাৰেং বুলি এখন আলোচনী তেজপুৰৰ পৰা প্ৰকাশ কৰি ওলাইছিলে, চিৰঞ্জীৱ প্ৰেছে প্ৰকাশ কৰি উলিয়াইছিলে, সেইখনত মই সম্পাদক হ'লোঁ, কিন্তু দুৰ্ভাগ্যৰ কথা প্ৰকাশকৰ আকস্মিক বিয়োগৰ কাৰণে কাৰেংখন বন্ধ কৰিব লগা হ'ল, আৰু তেতিয়াৰ পৰা মই কোনো আলোচনী বা তেনেধৰণৰ হেৰি মই জড়িত থকা নাই, নিজে নিজে লিখা কিতাপৰ লগতে
1: তেনেদৰে আগবাঢ়ি গৈছে। আপোনাৰ সৃষ্টিৰ বাবে আপুনি বিভিন্ন ধৰণৰ প্ৰেৰণামূলক বঁটা বাহনো লাভ কৰিছে, সেইখিনিৰ বিষয়েও আমি জানিবলৈ বিচাৰিম, আমি শ্ৰোতাসকলক জনাবলৈ বিচাৰিম।
0: বঁটাটো প্ৰথম 2003-04 চনতে মই ৰহস্য সম্ৰাট উপাধি দিছিলে, বিহালী শাখা সাহিত্য সভা আৰু তেজপুৰ শাখা সাহিত্য সভাই মিলি, সেইটো বঁটাৰ পিছতে মই ৰহস্য সম্ৰাট হিচাপে আৰু কেইবাটাও বঁটা লাভ কৰিছিলোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা। তাৰপিছতে ৰহস্যৰ ওপৰতে ৰহস্য সাধনা বঁটা, এইবিলাক বঁটাৰ উপৰিও কমেও 40-50টা বঁটা লাভ কৰিব, শেহতীয়াভাৱে অসম চৰকাৰৰ পৰাও পাইছিলোঁ সাহিত্য বঁটা, আৰু পেঞ্চনটো পাইছোঁৱেই, তাৰ উপৰি কেন্দ্ৰৰ শিশু সাহিত্য বঁটাটো সাহিত্য একাডেমীৰ পৰা পালোঁ শেহতীয়াভাৱে, তাৰপিছতো প্ৰকাশন পৰিষদৰ বঁটা পাইছোঁ, এনেধৰণে বহুত কেতিয়াবা, এতিয়া বিভিন্ন বঁটাবিলাকৰ নাম মোৰ মনত নাই, তিয়কপৰীয়া সাহিত্য বঁটা পালোঁ, গোলাঘাটৰ পৰা পালোঁ সাহিত্য বঁটা, বকতা সাহিত্য মূল বঁটা পাইছোঁ, সাহিত্য ৰত্ন বঁটা পাইছোঁ, সাহিত্য মুক্তা বঁটা পাইছোঁ, এনেকৈ বিভিন্ন ধৰণৰ বঁটা
1: লাভ কৰিছে। হয়, এতিয়া পৰিকল্পনা আৰু কিবা?
0: পৰিকল্পনা বুলি মোৰ একো নাই, নিজে নিজেই যিটো হৈ আছে সেয়ে আৰু, যে মই আমুক লিখিম তামুক লিখিম, এতিয়া এইখন শেষ হৈছে, এতিয়া মই ক্লাছিক উপন্যাস এখন লিখি আছোঁ মহাভাৰতৰ কাহিনীৰ ওপৰত, ইতিপূৰ্বে মই ক্লাছিক 2-3খন উপন্যাস লিখিছিলোঁ, দেৱযানী, অহল্যা, উৰ্মিলা আদি ওপৰত, এতিয়া যিখন লিখিছোঁ বৰ মানে হৃদয় বিদাৰক কাহিনী মহাভাৰতৰে, নাৰীক পণ্য সামগ্ৰী হিচাপে সেই সময়ত যেনেকৈ ব্যৱহাৰ কৰিছিলে তাৰ ওপৰত লিখিছোঁ, এখন শেষ হ'লে মই আকৌ এখন মোৰ চিৰাচৰিত মানে অভ্যাস হৰৰলৈ
1: উভতি যাব। হয়, আপোনাৰ এইখন গ্ৰন্থ যেতিয়া প্ৰকাশ হ'ব আমি নিশ্চয় পঢ়িম, আৰু সকলো শ্ৰোতাকে ক'ম যে আপোনাৰ গ্ৰন্থসমূহ পঢ়ক, সেই নতুন স্বাদ এটা লওক।
0: ধন্যবাদ।
1: হয়, এই সাহিত্যকৰ্মৰ বাহিৰেও আৰু আন আন কি কি কাম কৰি আপুনি ভাল পায়?
0: সাহিত্যকৰ্মৰ বাহিৰেও হবিটো বহুতেই আছে, মই পুৰণি হিন্দী গান শুনি বিৰাটেই ভাল পাওঁ, লিখি থাকোঁতেও শুনি থাকোঁ, শুই থাকোঁতেও শুনি থাকোঁ, এতিয়াও শুনো, তাহানিও শুনিও, মানুহে মোৰ ঘৰৰ কিছুমানে

0: আহে এইবিলাক পুৰণি কি গান শুনি থাকিবতো আমি বুজিয়েই নাপাওঁ। অৱশ্যে ইয়াৰ য'ত আচল মাদকতাটো আছে, সেই মাদকতাটো আজিকালি জিং জিং জাং জাং হুলস্থুলৰ মাজতে পাৰ হৈ যায়। তাৰোপৰি মোৰ খুব চখ আছিলে, এতিয়া কিছুমান অভাৱ অসুবিধাৰ কাৰণে ফুল নাৰ্চাৰী কৰিছিলোঁ। এই লিখি থকাৰ মাজত নাৰ্চাৰীতে 2 বছৰমান আছিলোঁ নিজে বনোৱা নাৰ্চাৰী। তাৰোপৰি কইনছ কালেকশ্যন, ডাক টিকট কালেকশ্যন, এইটো মোৰ খুব ভাল এটা হবি আছিলে। এইবিলাক হবিৰ উপৰিও মই বৰ চৌখিন মান আৰু আড্ডা দি ভাল পাওঁ, কিন্তু আড্ডা দিবলৈ মানুহ নাই, এতিয়া সকলোৱে ব্যস্ত থাকে। গতিকে সেই তাহানি বোলে আহা বহোঁ ইয়াতে চাহ খাই খাই কথা পাতোঁ, সেইটো সেইখন সমাজ পাবলৈ এতিয়া বহুত কষ্ট। মই কেতিয়াবা কওঁ মেনুৱেলি কৰা কামবোৰ, বেংকলৈ গৈছোঁ চব ডিজিটেল, কিন্তু সেই লাইনত থিয় হৈ পেলাই সেইটো আনন্দ বেলেগ। আগফালৰ মানুহজনৰ লগতো কথা পাতিলোঁ, পিছফালৰ মানুহজনৰ সময়ৰ লগত কথা নাই,
1: এইটো নতুন মানুহক
0: লগ পোৱা যায়, আলোচনা কৰা যায়। তাৰ বাহিৰে মোৰ তালে বিভিন্ন ধৰণৰ মানুহ আহে, হয়তো বহুতে জানে, এতিয়া জনা হৈছে জ্যোতিষ চৰ্চাটো মই কৰোঁ, আৰু জ্যোতিষৰ কাৰণেও বহুত মানুহ মোৰ তালে আহে। তাহানি জুবিন গাৰ্গৰ পৰা আদি কৰি বিভিন্ন শিল্পী সাহিত্যিক ভাল ভাল নেতা উপনেতা সকলো মোৰ তালে আহে আৰু সেইসকলৰ লগত বহুত সময় মোৰ পাৰ হৈ যায়। তেনেদৰে মই দিনটো অতিবাহিত কৰোঁ।
1: হয়, আমাৰ অনুষ্ঠানৰ যিহেতু সময়ো সীমিত, কথা শেষ নহয়, আপোনাক জানিবলৈ আৰু বহুত সময়ৰ আমাক প্ৰয়োজন, আমাৰ শ্ৰোতাসকলক আপোনাৰ বিষয়ে জনাবলৈ। আশা কৰিছোঁ আমি আকৌ কেতিয়াবা লগ পাম, আকৌ আপোনাৰ সৈতে কথা পাতিম। কিন্তু শেষত আপুনি যিসকল সাহিত্যৰ সৈতে জড়িত ব্যক্তি, যিসকলে সৃষ্টি কৰি আছে আৰু আমাৰ পঢ়ুৱৈসকল, তেখেতসকলক কেনেধৰণৰ বাৰ্তা দিবলৈ বিচাৰিব বৰ্তমান সময়ৰ লগত সংগতি ৰাখি?
0: সাহিত্যিকসকল বা পঢ়ুৱৈসকলক কওঁ যে যিখিনি লিখে সেয়া যাতে আনৰো মনোগ্ৰাহী হয়, আনৰ কথা চিন্তা কৰে, আৰু বৰ্তমান সমাজখনৰ বিষয়ে তাত একোটা চিত্ৰ দাঙি ধৰিলে সমাজৰ কাৰোবাৰ চৰিত্ৰৰ লগত মিলি গ'লে তেওঁ বেছি আগ্ৰহী হ'ব যে মোৰ নিচিনা মানুহ এটাৰ কাহিনী ইয়াত পাইছোঁ। সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আৰু ধৈৰ্য, সাহস, একাগ্ৰতা, এইকেইটা প্ৰত্যেকজন সাহিত্যিকক দৰকাৰ। এই 3টা বস্তু থাকিবই লাগিব। বহুতে লিখি হাইৰাণ হয় প্ৰকাশক বিচাৰি, কিন্তু সেই প্লেটফৰ্মটো নাই আজিকালি। আমি একোখন প্লেটফৰ্ম পাইছিলোঁ যেনে বিস্ময়, ৰহস্য, এনেকুৱা আলোচনীত লিখি মানুহৰ
1: মনত এটা ঠাই পাইছিল
0: কিন্তু এতিয়া সেইটো নাই, গতিকে অলপ দিগদাৰ হয়, কষ্ট কৰিবলগীয়া হয়। আৰু পঢ়ুৱৈসকলক এইটো কওঁ যে যিমানেই যি নহওক ফেচবুকৰ সাহিত্য পঢ়ি পেলাই কোনো ধৰণৰ আমাৰ সাহিত্য সংস্কৃতিৰ উৎকৰ্ষ সাধন হ'ব নোৱাৰে। প্ৰকৃত সাহিত্য জগতলৈ আহিব লাগিব। আমি যিবোৰ লিখি আছোঁ আৰু বিভিন্ন ধৰণৰ তাহানি পণ্ডিতসকল, এই পদ্মনাথ গোহাঁই বৰুৱাৰ পৰা আদি কৰি ডক্টৰ ভৱেন শইকীয়ালৈকে, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আদি কৰি চন্দ্ৰকমল বেজবৰুৱালৈকে, এইসকলৰ কথা আমি জনা উচিত। সেইবিলাক তেনেকৈ হেৰাই গৈছেতো, আমি হেৰাই যাবলৈ দিব নালাগে, অধ্যয়ন কৰিব লাগে, তেওঁলোকক উদ্ধাৰ, তেওঁলোকক অনুপ্ৰাণিত হ'বলৈ নিজেও সেইবিলাক পঢ়িব লাগে, কোনে কেনেধৰণৰ লিখিছিলে।
1: আমি যদি সেয়াক লৈ আগবাঢ়ি নাযাওঁ আমি বহুখিনি বস্তু
0: হেৰুৱাই যাব লাগিব
1: আৰু আধৰুৱা হৈ থাকিব, আমাৰ অধ্যয়ন আধৰুৱা হৈ থাকিব, কেৱল বৰ্তমানক লৈ আগবাঢ়িব নোৱাৰি।
0: এটা এই লগতে সাহিত্যিকসকলক, আমাৰ অসমীয়া ভাষাটো ইমানেই চহকী, তাত জতুৱা ঠাঁচ, খণ্ড বাক্য আদিৰে ভৰি আছে, কিন্তু সেইবোৰ ব্যৱহাৰেই নহয়, সেইবোৰ ব্যৱহাৰ কৰিবলৈ শিকিব লাগে, অলংকাৰ হয় সাহিত্যৰ।
1: খুব সূক্ষ্মভাৱে যদি অধ্যয়ন নকৰোঁ তেতিয়া আমি সেই সৃষ্টিত নতুনত্ব আনিব নোৱাৰোঁ, আৰু যিহেতু প্ৰয়োজনীয়তাসমূহ সলনি হৈ গৈ আছে গতিকে আমি সেইসমূহো উপলব্ধি কৰিব লাগিব। হয়, আজিৰ অনুষ্ঠানটিলৈ আপুনি আহিলে, আপোনাৰ বিষয়ে ইমানখিনি সময় আমাক সুন্দৰকৈ জনোৱাৰ বাবে আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
0: নমস্কাৰ, ময়ো আন্তৰিক ধন্যবাদ জনালোঁ।
1: শ্ৰোতাসকলে, ইমান পৰে আজিৰ অতিথি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকা ওৰফে কুমুদ হাজৰিকাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াবলৈ লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ অক্টোবৰ মাহৰ 1 তাৰিখ।

আজি অসম আৰক্ষী দিৱস। ৰাজ্যত শান্তি শৃংখলা, নিৰাপত্তা আৰু আইন শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ বিষয়া জোৱানসকলে আগবঢ়োৱা নিষ্ঠা, সাহস আৰু ত্যাগক আজিৰ দিনটোত সন্মান জনোৱাৰ হয়। লগতে কৰ্তব্য পালন কৰি প্ৰাণ আহুতি দিয়া আৰক্ষীসকলকো এই দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজসকলে আইন শৃংখলাৰ ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। জনহিত জনসেৱাৰ্থে হৈছে অসম আৰক্ষীৰ মূল বাণী। অসমবাসীৰ সেৱা আৰু সুৰক্ষাৰ প্ৰতি অসম আৰক্ষীৰ অটুট দায়বদ্ধতাক এই দিৱসত স্মৰণ কৰাই দিয়ে আৰু আজিৰ দিনটোত তেওঁলোকক সকলোৱে সন্মান জনাইছে আৰু লগতে আজিৰ দিনটোত সেই শ্বহীদসকলকো স্মৰণ কৰা হৈছে।

আজি হৈছে জ্যেষ্ঠ নাগৰিক দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল ডে অৱ অ'ল্ডাৰ পাৰ্চনছ। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সমাজলৈ জ্যেষ্ঠ নাগৰিকসকলে আগবঢ়োৱা অৱদানক সন্মান জনোৱা আৰু তেওঁলোকৰ অধিকাৰ, মৰ্যাদা, স্বাস্থ্য আৰু কল্যাণৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। এই দিৱসে আমাক মনত পেলাই দিয়ে যে জ্যেষ্ঠসকলৰ প্ৰতি যত্ন আৰু সন্মান কেৱল এটা দিনৰ বাবে নহয়, ই আমাৰ দৈনন্দিন জীৱনৰ এক নৈতিক দায়িত্ব। আজি আন্তঃৰাষ্ট্ৰীয় কফি দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল কফি ডে। কফিৰ সৈতে জড়িত কৃষক, শ্ৰমিক, উৎপাদক, ব্যৱসায়ী আৰু সমগ্ৰ কফি উদ্যোগৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে বিশ্বজুৰি কফিৰ গুৰুত্ব আৰু জনপ্ৰিয়তাৰ প্ৰতি সজাগতা সৃষ্টি কৰাই এই দিৱসৰ অন্যতম উদ্দেশ্য। কফি কেৱল এবিধ জনপ্ৰিয় পানীয়ই নহয়, বিশ্বৰ বহু দেশৰ লাখ লাখ কৃষক আৰু পৰিয়ালৰ জীৱিকাৰ সৈতে ই জড়িত হৈ আছে। এই দিৱসত বহনক্ষম কফি উৎপাদন, কৃষকৰ ন্যায্য মূল্য আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতিও গুৰুত্ব আৰোপ কৰা হয়। সংগীত ভাষা, ধৰ্ম, দেশ আৰু সংস্কৃতিৰ সীমা অতিক্ৰম কৰি মানুহৰ মনক একত্ৰিত কৰে। সংগীতৰ সাৰ্বজনীন শক্তি, সাংস্কৃতিক বৈচিত্ৰ আৰু মানুহৰ মাজত ঐক্য স্থাপনৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বক উদযাপন কৰাৰ বাবেই প্ৰতি বছৰে 1 অক্টোবৰ তাৰিখে বিশ্বজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় সংগীত দিৱস। এই দিৱসত বিভিন্ন সাংগীতিক অনুষ্ঠানসমূহ কৰা হয়, লগতে কৰ্মশালা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সংগীত শিল্পীসকলক সন্মান জনোৱা হয়। লগতে সংগীতৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহ বৃদ্ধি কৰাৰো এক প্ৰয়াস কৰা হয়।

1957 চনৰ আজিৰ দিনটোতে নেশ্যনেল এৰনেটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন চমুকৈ নাছাই আনুষ্ঠানিকভাৱে কাৰ্য আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ইয়াক নাকা নামেৰে জনা গৈছিল। আমেৰিকা মহাকাশ আৰু বায়ু গৱেষণাৰ বাবে নেশ্যনেল এৰনেটিক্স এণ্ড স্পেচ এক্ট অফ 1958ৰ অধীনত নাছা গঠন কৰা হৈছিল। নাছাই মহাকাশ অম্বেষণ, উপগ্ৰহ, পৃথিৱী

পৰ্যবেক্ষণ আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত বিশ্বজুৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এপ'ল' অভিযানৰ জৰিয়তে মানুহক চন্দ্ৰত অৱতৰণ কৰোৱাটো নাছাৰ অন্যতম ঐতিহাসিক সফলতা। আজি নাইজেৰিয়াৰ স্বাধীনতা দিৱস। 1960 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ শাসনৰ পৰা নাইজেৰিয়াই স্বাধীনতা লাভ কৰে। স্বাধীনতাৰ পূৰ্বে নাইজেৰিয়া বহু বছৰ ধৰি ব্ৰিটিছ শাসনৰ অধীনত আছিল। 20শ শতিকাৰ মাজভাগত দেশখনৰ ৰাজনৈতিক নেতাসকলে স্বশাসন আৰু স্বাধীনতাৰ দাবী অধিক শক্তিশালী কৰি তোলে আৰু যাৰ বাবে আজি নাইজেৰিয়াৰ এই স্বাধীনতা দিৱস। ৱৰ্ল্ড ডিজনী ৱৰ্ল্ড ৰিজৰ্ট, বিশ্ববিখ্যাত বৃহৎ বিনোদন কেন্দ্ৰ। আমেৰিকাৰ ফ্লৰিডাৰ অৰলেণ্ডত ৱৰ্ল্ড ডিজনী ৱৰ্ল্ড ৰিজৰ্ট আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আজিৰ দিনটোতে। ইয়াৰ প্ৰথম অংশ মেজিক কিংডম আৰু ডিজনীজ কণ্টেম্পৰেৰী ৰিজৰ্ট এণ্ড ডিজনীজ পলিনেছিয়ান ভিলেজ ৰিজৰ্ট মুকলি কৰা হৈছিল। এই বৃহৎ বিনোদন কেন্দ্ৰটো ৱৰ্ল্ড ডিজনীৰ পৰিকল্পনাৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল আৰু পৰৱৰ্তী সময়ত বিশ্বৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে ই পৰিগণিত হয়। এনিবেচান্ত, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম বিশিষ্ট নেত্ৰী, সমাজ সংস্কাৰক, লগতে লেখিকা। আজিৰ দিনটোতে 1847 চনত তেওঁৰ জন্ম হৈছিল লণ্ডনত। কিন্তু মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ ভাৰতলৈ আহে আৰু শিক্ষা, নাৰীৰ অধিকাৰ আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু 1916 চনত বাল গংগাধৰ তিলকৰ সৈতে হোমৰুল লীগ আন্দোলন আগবঢ়ায়। তেওঁ আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোৰ ইতিহাস। খন্তেক পিছতেই শুনিবলৈ পাব নিউজ হেডলাইনছ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন স্থানত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণৰ চেষ্টা চলাইছে। অহা 3 অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি 4 বজাত অন্ত পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিচাত এটা 595 কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্ৰকল্প উদ্বোধন কৰে। বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাক পোনপটীয়াকৈ জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যে আজিৰে পৰা ৰাজ্যজুৰি 10 দিনীয়া কাৰ্যসূচীৰে সেৱা সেতু অভিযানৰ আয়োজন কৰা হৈছে। নাগালেণ্ডৰ দিখৌনৈৰ উজনিৰ অঞ্চলত ভূমিস্খলনৰ বাবে পানী আবদ্ধ হোৱা বুলি চুবুৰীয়া ৰাজ্যখনৰ লংলেং আৰু মুকক্চাঙৰ জিলা প্ৰশাসনৰ পৰা লাভ কৰা এটা বাৰ্তাৰ পাছত শিৱসাগৰ জিলা প্ৰশাসনে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে। অসম আৰক্ষীৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যজুৰি ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰহিলৈ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। আজি আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস। নৱপ্ৰজন্মৰ মাজত জ্যেষ্ঠ নাগৰিকসকলৰ সুস্থ চিন্তাধাৰা আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ জৰিয়তে এখন অধিক মানৱীয় সহমৰ্মীয় আৰু সুস্থ সমাজ গঢ়ি তোলাৰ বাবে প্ৰতি বছৰে 1 অক্টোবৰত এই দিৱস পালন কৰি অহা হৈছে। আৰু জাপানত অনুষ্ঠিত

0: এছিয়ান গেমছৰ মল্লযুঁজত পুৰুষৰ 97 কিলোগ্ৰাম শাখাত ভাৰতৰ নীতেশ শিৱাসে ৰূপৰ পদক জয় কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল এতিয়া

পালক, পশ্চিম বন সংমণ্ডল, মধ্যম বনাঞ্চলিক কাৰ্যালয়, আমৰিবাৰী, শোণিতপুৰ। মানিবন্ধন তথা সম্পাদনা অংকিতা বৰা আৰু নৱজিৎ শৰ্মাৰ। প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিত শৰ্মা আৰু মোৰ সতীৰ্থ
1: মই অংকিতা বৰাই
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান। আজিৰ যুৱবাণী অনুষ্ঠানৰ বিষয় হৈছে 2026 বৰ্ষৰ বন্যপ্ৰাণী সপ্তাহ। এই বন্যপ্ৰাণী সপ্তাহ প্ৰতি বৰ্ষতে 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ পালন কৰা হয়। বন্যপ্ৰাণী আৰু ইয়াৰ বাসস্থানৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই সপ্তাহটি পালন কৰা হয়। এই সপ্তাহটোৱে আমাক বন্যপ্ৰাণীৰ প্ৰতি দায়িত্বশীল হ'বলৈ আৰু সিহঁতৰ বাসস্থান সুৰক্ষিত কৰি ৰাখিবলৈ সোঁৱৰাই দিয়ে। আৰু এই বিষয়ে বিশদভাৱে আলোচনা কৰিবলৈ আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বিশেষ অতিথি। তেখেত হৈছে পশ্চিম বন সংমণ্ডলৰ অন্তৰ্গত মধ্যম বনাঞ্চলিক কাৰ্যালয় আমাৰিবাৰী শোণিতপুৰৰ উপ বন সংপালক নেত্ৰজ্যোতি গায়ন। ছাৰ, আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানটিলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ।
2: হয়, ধন্যবাদ।
1: ছাৰ, আমি অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা ক'লে আমি সাধাৰণতে বাঘ, হাতী, গঁড় আদি প্ৰাণীৰ কথা ভাবোঁ, কিন্তু এটা সুস্থ পৰিৱেশতন্ত্ৰৰ বাবে বন্যপ্ৰাণী সংৰক্ষণ কিয় ইমান গুৰুত্বপূৰ্ণ?
2: ধন্যবাদ। এটা সুস্থ পৰিৱেশতন্ত্ৰৰ কাৰণে বন্যপ্ৰাণীৰ সংৰক্ষণ অতিকে গুৰুত্বপূৰ্ণ, কাৰণ বন্যপ্ৰাণীয়ে আমাৰ পৰিৱেশতন্ত্ৰৰ যিটো খাদ্য শৃংখল আৰু খাদ্যজালৰ ভাৰসাম্য ৰক্ষা কৰে। আৰু এই পৰিৱেশত বন্যপ্ৰাণীয়ে পৰাগসংযোগ, বীজ বিস্তাৰ, পচন প্ৰক্ৰিয়া এইবোৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে বন্যপ্ৰাণী হ্ৰাস পালে বা তেওঁলোকৰ বিলুপ্তি সাধন হ'লে নিশ্চয় ইয়াত বিশেষ প্ৰভাৱ পেলাব জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ কাৰণে। সেয়েহে বন্যপ্ৰাণী সংৰক্ষণত আমি সকলোৱে গুৰুত্ব দিয়া উচিত।
1: হয়, এই বৰ্ষৰ বিশ্ব বন্যপ্ৰাণী সপ্তাহৰ বিষয়বস্তু হৈছে বাসস্থান সংযোগ, বন্যপ্ৰাণী সমৃদ্ধি। গতিকে এই বিষয়বস্তুৰ দ্বাৰা কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচৰা হৈছে শ্ৰোতাৰ বাবে?
2: হয়, এইবাৰ 2026 বৰ্ষৰ বন্যপ্ৰাণী সপ্তাহৰ মূল বিষয়বস্তু হৈছে কানেক্টিং হেবিটেট থ্ৰিভিং ৱাইল্ড লাইফ, অৰ্থাৎ বাসস্থান, আমাৰ বন্যপ্ৰাণীৰ বাসভূমিসমূহ সংযোগ কৰি বন্যপ্ৰাণীক সমৃদ্ধিশালী কৰা। এই বিষয়বস্তুৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত প্ৰাকৃতিক যিখিনি বন্যপ্ৰাণীৰ বাসস্থানসমূহ আছে, এই বাসস্থানসমূহত বহু বন্যপ্ৰাণীয়ে তেওঁলোকৰ খাদ্য, পানী, প্ৰজনন আৰু আশ্ৰয়ৰ সন্ধানত অহা যোৱা কৰে, ইটো জেগাৰ পৰা সিটো জেগালৈ, মানে এইটো বাসভূমিৰ পৰা সেইটো বাসভূমিলৈ। গতিকে এই বনাঞ্চলসমূহত যিখিনি সৰু ডাঙৰ যিমানবোৰ বনাঞ্চল আছে, এইখিনিত অহা যোৱা কৰা যিবোৰ তেওঁলোকৰ পথ আছে, এই পথসমূহত আমাৰ উন্নয়নৰ কাৰণেই হওক বা আমাৰ নিজৰ কিছু অহিত স্বাৰ্থৰ বাবেই হওক বা যিকোনো কাৰণতে হওক, যে বনাঞ্চলৰ আমাৰ ক্ষতি হৈছে, এই ক্ষেত্ৰত তেওঁলোকৰ যিখিনি বা অন্যান্য কৃষিভূমিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতে হওক, এইবোৰৰ কাৰণে আমাৰ যিখিনি বন্যপ্ৰাণীৰ প্ৰাকৃতিক বাসভূমি আছে, তাৰ অহা যোৱা পথটো আমাৰ বিচ্ছিন্ন হৈছে বা বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে। ইয়াৰ ফলত তেওঁলোকৰ স্বাভাৱিক যিটো চলাচল, সেইটোত বাধা আহিছে, যাৰ ফলত তেওঁলোকৰ কিছু কিছু প্ৰজাতিৰ বিলুপ্তিৰ এটা ভাবুকিৰ সন্মুখীন হৈছে। সেয়েহে বনাঞ্চলসমূহ বা আমাৰ পৰিৱেশতন্ত্ৰটো সুস্থিৰভাৱে ৰাখিবৰ বাবে এই পৰিৱেশতন্ত্ৰৰ এক মানে অতি গুৰুত্বপূৰ্ণ অংশ আমাৰ বন্যপ্ৰাণীসমূহক সংৰক্ষণৰ ওপৰত আমি সকলোৱে গুৰুত্ব দি পেলাই আমি ভৱিষ্যতৰ বাবে ইয়াক সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব।
1: হয়, ৱাইল্ড লাইফ কৰিডৰ বা বন্যপ্ৰাণীৰ চলাচলৰ পথ বুলিলে আচলতে কি বুজা যায়?
2: হয়, বিভিন্ন আমাৰ সৰু ডাঙৰ বনাঞ্চলসমূহত আমাৰ বন্যপ্ৰাণীসমূহ থাকে, আৰু মই আগতেই কৈছোঁ যে খাদ্য, আশ্ৰয়, প্ৰজনন অৰ্থাৎ বংশবৃদ্ধি, এইবোৰ পানী, এইবোৰৰ কাৰণতেই

0: অন্য প্ৰাণীসমূহ এখন বনভূমিৰ পৰা আন এখন বনভূমিলৈ তেওঁলোকে অহা যোৱা কৰে। আৰু এই অহা যোৱা কৰোঁতে তেওঁলোকে এটা নিৰ্দিষ্ট এটা সুৰক্ষিত পথ তেওঁলোকে বাছি লয়। বাছি লৈ তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ গৈ তেওঁলোকে তেওঁলোকৰ যিটো স্বাভাৱিক প্ৰক্ৰিয়া সেইটো সম্পন্ন কৰে। গতিকে এই অহা যোৱা পথটোকেই আমি ৱাইল্ড লাইফ কৰিডৰ, বন্যপ্ৰাণীসমূহ অহা যোৱা কৰাৰ যিটো পথ, এই পথটোকে আমি সাধাৰণতে ৱাইল্ড লাইফ কৰিডৰ বুলি জানো।
1: অসমত যিসমূহ বনাঞ্চল আছে সেই বনাঞ্চলসমূহত বাৰিষাৰ বানপানী এক স্বাভাৱিক পৰিঘটনা। অতিপাত বানপানীৰ সময়ত বন্যপ্ৰাণীৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰে আৰু এনে সময়ত বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ আপোনালোকৰ বন বিভাগৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়?
0: হয়, মানে ডাঙৰ বানপানী
1: হয়
0: এইবোৰৰ ক্ষেত্ৰত বন্যপ্ৰাণী যথেষ্ট ক্ষতিগ্ৰস্ত হয়, তেওঁলোকৰ আশ্ৰয়স্থল আৰু খাদ্য যথেষ্ট প্ৰভাৱিত কৰে। আমি বন বিভাগে আমাৰ বিভিন্ন ঠাইত, বিভিন্ন আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী হওক, নেশ্যনেল পাৰ্ক হওক, বা এনেকুৱা বন্যপ্ৰাণী থকা অঞ্চলসমূহক ওখ ঠাই কিছুমান আমাৰ কৰিছে নিৰ্দিষ্টভাৱে, আৰু তাত সুৰক্ষিতভাৱে ৰখাৰ এটা ব্যৱস্থা ৰাখিছে। তাৰোপৰি তেওঁলোকে অহা যোৱা যিবোৰ সুৰক্ষিত স্থানলৈ অহা যোৱা কৰিবৰ কাৰণে যিখিনি ঠাই আমাৰ মানে ডিটেক্ট কৰিছে, সেইবোৰত আমাৰ বিভাগীয়ভাৱে তেওঁলোকক সুৰক্ষিতভাৱে অহা যোৱা কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো সুন্দৰভাৱে আমাৰ বিভাগে লৈছে আৰু চাই আছে এইবোৰৰ ক্ষেত্ৰত।
2: বৰ্তমান বন্যপ্ৰাণী সংৰক্ষণ আৰু বন সুৰক্ষাৰ কামত কেনেধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে?
0: হয়, আজিকালি বৰ্তমান আধুনিক যুগত বন সংৰক্ষণ আৰু বন সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে আৰু অধিক প্ৰযুক্তি ব্যৱহাৰৰ চিন্তা চৰ্চা কৰি আছে। বিশেষকৈ GPS কলাৰ আৰু ছেটেলাইট ট্ৰেকিং ব্যৱস্থাৰে আমাৰ বাঘ, হাতী বা অন্যান্য বন্যপ্ৰাণীৰ যিটো অহা যোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া নিৰীক্ষণ কৰা হয়। তাৰোপৰি ড্ৰোন আৰু ছেটেলাইটৰ যিটো পিকচাৰ, সেই ছেটেলাইট পিকচাৰ ব্যৱহাৰ কৰি বনাঞ্চলৰ আমাৰ পৰিৱৰ্তন, বনাঞ্চলৰ কিবা ক্ষতি আৰু এনেকুৱা ধৰণৰ ইলিগেল এক্টিভিটি, এইবিলাকৰ চিনাক্ত কৰা হয়। তাৰোপৰি কেমেৰা ট্ৰেপিং, আপোনালোকে গম পায় কেমেৰা ট্ৰেপিঙৰ সহায়ত আমাৰ বিভিন্ন বন্যপ্ৰাণীৰ গণনা আদি, বা তেওঁলোকৰ অহা যোৱাৰ বা তেওঁলোকৰ বিচৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰা হয়। তাৰোপৰি GIS আৰু ৰিম'ট চেন্সিং প্ৰযুক্তি, এইবোৰৰ জৰিয়তে বনাঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰা হয়, ৱাইল্ড লাইফ কৰিডৰসমূহ চিনাক্ত কৰা হয়। তাৰোপৰি আপোনালোকে জানে আজিকালি AI যুগত AI প্ৰযুক্তিও ব্যৱহাৰ আহিছে, গতিকে এইবোৰৰ জৰিয়তে আমাৰ বনাঞ্চলৰ সুৰক্ষাকে আদি কৰি বিচৰণ কৰা বিভিন্ন বন্যপ্ৰাণীসমূহক সুৰক্ষা তথা সুস্থিৰ এক বাতাবৰণত তেওঁলোক জীয়াই থকাৰ সুবিধাকণ দিয়াৰ বাবে চেষ্টা কৰি থকা হৈছে।
1: আহত বা অসুস্থ বা জনবসতিলৈ প্ৰৱেশ কৰা বন্যপ্ৰাণীৰ ক্ষেত্ৰত উদ্ধাৰ চিকিৎসা আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে ট্ৰেংকুলাইজেশ্যনৰ ব্যৱস্থা কৰে,
0: হয়,
1: এই সমগ্ৰ প্ৰক্ৰিয়াটো কেনেদৰে সম্পন্ন কৰা হয় আৰু বন্যপ্ৰাণীৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ আপোনালোকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰে?
0: হয়, অসুস্থ বন্যপ্ৰাণী বা তেনেকুৱা বিশেষ নিৰীক্ষণত অহা বন্যপ্ৰাণীৰ ক্ষেত্ৰত বিভাগে স্থানীয় যিটো পশু চিকিৎসালয় আৰু আমাৰ বিভাগীয় পশু চিকিৎসকো আছে, CWRC আপোনালোকে জানে কাজিৰঙাত আছে, WTI আছে, তেখেতসকলৰ পশু চিকিৎসকসকল আছে। গতিকে বন বিভাগে নিজস্ব পশু চিকিৎসক আৰু ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসকৰ জৰিয়তে তেখেতসকলক নিৰীক্ষণ কৰি যাৱতীয় চিকিৎসাৰ ব্যৱস্থা কৰা হয়, প্ৰয়োজন সাপেক্ষে ট্ৰেংকুলাইজ কৰি পেলাই চিকিৎসাৰ ব্যৱস্থা কৰা হয়। অন্যথা যদি ট্ৰেংকুলাইজ, এইটো গোটেই প্ৰক্ৰিয়াটো পশু চিকিৎসকৰ নিৰীক্ষণৰ দ্বাৰা এই ব্যৱস্থা সম্পন্ন কৰা হয়। গোটেই প্ৰক্ৰিয়াটোত আমাৰ বন বিভাগ, পশু চিকিৎসালয়ৰ চিকিৎসক, আমাৰ নিজা বিভাগীয় যিবোৰ পশু চিকিৎসক আছে, তেওঁলোকে সুন্দৰভাৱে এই প্ৰক্ৰিয়াটো সম্পন্ন কৰে।
2: মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত আজিৰ দিনত এটা গুৰুত্বপূৰ্ণ সমস্যা। ইয়াৰ মূল কাৰণ আপুনি কি বুলি ভাবে আৰু ইয়াক কেনেদৰে ৰোধ কৰিব পৰা যায়?
0: হয়, আজিৰ সময়ত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত এক গুৰুতৰ

0: ক্ষয় হৈ পৰিছে। ইয়াৰ কাৰণ বুলিলে বনাঞ্চলৰ সংকুচিত বনাঞ্চল, তেওঁলোকৰ বাসভূমি সংকুচিত হৈছে, যাৰ ফলত তেখেতসকল জনাঞ্চললৈ আহিছে। অহাৰ ফলত খাদ্যৰ সন্ধানত তেওঁলোকে জনাঞ্চলত মানুহৰ বসতি অঞ্চল, বসতি ঘন অঞ্চলত তেওঁলোক সোমাইছে। সোমাই খাদ্যৰ সন্ধানত নামোতে বিভিন্ন ধৰণৰ সংঘাত আহিছে। এই ক্ষেত্ৰত কিছু কেতিয়াবা মানুহৰো ক্ষতি হৈছে আৰু কেতিয়াবা বন্যজীৱৰো ক্ষতিসাধন হৈছে। কিন্তু এই সংঘাতৰ নিৰাময়ৰ বাবে প্ৰথমতেই নিশ্চয় আমি বনাঞ্চল বৃদ্ধি কৰাত নিশ্চয় মনোনিৱেশ কৰিব লাগিব। তাৰোপৰি আমি সজাগ হ'ব লাগিব। আমি সজাগতাৰ ক্ষেত্ৰত আমি সাধাৰণ জনতাৰ মাজত আমি আৰু অধিক সজাগতা আগবঢ়াবৰ কাৰণে আমি কাম কৰিব লাগিব। ইয়াৰ ফলত আমি এনেকৈ এটা সহাৱস্থানৰ পৰিৱেশ সৃষ্টি কৰি আমি নিশ্চয় এই সংঘাত ৰোধ কৰিব পাৰিম।
1: হয়, আপুনি সজাগতাৰ কথা কৈছে। তেনে ক্ষেত্ৰত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বনাঞ্চলৰ কাষত বসবাস কৰা স্থানীয় ৰাইজ, গাঁও সমাজ আৰু সাধাৰণ নাগৰিকসকলৰ দায়িত্ব কিমান, আৰু ইয়াৰ বাবে আপোনালোকৰ ফালৰ পৰা কিবা সজাগতা সভা বা তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হয়নে বাৰু?
0: হয়, বনাঞ্চলৰ কাষত থকা যিখিনি জনসাধাৰণ আছে সেইসকলৰ এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ তেখেতসকলে বনাঞ্চলত থকা যিখিনি বন্যপ্ৰাণী আছে তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকৰ খাদ্যাভ্যাস, তেওঁলোকৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়াটো যথেষ্ট তেওঁলোক পৰিচিত হয়। গতিকে তেওঁলোক এই ক্ষেত্ৰত যথেষ্ট তেওঁলোক অভিজ্ঞ হয় এই ক্ষেত্ৰত। গতিকে তেখেতসকলে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত তেখেতসকলে নিজাববীয়াকৈ যথেষ্ট কৰিব কৰণীয় আছে আৰু বহু অঞ্চলত আমি দেখিছোঁ তেখেতসকলে সুন্দৰভাৱে তেওঁলোকে এই ব্যৱস্থাপনাৰ কৰিছে। তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট কাম কৰিছে আৰু এই যিখিনি বন্যপ্ৰাণী বিচৰণ ভূমি আছে কাষৰ পাজৰে, বনাঞ্চলৰ বাহিৰৰ যিখিনি বিচৰণথলী আছে তাত বন বিভাগে যথেষ্ট সজাগতামূলক প্ৰচাৰ চলাইছে। তেখেতসকলৰ সহাৱস্থানৰ বিষয়ে হওক বা তেওঁলোকৰ গতিবিধি কি কৰিব লাগে, কি কৰিব নালাগে, এনেকুৱা ধৰণৰ বিষয়ত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে প্ৰত্যেক বছৰেই যথেষ্ট কাম কৰিছে আৰু যথেষ্ট সুফলো পোৱা গৈছে। এই ক্ষেত্ৰত আমি কৰণীয় আৰু আছে, ইতিমধ্যে যথেষ্টখিনি কৰা হৈছে, সুফলো পোৱা গৈছে, ভৱিষ্যতে আৰু আমি অধিক সুফল পাম বুলি আশা ৰাখিছোঁ।
2: জলবায়ু পৰিৱৰ্তনৰ ফলত বৰষুণৰ ধৰণ, উষ্ণতা, বানপানী বা ঋতুচক্ৰ সলনি হ'লে বন্যপ্ৰাণীৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ হ'ব? হয়,
0: প্ৰভাৱটো যথেষ্ট হ'ব। কাৰণ জলবায়ু পৰিৱৰ্তনৰ ফলত অতিবৃষ্টি, ক'ৰবাত অনাবৃষ্টি এইবোৰ আছে, যাৰ ফলত হঠাৎ এটা ডাঙৰ বানপানী হৈছে। আপোনালোকে জানেই, অলপতে এনেকুৱা এক প্ৰাকৃতিক দুৰ্যোগ আহিছে আমাৰ ভাৰতবৰ্ষতে আদি কৰি বা বেলেগ অঞ্চলতো এইবোৰ দেখা গৈছে, যাৰ ফলত বন্যপ্ৰাণীৰ ক্ষতি লগতে বনভূমিৰ ক্ষতি আমি দেখিছোঁ। গতিকে জলবায়ু পৰিৱৰ্তনৰ ফলত বন্যপ্ৰাণীৰ ওপৰত যথেষ্ট প্ৰভাৱ হ'ব। অতিবৃষ্টি হ'লে নিশ্চয় হঠাৎ ডাঙৰ বানপানী হ'ব, বানপানী হ'লে নিশ্চয় ক্ষতি হ'ব, বনভূমিৰ লগতে বন্যপ্ৰাণীৰ ক্ষতি হ'ব, সৰু ডাঙৰ সকলোৰে ক্ষতি হ'ব। ঋতুচক্ৰ সলনি হ'লে বিশেষকৈ আপোনাৰ প্ৰজননৰ মানে বংশবিস্তাৰৰ ক্ষেত্ৰত, প্ৰজননৰ জৰিয়তে বংশবিস্তাৰৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিৰ সন্মুখীন হয়। তাৰোপৰি খাদ্য শৃংখলত প্ৰভাৱ পৰে। এনেধৰণেই আমাৰ জীৱকুল বা বনভূমিৰ ওপৰত প্ৰভাৱ পৰিব।
1: অসমত বন্যপ্ৰাণী পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে, কিন্তু পৰ্যটনৰ বিকাশৰ সমান্তৰালভাৱে বন্যপ্ৰাণী আৰু প্ৰাকৃতিক বাসস্থানৰ ওপৰত যাতে কোনো নেতিবাচক প্ৰভাৱ নপৰে তাৰ বাবে দায়িত্বশীল আৰু বহনক্ষম বন্যপ্ৰাণী পৰ্যটন কেনেদৰে নিশ্চিত কৰিব পাৰি?
0: হয়, বন্যপ্ৰাণী বনভূমি আৰু বন্যপ্ৰাণীৰ লগত সংগতি ৰাখি যিটো পৰ্যটন ক্ষেত্ৰখন যথেষ্ট সমৃদ্ধিশালী কৰিব পৰা যাব। ইতিমধ্যে কাজিৰঙা, আপোনালোকে জানে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৰিয়তে এক সুন্দৰ পৰ্যটন গঢ়ি উঠিছে। তাৰোপৰি মানাহ ওৰাঙেই হওক বা অন্যান্য যিখিনি আমাৰ ৰাষ্ট্ৰীয় উদ্যান বা চেঞ্চুৰী আছে বন্যপ্ৰাণী

0: অভয়াৰণ্য আছে, এইবোৰৰ লৈ আমাৰ এক সুন্দৰ পৰ্যটন ক্ষেত্ৰ এখন গঢ়ি উঠিছে। এই ক্ষেত্ৰখন আৰু অধিক টনকিয়াল কৰাৰ ক্ষেত্ৰত আমাৰ কৰণীয় আছে, নিশ্চয় বিভাগ তথা চৰকাৰে এইবোৰ কৰি আছে, ভৱিষ্যতে ইয়াৰ উন্নতি আমি যথেষ্ট দেখিম বুলি আশা ৰাখিছোঁ।
1: প্লাষ্টিক, আৱৰ্জনা, শব্দ প্ৰদূষণ, জল প্ৰদূষণে বন্যপ্ৰাণীৰ ওপৰত কি ধৰণৰ ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে?
0: হয়, প্লাষ্টিক প্ৰদূষণ এক আজিৰ যুগত এক বৰ ডাঙৰ প্ৰত্যাহ্বান। প্লাষ্টিক পৰিৱেশ প্ৰদূষণে আমাৰ গোটেই আমাৰ এই বনভূমিকে আদি কৰি তাৰ লগত জড়িত বন্যপ্ৰাণীৰ ক্ষেত্ৰত বহুত নেতিবাচক প্ৰভাৱ আমি দেখি আহিছোঁ। এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হ'ব লাগিব, আমি সকলোৱে একেলগে এই ক্ষেত্ৰত আমি কাম কৰিব লাগিব যাতে প্লাষ্টিকৰ ব্যৱহাৰ আমি কমাই আমি প্লাষ্টিক প্ৰদূষণৰ পৰা আমি নিজকে তথা আমাৰ বনভূমি বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰিব পাৰোঁ। প্লাষ্টিক প্ৰদূষণৰ ফলত যথেষ্ট আপোনাৰ আমি এতিয়া ধৰক আমি ক'ব নোৱাৰাকৈ কোনোবা এটা বন্যপ্ৰাণী অঞ্চলত আমি যদি প্লাষ্টিক এটা খাদ্যৰ সৈতে আমি পেলাই দিওঁ, সেই খাদ্যবস্তু যদি সেই বন্যপ্ৰাণীয়ে খাদ্য হিচাপে গ্ৰহণ কৰি পেলায় প্লাষ্টিকৰ সৈতে, নিশ্চয় স্বাস্থ্যত বন্যপ্ৰাণীৰ স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পেলাব। গতিকে সেই প্ৰভাৱে সেই জীৱকুলক ভৱিষ্যতৰ দিশত এক নেতিবাচক প্ৰভাৱ পেলাব। গতিকে প্লাষ্টিক প্ৰদূষণটো সকলো বন্যপ্ৰাণী বুলি নহয় আমাৰ মানুহৰ গোটেই পৰিৱেশতন্ত্ৰটোৱে প্লাষ্টিক প্ৰদূষণে কলুষিত কৰে। ইয়াৰ উপৰিও যিটো ধৰক আপুনি ক'লে শব্দ প্ৰদূষণ, শব্দ প্ৰদূষণৰ ফলত ধৰক আপোনাৰ যিটো তেওঁলোকৰ স্বাভাৱিক জীৱ জন্তুৰ বন্য প্ৰাণীৰ যিটো স্বাভাৱিক প্ৰক্ৰিয়া, তেওঁলোকৰ স্বাভাৱিক জীৱন যাপন, স্বাভাৱিক প্ৰজনন বা এনেকুৱা ধৰণৰ তেওঁলোকৰ স্বাভাৱিক যিবিলাক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াক শব্দ প্ৰদূষণে ব্যাঘাত জন্মাব। আৰু তাৰোপৰি আপোনাৰ পানীত যিটো প্ৰদূষণ হ'ব জল প্ৰদূষণত, জল প্ৰদূষণৰ ফলত যিবিলাক জলজ আমাৰ উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক বা উভচৰ যিখিনি প্ৰাণী আছে, এই তেওঁলোকৰ জীৱন স্বাভাৱিক জীৱন প্ৰক্ৰিয়াত নিশ্চয় প্ৰভাৱ পেলাব। গতিকে এইবোৰৰ ক্ষেত্ৰত আমি সকলোৱে একেলগে কাম কৰিলে নিশ্চয় আমি ইয়াত এটা ভাল ফল পাম, আশা কৰিম আমি সকলোৱে এই ক্ষেত্ৰত কাম কৰিম।
1: হয়, এগৰাকী উপ বন সম্পাদক হিচাপে আপোনাৰ দৈনন্দিন কামত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানবোৰ কি? ইলিগেল এক্টিভিটি ৰোধ বা ইমাৰ্জেঞ্চি ৰেছপঞ্চ, কোনবোৰ কামত অধিক সজাগতা আৰু প্ৰস্তুতি লাগে?
0: হয়, প্ৰত্যাহ্বানটো আমাৰ মই উপ বন সম্পাদক হিচাপেই নহয় বন বিভাগৰ যিটো আমাৰ কৰ্ম, এই কৰ্মত আজিৰ যুগত প্ৰত্যাহ্বান আছেই, বনভূমি সংকুচিত হৈ আহিছে, এই ক্ষেত্ৰত আমি কাম কৰি আহিছোঁ, প্ৰত্যাহ্বান থাকিলেও আমি কাম কৰি আহিছোঁ। আমাৰ বন্যপ্ৰাণী আৰু বনভূমি উৎকৰ্ষ সাধনৰ বাবে কাম কৰিছোঁ, কৰিও যাম, প্ৰত্যাহ্বান আছে, প্ৰত্যাহ্বান নেওচি আমি আমাৰ এটা ইতিবাচক দিশেৰে আমি আগবাঢ়ি যাম। আৰু ইলিগেল এক্টিভিটিৰ ক্ষেত্ৰত আজি চেষ্টা কৰি আছোঁ, ইলিগেল এক্টিভিটি আছে যদিও আমি তাক নিৰাময়ৰ বাবে আমি যৎপৰ আছে আমি কাম কৰিছোঁ বিভাগীয়ভাৱে ৰাইজৰ সহযোগত, ৰাইজৰ সহযোগ আমি পাইছোঁ আৰু আমি পাম বুলি আশা কৰিছোঁ। এই ইলিগেল এক্টিভিটিজবিলাক, অবৈধ কাৰ্যকলাপ নিৰাময়ৰ বাবে আশা ৰাখিছোঁ আমি সকলোৱে একেলগে এইবোৰৰ ক্ষেত্ৰত আমি কাম কৰি এক সুফল পাম আৰু অনাগত দিনত আমি বন বিভাগক আৰু এটা ইতিবাচক দিশেৰে আমি লৈ যাব পাৰিম।
2: আজি যুৱ প্ৰজন্মৰ বহুতে ৱাইল্ড লাইফ ফটোগ্ৰাফী, বাৰ্ড ৱাচিং, নেচাৰ ক্লাবছ, চিটিজেন ছায়েন্স আদি বিষয়ত আগ্ৰহী। যুৱক যুৱতীসকলে বাস্তৱিকভাৱে বন্যপ্ৰাণী সংৰক্ষণত কেনেদৰে অংশগ্ৰহণ কৰিব পাৰে আৰু ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ কি সুযোগ উপলব্ধ আছে?
0: হয়, এক সুন্দৰ প্ৰশ্ন যে আজিৰ যুৱ প্ৰজন্মই ৱাইল্ড লাইফ ফটোগ্ৰাফী, নেচাৰ ক্লাব, চিটিজেন ছায়েন্সৰ এইবোৰৰ যোগেদি তেওঁলোকৰ কেৰিয়াৰ গঢ়াৰ এক সুন্দৰ সুযোগ আছে। আৰু এইবোৰৰ ক্ষেত্ৰত এই ৱাইল্ড লাইফ ফটোগ্ৰাফী এইবোৰ সকলোবোৰে একো একোটা সুন্দৰ পাঠ্যক্ৰম আমাৰ আজিৰ শিক্ষা ব্যৱস্থাটোত উপলব্ধ। গতিকে আজিৰ যুৱ প্ৰজন্মই মই ভাবোঁ

0: এই পাঠ্যক্ৰমবোৰ অতি সুন্দৰভাৱে তেখেতসকলে অধ্যয়ন কৰি তেওঁলোকে চৰকাৰী বা বেচৰকাৰী ছেক্টৰত তেওঁলোকে নিজৰ কেৰিয়াৰ তেওঁলোকে খুব সুন্দৰভাৱে লৈ যাব পাৰিব। ইয়াৰ উপৰিও ধৰক আমাৰ যিখিনি ৱাইল্ড লাইফ ফটোগ্ৰাফি, আপুনি নিশ্চয় জানে যে ৱাইল্ড লাইফ ফটোগ্ৰাফিৰ ক্ষেত্ৰত ইণ্টাৰনেশ্যনেল মানে বেচিছত এক সুন্দৰ স্কোপ এটা আছে, আৰু ইয়াৰ কাৰণে নিশ্চয় এটা গভীৰ অধ্যয়নৰ প্ৰয়োজন আছে। তাৰোপৰি অন্যান্য যিবিলাক আপোনাৰ ৱাইল্ড লাইফৰ ক্ষেত্ৰত আপোনাৰ বিশেষকৈ বটেনি, জুলজি, বায়'কেমিষ্ট্ৰি, ইক'লজি, এনেকুৱা ধৰণৰ বহু ধৰণৰ পাঠ্যক্ৰম আছে য'ত আমি খুব ধুনীয়াকৈ আমি অধ্যয়ন কৰি আমি এটা নিৰ্দিষ্ট দিশত আমি আগুৱাই গৈ নিজা নিজা সেই প্ৰক্ৰিয়াৰ জৰিয়তে আমি আমাৰ ফৰেষ্ট্ৰিত, আমাৰ ফৰেষ্ট কনজাৰ্ভেশ্যনেই হওক বা ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনেই হওক, এই ক্ষেত্ৰত আমি আমাৰ বেষ্টখিনি আমি দিব পাৰি, পোৱাৰ এটা সুবিধা আছে। ভাবোঁ এই ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িবলৈ এই পাঠ্যক্ৰমবোৰ সুন্দৰভাৱে অধ্যয়ন কৰাৰ পিছত তেওঁলোকে বেচৰকাৰী বা চৰকাৰী ছেক্টৰত তেওঁলোকে নিজৰ সেৱা আগবঢ়াব পাৰিব। চৰকাৰী ক্ষেত্ৰত UPSC, এইটো প্ৰতিযোগিতামূলক পৰীক্ষা UPSC বা APSC, আমাৰ ৰাজ্যিক হেৰিত APSC, ইয়াত সৰ্বভাৰতীয় সেৱা বা আমাৰ অসম বন সেৱা, এইবোৰৰ জৰিয়তে এটা সুন্দৰ পদত নিযুক্তি লৈ পেলাই তেওঁলোকে তেওঁলোকৰ নিজৰ যিটো চিন্তা চেতনাৰে তেওঁলোকে আমাৰ বন্যপ্ৰাণী আৰু বনভূমিৰ ক্ষেত্ৰত সৰ্বোচ্চ আৰু বেষ্ট তেওঁলোকে দিব পাৰিব। ইয়াৰ উপৰিও আজিকালি বিভিন্ন বেচৰকাৰী সংস্থা কিছুমানৰ জৰিয়তে এনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰি। তাৰোপৰি গৱেষণামূলক বহুত ধৰণৰ আছে এই ছেক্টৰটোত, য'ত তেখেতসকলে তেনেকুৱা গৱেষণামূলক প্ৰক্ৰিয়াৰ জৰিয়তেও তেওঁলোকে বন আৰু বন্যপ্ৰাণীক সেৱা আগবঢ়াব পাৰিব। মই ভাবোঁ তেখেতসকলে যুৱ প্ৰজন্মই তেওঁলোকৰ বেষ্টখিনি তেওঁলোকৰ এই ছেক্টৰৰ জৰিয়তে বন আৰু বন্যপ্ৰাণীক দি পেলাই আমাৰ ভৱিষ্যত এই ছেক্টৰটোক উজ্জ্বল কৰিব পাৰিব।
1: অনুষ্ঠানৰ শেষত বিশ্ব বন্যপ্ৰাণী সপ্তাহ 2026 উপলক্ষে আমাৰ শ্ৰোতাসকললৈ আপোনাৰ এটা বিশেষ বাৰ্তা কি হ'ব, যাতে আমি বন্যপ্ৰাণীক কেৱল বনাঞ্চলৰ ভিতৰত থকা জীৱ বুলি নাভাবি নিজৰ জীৱন আৰু ভৱিষ্যতৰ সৈতে জড়িত এক অবিচ্ছেদ্য অংশ হিচাপে সুৰক্ষা দিবলৈ আগবাঢ়ো সকলোৱে?
0: মই শেষত এইটোৱে সকলোকে, মই আজিৰ শ্ৰোতা লগতে সকলোকে মই এইটো আহ্বান জনাম যাতে তেখেতসকলে, যিসকলে আমাৰ বন আৰু বন্যপ্ৰাণীক আন্তৰিকতাৰে ভাল পায়, তেখেতসকলে সৰ্বোচ্চ অধ্যয়নৰ জৰিয়তে তেখেতসকলৰ যিখিনি সৰ্বোত্তম সেৱা সেই আগবঢ়াই ৰাইজক লগত লৈ তেওঁলোকে সজাগতাই হওক, সুৰক্ষাই হওক বা অন্যান্য ডেভেলপমেণ্টৰ ক্ষেত্ৰতেই হওক, তেখেতসকলে সেৱা আগবঢ়াই আমাৰ বন আৰু বন্যপ্ৰাণী ক্ষেত্ৰত তেওঁলোকে কাম কৰিব। আৰু অনাগত দিনত যাতে আমাৰ যিটো বন আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত আমি যিবিলাক অবৈধ কাৰ্যকলাপ এইবোৰ নোহোৱা কৰিবৰ বাবে মানুহৰ মাজত এক আন্তৰিক বিশ্বাস আৰু সদিচ্ছা, যাতে আমি সদিচ্ছাৰ পৰিৱেশ এটা গঢ়ি লৈ আমি যাতে আমাৰ বন আৰু বন্যপ্ৰাণীক সুৰক্ষিত কৰিব পাৰোঁ, সেইটোৱে আমি কামনা কৰিম। আহি থকা প্ৰজন্মই যাতে আন্তৰিকতাৰে ৰাইজক লগত লৈ পেলাই এই কামত আগবাঢ়ে, এই আহ্বান জনাইছোঁ।
1: হয়, ধন্যবাদ ছাৰ।
2: আদৰ শ্ৰোতা, বন্যপ্ৰাণী সংৰক্ষণৰ দৰে এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি আমি বহুতো দিশৰ কথা পাতিলোঁ। বন্যপ্ৰাণীৰ বাসস্থানৰ সংযোগৰ পৰা আৰম্ভ কৰি মানুহ আৰু বন্যপ্ৰাণীৰ সহৱস্থানলৈ, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ পৰা উদ্ধাৰ আৰু চিকিৎসালৈ, জলবায়ু পৰিৱৰ্তন, বনাঞ্চলৰ অৱক্ষয় আৰু প্ৰদূষণৰ পৰা দায়িত্বশীল বন্যপ্ৰাণী পৰ্যটকলৈ।
1: আজিৰ অনুষ্ঠানত সময় দি বন্যপ্ৰাণী সংৰক্ষণৰ বিভিন্ন দিশৰ বিষয়ে মূল্যৱান কথা আগবঢ়োৱাৰ বাবে আমাৰ অতিথি মধ্যম বনাঞ্চলিক কাৰ্যালয় আমৰিবাৰী শোণিতপুৰৰ উপ বন সংপালক বিষয়া শ্ৰী নেত্ৰজ্যোতি গায়ন আকাশবাণী তেজপুৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।
0: হয়, ধন্যবাদ। ময়ো মোৰ তৰফৰ পৰা সন্মানীয় আকাশবাণী তেজপুৰৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ।
2: আৰু ইয়াৰ লগতে আজিৰ যুৱবাণী অনুষ্ঠানৰ পৰা মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ

অসমীয়া গীতিজগতৰ এজন মহিৰুহ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা। কঠোৰ সংগ্ৰামেৰে অতিবাহিত কৰা এই গীতিকাৰ সুৰকাৰজনৰ জীৱনৰ বিয়লি বেলাৰ প্ৰাক সন্ধিক্ষণত অন্তহীন ভাৱনাই ব্যাকুল আৰু ক্লান্ত কৰি তুলিছে পোৱা নোপোৱা আশা নিৰাশাৰ ভাৱধাৰাই। শিল্পীৰ সৃষ্টিশীল মনত পোৱাতকৈ নোপোৱাৰ বেদনাই প্ৰকট। জীৱনটোত মৰিচিকা খেদি বা বালিঘৰ সাজি এই মন আগবাঢ়ে সাফল্যৰ আশাত, নিগৰি ওলাই ভাবোঁ কেৱল ভাবোঁ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এয়া সময় শ্ৰোতাৰ হোৱাটছআপ যোগে গীতৰ অনুৰোধৰ অনুষ্ঠান মূৰ্চনাৰ। শ্ৰোতাসকল, মই ৰূপলী বৰা শইকীয়াই আজি আপোনালোকলৈ লৈ আহিছোঁ মূৰ্চনা অনুষ্ঠানটি। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমাৰ আকাশবাণী তেজপুৰৰ অনুষ্ঠানসমূহ শুনি আছে। আৰু প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে নিশা 9:30 প্ৰচাৰিত মূৰ্চনা অনুষ্ঠানটিলৈ অধীৰভাৱে অপেক্ষা কৰি থাকে। তেনেহ'লে আহক আৰম্ভ কৰোঁ আমাৰ আজিৰ মূৰ্চনা।

নমস্কাৰ। মূৰ্ছনা অনুষ্ঠানত মোৰ প্ৰিয় ভূপেন হাজৰিকাৰ কহুৱা বন মোৰ অশান্ত মন গীতটি শুনাবলৈ অনুৰোধ জনালোঁ। চানিথাপা একাদশ শ্ৰেণী, গাঁও চেঁচা চাহ বাগিচা, জিলা শোণিতপুৰ। ধন্যবাদ জনাইছোঁ চানিথাপা আমালৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে। যিহেতু আপুনি উল্লেখ কৰিছে একাদশ শ্ৰেণীত পঢ়ি থকাৰ কথা, সেয়েহে তুমি বুলিয়ে সম্বোধন কৰিছোঁ। তুমি উল্লেখ কৰিছা তোমাৰ প্ৰিয় শিল্পী হৈছে ভূপেন হাজৰিকা, তেখেতৰ গীত তুমি শুনিব বিচাৰিছা। নৱপ্ৰজন্মৰ এগৰাকী যুৱক হিচাপে অসমৰ স্বনামধন্য শিল্পীগৰাকীক তুমি ভাল পোৱা, তেওঁৰ গীত শুনি ভাল পোৱা, এটি বৰ ভাল কথা। অসমৰ সাংস্কৃতিক জগতক উজ্বলাই তোলা পুৰুধা ব্যক্তিসকলক স্মৰণ কৰাটো আৰু নৱপ্ৰজন্ম হিচাপে তেওঁলোকৰ গীতসমূহক আগবঢ়াই নিয়াৰ দায়িত্বও তোমালোকৰেই।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।

ময়ো জানো। গীতটি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ইমৰাণ আলীলৈ আগবঢ়ালোঁ। মূৰ্চনা দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদেৰে শিৱসাগৰ জাজি খাটোৱাল গাঁৱৰ পৰা প্ৰণৱ কুমাৰ দত্ত। ধন্যবাদ জনাইছোঁ প্ৰণৱ কুমাৰ দত্ত, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা, আমালৈ প্ৰায়ে আপুনি বাৰ্তা প্ৰেৰণ কৰে। আশা কৰিছোঁ আপুনি কুশলে আছে। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, তেওঁ কায়িকভাৱে আমাৰ মাজত নাথাকিলেও নিজৰ গীতৰ মাজেৰে, নিজৰ সৃষ্টিৰাজিৰে আমাৰ মাজত সদায় জীয়াই থাকিব। আপুনি তেখেতৰ যি গীত ইমৰাণ আলীলৈ আগবঢ়াবলৈ বিচাৰিছে সেয়া আমি নিশ্চয় বজাই শুনাম। আগন্তুক দিনবোৰতো আপুনি আমালৈ বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে শ্ৰোতাসকল, আহক প্ৰণৱ কুমাৰ দত্তই অনুৰোধ কৰা এই গীতটি আমি শুনোঁ।

প্ৰতি মূৰ্চনা নমস্কাৰ গ্ৰহণ কৰিব আকাশবাণী তেজপুৰ কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতা। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বাবে বৰ মৰমৰ। মোক এটি গীত শুনাব জুবিন গাৰ্গৰ কণ্ঠৰ জানো জানো।

0: Stay tuned to time.
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনচন যোজনা মোদীজীৰ সংকল্প
2: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিছি কে সহাৰিক জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো
1: এতিয়ালৈ এই যোজনাত 8 কোটি 85 লাখতকৈ অধিক লাভার্থী জড়িত হৈছে যদি আপুনিও 18 পৰা 40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনচনৰ হৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ হৈতে যোগাযোগ কৰক।

মিডিয়াম ৱেভৰ 261.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। আৰু এয়া হৈছে অনুষ্ঠান মূৰ্চনা। আমি মৰিগাঁও জিলাৰ বাৰপূজিয়াৰ পৰা লিখিছোঁ। আমাৰ বাবে ভূপেন হাজৰিকাৰ শংকৰে সিচে নামৰ কঠীয়া শীৰ্ষক গীতটি শুনাই দিবলৈ অনুৰোধ কৰিছোঁ। শ্ৰোতাসকল হৈছে অনুপজ্যোতি লাহন, জুৰিজ্যোতি লাহন, মূৰ্চনাজ্যোতি লাহন আৰু বিউটি লাহন। ধন্যবাদ জনাইছোঁ আপোনালোক আটাইকে আমাৰ এই অনুষ্ঠানলৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে। আশা কৰিছোঁ আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত অন্যান্য অনুষ্ঠানসমূহো আপোনালোকে নিশ্চয় শুনে। অনুষ্ঠানসমূহ আপোনালোকৰ মনোগ্ৰাহী হৈছে নাই সেই সন্দৰ্ভতো আমাক অনাগত সময়ত অৱগত কৰিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে অনুৰোধ কৰা গীতটি আপোনালোকৰ বাবে আগবঢ়াইছোঁ।

মেরে দেশ মে পবন চলে পুড়বাই, ছবি জিগ্রি দোস্ত, শিল্পী হৈছে মহম্মদ রফি। আর এই গীতটিয়ে আমালৈ অনুরোধ জানাইছে তেজপুর দীপুতা, মিলনপুর কোচৰ চুবুৰীৰ পৰা কবিতা বৰা কলিতাই। ধন্যবাদ জনাইছো আপোনাক আমাৰ এই অনুষ্ঠানলৈ আপুনি গীতৰ অনুৰোধ কৰাৰ বাবে, আৰু আগন্তুক সময়তো এনেদৰে আমাৰ অনুষ্ঠান শুনিব বুলি আমি আশা কৰিছোঁ। আৰু শ্ৰোতাসকল, এতিয়া শুনো আহক এই অনুষ্ঠানৰ শেষৰ গীতটি।

শ্রোতাসকল, এতিয়া সময় হৈ আহিছে মূর্ছনা অনুষ্ঠানটি আজিলৈ ইমানতে সামৰাৰ। কিন্তু পুনৰ সোমবাৰে আপোনালোকক এই অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমালৈ গীতৰ অনুৰোধ কৰিব নেপাহৰিব। আমাৰ নাম্বাৰ হৈছে 6026343244। নাম্বাৰটি পুনৰ কৈ দিছোঁ, 6026343244। তেনেহ'লে শ্ৰোতাসকল, আজিলৈ মূৰ্ছনা অনুষ্ঠানৰ পৰা মই ৰূপলী বৰা শইকীয়াই বিদায় মাগিছোঁ।

0: सुरक्षा अटल पेंशन योजना मोदी जी संकल्प
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: एतियालो ए योजना 8,85,00,000 को अधिक लाभार्थी जड़ित हुई। जदि आपुनी 18-40 बसर भर तेन्ते माहिली अटल पेंशनर सहित योजनार तीनटा निश्चित लाभर विषय जानवर निजर बैंकर शाखार सहित जोाजोग कर।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত আজি শুনক অভিনেতা সমী কাপুৰৰ অভিনীত কেইখনমান বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমে আগবঢ়াইছোঁ তুমছা নেহি দেখা বোলছবিৰ শীৰ্ষৰ গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো প্ৰিন্স বোলছবিৰ বদন পে সিতাৰে লপেটে হুয়ে শীৰ্ষক গীতটি।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এন ইভিনিং ইন পেৰিছ বুলছবিৰে অকেলে অকেলে কাহাঁ যা ৰহে হো শীৰ্ষক গীতটি।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনচন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: মিডিয়া মুভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, হিন্দী বোলছবি গীতৰ অনুষ্ঠানৰ শেষৰ গীতটি আগবঢ়াইছোঁ। বোলছবি হৈছে জংলী আৰু গীত হৈছে এহছান তেৰা হোগা মুঝ পে।

শ্ৰোতা ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতেই অন্ত পৰিল। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 এই একেই মিটাৰ আৰু একে বেণ্ডত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু বিলিভাং স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইড। আনহাতে পৰিবহণ ব্যৱস্থাত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়িকা হিমানী দাসৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আজিলৈ মই ৰূপলী বৰা শইকীয়াই বিদায় মাগিছো। শুভৰাত্ৰি, জয় হিন্দ।